এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। আজি দেওবাৰ, 1948 চনৰ আহাৰ মাহৰ 13 দিন আৰু 2026 চনৰ 28 জুন। ষ্টুডিঅ'ৰ ঘড়ীত 5:52 হোৱাৰ লগে লগে আপোনালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই বিশ্বজিৎ কাকতিয়ে অনুষ্ঠান প্ৰচাৰ মুকলি কৰিছোঁ। এতিয়া কৰ্তব্যত আছে নিয়ন্ত্ৰণ কক্ষত আশীষ মজুমদাৰ আৰু কৰ্তব্য কক্ষত শামীম চুলতানা।

এয়া আকাশবাণী নগাঁও। এতিয়া 6 বজাত হিন্দী বাতৰি আৰু 6:05 ইংৰাজী বাতৰি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

শ্ৰোতাকেইখিনিতে আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাই থওঁ। 6:15 শুনিবলৈ পাব উপাসনা। 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত জিতেন্দ্ৰ অভিষেকীৰ কণ্ঠৰ খায়াল শুনিবলৈ পাব। 7:00 নিয়োগ বাতৰি আৰু 7:05 আছে অসমীয়া বাতৰি। সুপ্ৰভাত অনুষ্ঠানটি শুনিবলৈ পাব 7:15। 7:30 হিন্দী বোলছবি গীত শুনিবলৈ পাব। 8:00 9:15 আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব। 9:15 আমাৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাব সেউজীপাত। দুলুমণি শইকীয়াৰ সংগীসকলৰ কণ্ঠত নাম শুনিবলৈ পাব 9:45। বাহকজনিত ৰোগ এই সম্পৰ্কে এতিয়া আলোচনা শুনিবলৈ পাব 10:00। ইয়াত ভাগ ল'ব শেহনাজ বেগমে। 11:00 পৰা ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক উদ্দেশ্যে আগবঢ়োৱা মন কী বাত অনুষ্ঠানটি শুনিবলৈ পাব। তাৰপিছতেই অসমীয়া ৰূপান্তৰ শুনিবলৈ পাব। 12:00 আছে হিন্দী বাতৰি। 12:05 পৰা বিবিধ ভাৰতীয় অনুষ্ঠান শুনিবলৈ পাব। 1:40 আছে অসমীয়া বাতৰি। 2:00 আছে ইংৰাজী বাতৰি। 2:15 আছে হিন্দী বাতৰি। 3:00 আছে আঞ্চলিক বাতৰি। 3:05 পৰা বিবিধ ভাৰতীয় অনুষ্ঠান শুনিবলৈ পাব। 4:40 আছে অসমীয়া মুখ্য বাতৰি। যুৱক যুৱতীসকলৰ অন্তৰংগ অনুষ্ঠান যুৱতৰংগ আছে 4:30। 5:00 হিন্দীত বাতৰি শুনিবলৈ পাব। 5:05 পৰা বিবিধ ভাৰতীয় অনুষ্ঠান শুনিবলৈ পাব আৰু 5:15 আছে অসমীয়া বাতৰি। গঞা ৰাইজৰ চৰা অনুষ্ঠানটি আছে 5:30 পৰা। 6:00 অসমীয়াত বাতৰি শুনিবলৈ পাব। 6:10 আছে আয়তি। 6:40 অনুষ্ঠান পৰিচিতি। ৪:45 আঞ্চলিক বাতৰি শুনিবলৈ পাব। 6:00 অনুষ্ঠিত মহিলা ICC বিশ্বকাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ শুনিবলৈ পাব 7:00 পৰা। 7:10 আছে অসমীয়া বাতৰি। 7:20 বিশেষ সেউজীপাত শুনিবলৈ পাব। 8:00 পৰা 8:30 লণ্ডনত অনুষ্ঠিত মহিলা ICC বিশ্বকাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। 8:45 সমাচাৰ প্ৰভাত আৰু 9:00 News@9 শুনিবলৈ পাব। 9:25 আছে নিশাৰ আঞ্চলিক বাতৰি। নিশা 9:30 পৰা 10:45 লণ্ডনত অনুষ্ঠিত মহিলা ICC বিশ্বকাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজৰ খেলখনৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। এয়াই হ'ল আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী।

শ্ৰোতাই আজিৰ উপাসনা অনুষ্ঠানত নন্দিতা দাসৰ কণ্ঠত বৰগীত, লিলিয়া আহমেদ আৰু সংগীসকলৰ কণ্ঠত জিকিৰ আৰু ভজন শুনিলে ৰুমাদেৱী কলিতাৰ কণ্ঠত। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ পণ্ডিত জিতেন্দ্ৰ অভিষেকীৰ কণ্ঠত খায়াল, ৰাগ ভূপাল তৰী।

শ্ৰোতাই ইমান পৰে পণ্ডিত জিতেন্দ্ৰ অভিষেকে কণ্ঠত খায়াল শুনিলে ৰাগ ভূপাল তৰী। এয়া আকাশবাণী নগাঁও। এতিয়া শুনাবলৈ লৈছোঁ পুলক বেনাৰ্জী কণ্ঠৰ এই গীতটি।

শ্ৰোতাই ইমান পৰে পুলক বেনাৰ্জী আৰু কুলবৰুৱা কণ্ঠগীত শুনিলে। শ্ৰোতাক এইখিনিতে জনাই থওঁ, ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় শিশু পুৰস্কাৰ 2026 বৰ্ষৰ বাবে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি, বিজ্ঞান তথা প্ৰযুক্তিৰ ক্ষেত্ৰত অসাধাৰণ কৃতিত্বক স্বীকৃতি প্ৰদানৰ বাবে মনোনয়ন আহ্বান কৰিছে। 18 বছৰৰ তলৰ শিশুসকলে 2026 চনৰ 31 জুলাইৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেল https://awards.gov.in-ৰ জৰিয়তে মনোনয়ন দাখিল কৰিব পাৰিব। এয়া আকাশবাণী নগাঁও। এতিয়া 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আগবঢ়াইছে উৎপল বৰাই।
1: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালি হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালী হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ, HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে bsnl.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী।

0: বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। ভেনেজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গ্ৰুপ এলৰ 2খন খেলত ইংলেণ্ডে পানামাক আৰু ক্ৰোৱেছিয়াই ঘানাক পৰাস্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ কৰাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। শ্ৰীমোদীয়ে আজি ছিচিলিৰ নেচনেল এছেম্বলিত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ এটা প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 3দিনীয়া কাৰ্যসূচীৰে কালি ছিচিলিত উপস্থিত হয়। শ্ৰীমোদীৰ এই ভ্ৰমণে ভাৰত আৰু ছিচিলিৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাত দেশ দুখনৰ প্ৰতিশ্ৰুতিবদ্ধতাক অধিক শক্তিশালী কৰিব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ, সহজলভ্য আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পাটিলে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ চিকিৎসক দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্য যতনৰ ক্ষেত্ৰত দেশে চকুত লগা সফলতা অৰ্জন কৰিছে। তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা কাৰ্যসূচী আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই দেশৰ প্ৰায় 62 কোটি লোকক সামৰি লৈছে আৰু চিকিৎসা লাভৰ ক্ষেত্ৰত বিত্তীয় সুৰক্ষা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বৰ্তমান প্ৰায় 1,84,000 আয়ুষ্মান আৰোগ্য মন্দিৰ আছে আৰু ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰাথমিক স্বাস্থ্যসেৱা অধিক শক্তিশালী হৈছে। তেওঁ কয় যে মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট আদি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা উচ্চ হাৰত বৃদ্ধি পাই থকাটো গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। অৱশ্যে এই ৰোগসমূহৰ সময়মতে চিনাক্তকৰণ আৰু চিকিৎসা প্ৰদানৰ জৰিয়তে মানসিক আৰু অৰ্থনৈতিক চাপ কিছু পৰিমাণে হলেও হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে।
1: Today we have a new national health policy in place. It brings a transformative shift from sick care to wellness and a shift from curative health care to comprehensive health care where prevention remains at the heart of our approach. There are several schemes that Government of India has rolled out in these 12 years and one of the most transformative one is our flagship initiative of Ayushman Bharat Pradhan Mantri Jan Arogya Yojana. It's lauded as the world's biggest health assurance program which brings in its ambit as many
0: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কাইলৈ নতুন দিল্লীত স্বাস্থ্য খণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই কাইলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথি চাটবুট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি শক্তিশালী কৰি তুলিব। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে। যোৱা বুধবাৰে ৰিক্টাৰ স্কেলত 7.2 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত দক্ষিণ আমেৰিকাৰ দেশখনত উদ্ধাৰৰ সাহায্য অভিযান অব্যাহত ৰখা হৈছে। এতিয়াও প্ৰায় 68,900 লোক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। ইউক্ৰেইনে ৰাছিয়াৰ ভলগোগ্ৰাড চহৰৰ এটা গুৰুত্বপূৰ্ণ ঔদ্যোগিক প্ৰতিষ্ঠানত আক্ৰমণ চলোৱা বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে সদৰি কৰিছে। ইপিনে ৰাছিয়াই চলোৱা ড্ৰোন আক্ৰমণত ইউক্ৰেইনৰ উত্তৰ পূব ছামি অঞ্চলত এজন লোক নিহত হৈছে। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে যে ইউক্ৰেইনৰ মিছাইল আক্ৰমণত ভলগোগ্ৰাডৰ টাইটান বেৰিকাডী প্ৰতিষ্ঠানটোৰ ক্ষতিসাধন হৈছে। এই প্ৰতিষ্ঠানটো বৰশিলৈ আৰু বিশেষ সামৰিক সঁজুলি নিৰ্মাণৰ এটি প্ৰধান কেন্দ্ৰ হিচাপে পৰিচিত। ভলগোগ্ৰাডৰ স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি আক্ৰমণৰ ফলত 10 লোক আহত হৈছে। ইপিনে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে এই আক্ৰমণে ৰাছিয়াৰ প্ৰায় 12 অঞ্চলৰ লগতে অধিকৃত ক্ৰিমিয়া আৰু ইয়াৰ নিকটৱৰ্তী জলভাগক লক্ষ্য কৰি লৈছিল। মন্ত্ৰালয়ৰ দাবী যে তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে ইউক্ৰেইনৰ 660টা ড্ৰোন আকাশতে প্ৰতিহত কৰিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্যক্তিগত টুৰ অপাৰেটৰৰ সহায়ত কৈলাশ মানসৰোবৰ যাত্ৰাত যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শৱলী জাৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি চীনৰ পৰা ভিছা আৰু প্ৰয়োজনীয় প্ৰৱেশৰ অনুমতি অবিহনে কৈলাশ মানসৰোবৰ যাত্ৰালৈ যোৱাৰ সময়ত নেপালত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলৰ পৰা সহায় আৰু সাহায্যৰ বাবে মন্ত্ৰালয়ে ভালেসংখ্যক অনুৰোধ লাভ কৰিছে। মন্ত্ৰালয়ে কৈছে যে সম্পূৰ্ণ যাত্ৰাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ নথি লাভ নকৰা পৰ্যন্ত ভাৰতৰ পৰা যাত্ৰা আৰম্ভ নকৰিবলৈ সকলো নাগৰিককে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে টুৰ অপাৰেটৰসকল পঞ্জীয়নভুক্ত আৰু স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় তাক নিশ্চিত কৰিবলৈকো তীৰ্থযাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে কৈলাশ মানসৰোবৰলৈ যোৱা প্ৰায় 52 ভাৰতীয় নাগৰিক বৰ্তমান নেপালৰ কাঠমাণ্ডুত আবদ্ধ হৈ আছে। ফিফা বিশ্বকাপৰ ফুটবল প্ৰতিযোগিতাত আজি পুৱতি নিশা আমেৰিকাৰ নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জুড বেলিংহাম আৰু হেৰি কেনে এটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটো গ্ৰুপ এলৰ শীৰ্ষত স্থান লাভ কৰিছে। ইপিনে গ্ৰুপ এলৰ আন এখন খেলত ক্ৰোৱেছিয়াই ঘানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলত ক্ৰোৱেছিয়া সম্প্ৰতি দ্বিতীয় আৰু ঘানা তৃতীয় স্থানত আছে। আমাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গ্ৰুপ এলৰ দুখন খেলত ইংলেণ্ডে পানামাক আৰু ক্ৰোৱেছিয়াই ঘানাক পৰাস্ত কৰিছে।

এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া আৰম্ভ কৰিছোঁ সুপ্ৰভাত। আজিৰ অনুষ্ঠানটি আগবঢ়াইছে কুলদীপ শইকীয়াই।

0: ২৬ খ্ৰীষ্টাব্দৰ জুন মাহৰ 28 তাৰিখ। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:37 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15:19। আজি শুক্লা চতুৰ্দশী। শ্ৰোতাসকল, এইখিনিতে শুনোৱা হওকচোন গৰম বন্ধৰ সঠিক ব্যৱহাৰ। এই বিষয়ে কৈছে কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক দিগন্ত কুমাৰ নাথে।
1: গৰম বন্ধ মানেই যে কেৱল পঢ়াৰ পৰা মুকলি তেনে নহয়, নিজকে নতুনকৈ গঢ় দিয়াৰ সময় এয়া। বছৰটো স্কুল, পৰীক্ষা, টিউচনৰ চাপত কটোৱাৰ পিছত এই এমাহ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আশীৰ্বাদ স্বৰূপ। যদি নিয়ম শৃংখলাৰে সময় কটোৱা হয় তেন্তে বন্ধৰ শেষত ছাত্ৰজনে শাৰীৰিক, মানসিক আৰু জ্ঞানৰ দিশত বহুখিনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰে। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে গৰমৰ বন্ধৰ মাহটো কেনেদৰে কটাব সেই বিষয়ে 4টা কথা বিশেষভাৱে মনত ৰাখিবলগীয়া। 1, অধ্যয়ন আৰু আত্ম উন্নতি। বন্ধ মানেই পঢ়া বাদ দিয়া নহয়। স্কুলত যিবোৰ বিষয় টান লাগে বা যিবোৰ বিষয়ত পিছপৰি আছে সেইবোৰ লাহে লাহে নিজে পঢ়ি বুজিবলৈ চেষ্টা কৰিব পাৰে। দিনত 2-3 ঘণ্টা পঢ়িলেই যথেষ্ট। ইয়াৰ লগতে নতুন ভাষা শিকা, টাইপিং, কম্পিউটাৰ, কোডিং, চিত্ৰাংকন, সংগীত আদিৰ দৰে দক্ষতাও শিকিব পাৰে। এতিয়া মোবাইলতো তেনেধৰণৰ বিনামূলীয়া কোৰ্ছ পোৱা যায়। এটা চখক বা হবিক দক্ষতালৈ ৰূপান্তৰ কৰাৰ ইয়াতকৈ ভাল সময় নাই। 2, শৰীৰ আৰু মনৰ যত্ন। গোটেই বছৰ বহি বহি পঢ়াৰ বাবে শৰীৰটো দুৰ্বল হয়, গতিকে বন্ধত ৰাতিপুৱা খেল ধেমালি, দৌৰ, চাইক্লিং আদি কৰিব পাৰে। 10-15 মিনিট যোগা বা প্ৰাণায়াম কৰিলে মনটো একাগ্ৰ হয়। খোৱা বোৱাটো নিয়ম মানিব লাগে। বেছি তেল, জ্বলা, জাংক ফুড এৰি ঘৰৰ খোৱা ফল মূল, প্ৰচুৰ পানী খাব লাগে। ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰিব লাগে। 3, পৰিয়াল আৰু সামাজিক দায়িত্ব। সাধাৰণতে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ চাপত পৰিয়ালক সময় দিব নোৱাৰা হয়। এই বন্ধত আইতা, দেউতা, ভাই ভনীৰ লগত সময় কটাব লাগে। তেওঁলোকৰ পৰা জীৱনৰ অভিজ্ঞতাৰ কথা শুনিলে বহু কথা শিকিব পাৰি। ঘৰৰ সৰু সুৰা কামত সহায় কৰা উচিত। সম্ভৱ হ'লে ওচৰৰ পুথিভঁৰাল, অনাথ আশ্ৰম বা বৃদ্ধাশ্ৰম আদি দৰ্শন কৰি সমাজসেৱাৰ মন জাগ্ৰত কৰিব পাৰি। 4, ভ্ৰমণ আৰু সৃষ্টিশীলতা। পুথিৰ জ্ঞানৰ লগতে বাহিৰৰ জগতখন চিনি পোৱাটো দৰকাৰ। পৰিয়ালৰ লগতে নিজৰ বন্ধু বান্ধৱৰ সৈতে কাজিৰঙা, মাজুলী, শ্বিলং বা ওচৰ ঐতিহাসিক ঠাইলৈ 2-3 দিনৰ বাবে যাব পাৰে। নতুন ঠাই, নতুন মানুহ দেখিলে চিন্তাৰ পৰিসৰ বহল হয়। লগতে ডায়েৰী লিখা, কবিতা, গল্প লিখা, ফটোগ্ৰাফী কৰাৰ দৰে নিজৰ সৃষ্টিশীলতাকো বিকাশ কৰিব পাৰি। মোবাইলত, টিভিত গোটেই দিন কটালে বন্ধৰ মূল্য নাথাকে, গতিকে দিনটোক আমি 3 ভাগ কৰি ল'ব পাৰোঁ। 1, পঢ়া যোগ নতুন দক্ষতা শিকা 3 ঘণ্টা। 2, খেল যোগ বিশ্ৰাম যোগ টিভি 3 ঘণ্টা। পৰিয়াল যোগ চখ যোগ ঘৰুৱা কাম যোগ বাকী সময়ত আমি খেদিব পাৰোঁ। সেয়েহে গৰম বন্ধ মাহটোক নষ্ট কৰাৰ সময় নাভাবি নিজকে গঢ়াৰ সময় বুলি ভাবিব লাগে। পঢ়া খেল পৰিয়াল আৰু নতুন শিকাৰ মাজত ভাৰসাম্য ৰাখি বন্ধ কটালে নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'লে ছাত্ৰজন অধিক আত্মবিশ্বাসী আৰু সতেজ হৈ উঠিব। বন্ধৰ প্ৰকৃত সাৰ্থকতা তেতিয়াই পোৱা যাব।
0: শ্ৰোতাসকলে ইমান পৰে গৰম বন্ধৰ সঠিক ব্যৱহাৰ এই বিষয়ে শুনিলে। ক'লে কুজিদাহ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহশিক্ষক দিগন্ত কুমাৰ নাথে। অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী পুৰুধা ব্যক্তি আছিল ব্ৰজেন বৰুৱা। তেখেত আছিল একাধাৰে এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ। তদুপৰি তেখেতে গুৱাহাটীৰ বিভিন্ন মঞ্চত অৰ্কেষ্ট্ৰা পৰিচালনা কৰাৰ উপৰিও মঞ্চ আৰু অনাতাঁৰ কেন্দ্ৰত গীতো গাইছিল। তেখেতে মুঠ 5খন চলচ্চিত্ৰৰ পৰিচালক আৰু 8খন চলচ্চিত্ৰৰ সংগীত পৰিচালক আছিল। আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা ডক্টৰ বেজবৰুৱা অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে মাইলৰ খুঁটিস্বৰূপ। ব্ৰজেন বৰুৱাৰ জন্ম হৈছিল 1925 চনৰ 27 ফেব্ৰুৱাৰীত। ব্ৰজেন বৰুৱাই গুৱাহাটীত স্কুলীয়া শিক্ষা শেষ কৰি কলিকতাৰ চিটি কলেজত নাম লগায়, কিন্তু 1946 চনৰ

সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত উভতি আহি কটন কলেজত BSc পৰ্যন্ত পঢ়ে। তেওঁ জনস্বাস্থ্য বিভাগৰ চাকৰিয়াল হিচাপে শ্বিলঙত আৰু পিছত চৰকাৰৰ ধান সংগ্ৰহকাৰী বিষয়া হিচাপে জামুগুৰিহাটত কিছুকাল চাকৰি কৰিছিল। কিন্তু সোনকালেই চাকৰি এৰি সংস্কৃতিৰ সাধনত লাগে। নিচেই কম বয়সৰ পৰা তেখেতে গীতত সুৰ দিবলৈ লয়। ছাত্ৰাৱস্থাতে অভিজিৎ বৰুৱা, কেশৱ মহন্ত আদিৰ গীতত সুৰাৰোপ কৰে। 1944 চনত কলিকতাত বহা নিখিল ভাৰত ছাত্ৰ ফেডাৰেশ্যনত সংগীত পৰিচালক ৰূপে যোগ দিছিল। গুৱাহাটীৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰিবলৈ লোৱা বৰুৱা অসমত অৰ্কেষ্ট্ৰাৰ অন্যতম প্ৰৱৰ্তক। 6 ঋতু, যুদ্ধ আৰু শান্তি, এটি শিশুৰ জন্ম আদি তেওঁৰ এই সম্পৰ্কীয় উল্লেখযোগ্য সৃষ্টি। 1948 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মুকলি কৰা হয়। অনাতাঁৰ কেন্দ্ৰৰ কাৰ্যালয় আৰু ষ্টুডিঅ' আছিল লতাশিলত। ব্ৰজেন বৰুৱাই গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত এজন সুৰকাৰ আৰু কণ্ঠশিল্পী হিচাপে পদাৰ্পণ কৰে। 50ৰ দশকৰ আৰম্ভণিৰ পৰাই বৰুৱাই ৰেডিঅ'ৰ সীমাবদ্ধ পৰিসৰৰ পৰা ওলাই আহি চলচ্চিত্ৰৰ সংগীত ৰচনা কৰে আৰু পৰিচালনাত মনোনিৱেশ কৰে। 1956 চনত মুক্তিপ্ৰাপ্ত ভাতৃ নিব্বৰুৱাৰ প্ৰথম কথাছবি স্মৃতিৰ পৰশৰ সংগীত পৰিচালক আৰু অভিনেতাৰূপে ব্ৰজেন বৰুৱাই অসমীয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। এই ছবিখনত দুটা হিন্দী গীতো সংযোগ কৰা হয়। ছবিখনৰ গীতে জনপ্ৰিয়তা লাভ কৰে। তেখেতৰ সংগীত পৰিচালনা কৰা আন এখন ছবি মাক আৰু মৰমতো দুটা হিন্দী গীত অন্তৰ্ভুক্ত কৰা হৈছিল। তেখেতে নিজে পৰিচালনা কৰা ছবিকে ধৰি মুঠ 8খন ছবিৰ সংগীত পৰিচালনা কৰে। লাচিত বৰফুকন বোলছবিৰ এই মাটিতে মৰু যদি, উপজা সোণৰ মাটি, আমাৰ ঘৰ বোলছবিৰ এই জোনজোনালী থুপি থুপি তৰালী, ভক্ত প্ৰহ্লাদৰ চঞ্চল অনুৰাগে, নৰকাসুৰ বোলছবিৰ সুন্দৰ শ্যাম আদি ব্ৰজেন বৰুৱাই সুৰাৰূপ আৰু সংগীত পৰিচালনা কৰা গীতবোৰৰ মাজেদি তেখেতৰ সংগীতৰ বৈচিত্ৰ আৰু আধুনিক গঠন অনুভৱ কৰিব পাৰি। কথাছবিৰ আৱহ সংগীত ৰচনা কৰাৰ ক্ষেত্ৰত তেখেতে গতানুগতিকতাৰ পৰা আঁতৰি গৈ নাটকীয় পৰিস্থিতিসূচক ভিন্নসুৰী সংগীত প্ৰয়োগ কৰিবলৈ যত্নৱান হৈছিল। 1963 চনত মুক্তিপ্ৰাপ্ত প্ৰথম অসমীয়া কমেডী ছবি ইটো সিটো বহুত ছবিখনৰ যোগেদি বৰুৱাই পৰিচালক ৰূপে আত্মপ্ৰকাশ কৰে। তেখেতৰ দ্বিতীয় ছবিৰ ডক্টৰ বেজবৰুৱা সেই সময়ত অসমীয়া কথাছবি কলকাতাৰ ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল। বৰুৱাৰ প্ৰথম কথাছবিখনো কলকাতাৰ ষ্টুডিঅ'ত নিৰ্মাণ কৰা হৈছিল যদিও তেখেতে জ্যোতিপ্ৰসাদৰ নিচিনা অসমতে ইনডোৰ শ্বুটিং কৰি ছবি নিৰ্মাণৰ পৰিকল্পনা কৰিলে। পৰিকল্পনা অনুসৰি তেখেতে ডক্টৰ বেজবৰুৱা চিত্ৰনাট্য যুগুত কৰি উলিয়ালে। কলকাতাৰ কলাকৌশলীৰ সলনি তেখেতে স্থানীয় মঞ্চ আৰু স্থানীয় অনুষ্ঠানত কাম কৰি থকা কিছুমান ডেকা ল'ৰাক শিকাই বুজাই ছবিখনৰ বিভিন্ন দায়িত্ব অৰ্পণ কৰিলে। বৰুৱাৰ এই দুটা বৈপ্লৱিক সিদ্ধান্তৰ বাবেই পৰৱৰ্তী পৰ্যায়ত কোনো অসমীয়া প্ৰযোজক পৰিচালক অসমীয়া ছবিৰ ইনডোৰ শ্বুটিঙৰ বাবে কলকাতালৈ যাব লগা হোৱা নাই আৰু অসমীয়া ছবি জগতৰ স্থানীয় কলাকৌশলীক লৈ ছবি নিৰ্মাণ কৰাৰ প্ৰথা আৰম্ভ হ'ল। ৰমেন বৰুৱাই সংগীত পৰিচালনা কৰা ছবিখনৰ গীতবোৰ যথেষ্ট জনপ্ৰিয় হয়। মুক্তিৰ লগে লগে ছবিখন চাবলৈ অলেখ সংখ্যক দৰ্শকে চিত্ৰগৃহত ভিৰ কৰে। ছবিখনে অসমীয়া বিনোদন ছবিৰ ভেটি শক্তিশালী কৰিলে। সেয়েহে ডক্টৰ বেজবৰুৱা অসমীয়া ছবি জগতত এটা মাইলৰ খুঁটিৰূপে চিহ্নিত হৈ ৰ'ব। ব্ৰজেন বৰুৱাই মুঠতে 5খন ছবি পৰিচালনা কৰিছিল। তেখেতৰ শেষ পৰিচালিত ছবি উপজা সোণৰ মাটি। তেখেতে পৰিচালনা কৰা মুকুতা আৰু উপজা সোণৰ মাটিখনো ব্যৱসায়িকভাৱে সফল ছবি। তেখেতে পৰিচালনা কৰা আটাইকেইখন ছবিতে তেখেতে নিজেই অভিনয় কৰিছিল। এইগৰাকী চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক, অভিনেতা, কণ্ঠশিল্পী, গীতিকাৰ, চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱাৰ মৃত্যু হয় 1972 চনৰ আজিৰ এই দিনটোতেই। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাও, তেওঁৰ সম্পূৰ্ণ নাম আছিল পামোলা পাৰ্টি ভেংকট নৰসিংহ ৰাও। সৰুৰে পৰা মেধাৱী ৰাও ডাঙৰীয়াই ওকালতি কৰিছিল আৰু স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। 1991 চনৰ 21 জুনত তেখেত ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। সেই সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থা বৰ বেয়া আছিল। ৰাজীৱ গান্ধীৰ হত্যাৰ পিছত দেশত ৰাজনৈতিক অস্থিৰতা আৰু অৰ্থনৈতিকভাৱে ভাৰত দেউলীয়া হোৱাৰ উপক্ৰম ঘটিছিল। বিদেশীৰ মুদ্ৰাৰ ভঁৰাল খালী হৈ পৰিছিল। মাত্ৰ 15 দিনৰ আমদানি কৰিব পৰা টকাহে মজুত আছিল। আনকি ভাৰতে বিদেশত সোণ বন্ধকত থ'বলগীয়া হৈছিল। সেই ভয়াৱহ সংকটৰ সময়ত নৰসিংহ ৰাও ডাঙৰীয়াই যি সাহস দেখুৱালে সেয়া ইতিহাস হৈ ৰ'ব। তেওঁৰ মন্ত্ৰীসভাত ডক্টৰ মনমোহন সিঙক বিত্তমন্ত্ৰী পাতিলে আৰু দুয়ো লগ হৈ 1991 চনত
ভাৰতৰ অৰ্থনীতিৰ দুৱাৰ খুলি দিলে। ইয়াকেই আমি 1991 চনৰ অৰ্থনৈতিক সংস্কাৰ বুলি কওঁ। এল পি জি নীতি, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন, গ্ল'বেলাইজেশ্যন আৰম্ভ হ'ল। সেই সময়ত এটা কাৰখানা খুলিবলৈ 80খনমান চৰকাৰী অনুমতি লাগিছিল। সেই লাইচেন্স ৰাজ ৰাওডাঙৰীয়াই অন্ত পেলালে। বিদেশী বিনিয়োগৰ বাবে ভাৰতৰ বজাৰ মুকলি কৰি দিলে। টেলিফোন, কম্পিউটাৰ, গাড়ী উদ্যোগত বিপ্লৱ আহিল। আজি আমি যি মোবাইল, ইণ্টাৰনেট, বিদেশী ব্ৰেণ্ড ব্যৱহাৰ কৰোঁ তাৰ আৰম্ভণি তেতিয়াই হৈছিল। সেইবাবেই তেওঁক ভাৰতীয় অৰ্থনৈতিক সংস্কাৰৰ জনক বুলি কোৱা হয়। কেৱল অৰ্থনীতিয়েই নহয়, বিদেশ নীতিতো তেওঁ ডাঙৰ কাম কৰিছিল। তেওঁ লুক ইষ্ট পলিচি আৰম্ভ কৰি দক্ষিণ পূব এছিয়াৰ দেশৰ লগত ভাৰতৰ সম্পৰ্ক কৰিলে, ইজৰাইলৰ লগত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিলে। পি ভি নৰসিংহ ৰাওডাঙৰীয়া আছিল এজন নীৰৱ কৰ্মী। 2004 চনৰ 23 ডিচেম্বৰত তেওঁ মৃত্যু হয়। আজিৰ নতুন ভাৰতৰ গঢ়াৰ আঁৰত পি ভি নৰসিংহ ৰাওৰ অৱদান আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। এইগৰাকী আধুনিক ভাৰতৰ ৰূপকাৰ পি ভি নৰসিংহ ৰাওৰ জন্ম হয় 1921 চনৰ আজিৰ এই দিনটোতেই। শ্ৰোতাসকল, আহকচোন এইখিনিতে শুনো বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠত এটি স্বৰচিত গীত।

0: বীৰেন্দ্ৰনাথ দত্তৰ কণ্ঠস্বৰচিত গীতটি শুনিলে। বাংলাদেশৰ এজন অৰ্থনীতিবিদ মহম্মদ ইউনুছ, তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক আছিল। তেওঁ ক্ষুদ্ৰ ঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা। মহম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত গ্ৰামীণ বেংক যৌথভাৱে 2006 চনত শান্তিৰ নবেল বঁটা লাভ কৰে। তেওঁ প্ৰথম বাংলাদেশী হিচাপে এই বঁটা লাভ কৰে। ইউনুছে বিশ্ব খাদ্য বঁটাসহ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে। 2012 চনত ইউনুছ স্কটলেণ্ডৰ কেলেডোনিয়ান বিশ্ববিদ্যালয়ৰ চেঞ্চেলৰ হিচাপে নিযুক্ত হয় আৰু 2018 চনলৈকে এই পদত অধিষ্ঠিত হৈ থাকে। বিত্তৰ সৈতে জড়িত কেইবাখনো গ্ৰন্থ তেওঁ প্ৰকাশ কৰিছিল। তেওঁ ক্ষুদ্ৰ ঋণক সমৰ্থন কৰা গ্ৰামীণ আমেৰিকা আৰু গ্ৰামীণ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক বোৰ্ড সদস্য আছিল। 1924 চনৰ 6 আগষ্টত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিছত ছাত্ৰসকলৰ দাবীত ইউনুছক বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ মনোনীত কৰে। 1962 চনত চট্টগ্ৰাম কলেজত তেওঁ প্ৰবক্তা পদত যোগদান কৰে। 1965 চনত যুক্তৰাষ্ট্ৰলৈ যায় আৰু পূৰ্ণ বৃত্তি লৈ ভেণ্ডাৰবিল্ট বিশ্ববিদ্যালয়ৰ পৰা 1969 চনত অৰ্থনীতিত PhD ডিগ্ৰী লাভ কৰে। 1972 চনত দেশলৈ ঘূৰি আহি তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগত সহযোগী অধ্যাপক হিচাপে যোগদান কৰে। 1974 চনত বাংলাদেশত সংঘটিত দুৰ্ভিক্ষৰ সময়ত ইউনুছে দৰিদ্ৰতাৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰে। তেওঁ গম পালে যে স্বল্প পৰিমাণৰ ঋণ দুখীয়া মানুহৰ জীৱনৰ মান উন্নয়নত অত্যন্ত কাৰ্যকৰী হ'ব পাৰে। মহম্মদ ইউনুছে 1976 চনত গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠা কৰে। দৰিদ্ৰ বাংলাদেশীসকলৰ মাজত ঋণ বিতৰণৰ উদ্দেশ্যে এই বেংক প্ৰতিষ্ঠা কৰা হয়। দৰিদ্ৰ দূৰীকৰণৰ বাবে অন্যান্য পদ্ধতি প্ৰয়োগ কৰা হয়। এইগৰাকী বাংলাদেশী অৰ্থনীতিবিদ মহম্মদ ইউনুছৰ জন্ম হৈছিল 1940 চনৰ আজিৰ এই দিনটোতেই। প্ৰিয় শ্ৰোতা, এইখিনিতে শুনো হওকচোন বিশ্ব প্ৰেক্ষাপটত আজিৰ দিনটো। ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ ছুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিক জো জাক ৰুছৰ জন্ম হৈছিল 1712 চনৰ আজিৰ এই দিনটোতে। ভাৰতীয় জীৱবিজ্ঞানী কমলা চাহানীৰ মৃত্যু হৈছিল 1998 চনৰ আজিৰ এই দিনটোতেই। ভাৰতীয় স্বাধীনতা সংগ্ৰামী শিৱপ্ৰসাদ গুপ্তৰ জন্ম হৈছিল 1883 চনৰ আজিৰ এই দিনটোতেই। চাওঁতে চাওঁতে আজিৰ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। সকলোৰে আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই কুলদীপ শইকীয়াই সুপ্ৰভাত অনুষ্ঠানটি সামৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।
1: সুপ্ৰভাত অনুষ্ঠানটি শুনিলে। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত।
2: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্যকেন্দ্ৰ, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছোঁ 9864160507।

এতিয়া শুনাবলৈ লৈছোঁ হিন্দী বোলছবি গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত পাকিজা বোলছবিৰ কেইটামান গীত শুনাবলৈ লৈছোঁ। অনুষ্ঠানৰ প্ৰথম শিল্পী লতা মংগেশকাৰ।

0: হেৰা শুনাচোন, কালিলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
1: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জল জীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: হয় নেকি?
1: হয়, গতিকে পলম নকৰি আজিয়েই যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক, 7002268634। লিখিলেনে?
0: লিখিলো, 7002268634।
2: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকি য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
1: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি নিশ্চিন্ত কাইলৈ।
3: শ্ৰোতাই আজিৰ অনুষ্ঠানত পাকিজা বুলছবি গীত শুনিছে, এইবাৰৰ শিল্পী লতা মংগেশকাৰ।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
1: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাস আই হস্পিটেল।
0: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
1: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
2: অকুলাস আই হস্পিটেল।
3: শ্ৰোতাই আজি এই অনুষ্ঠানত পাকিজা বোলছবিৰ কেইটামান গীত শুনিলে। এয়া আকাশবাণী নগাঁও। আমাৰ পিছৰ অনুষ্ঠান 9:15 আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:15 আমাৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাব সেউজী পাঠ।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ হীৰা দাসৰ কণ্ঠৰে এটি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা মুকুল বৰুৱাৰ।

নিৰ্মল প্ৰভা বৰদলৈ ৰচিত আৰু মুকুল বৰুৱা প্ৰযোজিত হীৰা দাসৰ কণ্ঠগীতটি শুনিলে। এইবাৰ জনাৰ্দন হাজোৱাৰী, গীতৰ কথা লক্ষ্য হীৰা দাসৰ।

0: জনাৰ্দন হাজোৱাৰীৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো মিত্ৰ ফুকনৰ কণ্ঠৰীতি গীত, গীতিকাৰ বিৰিঞ্চি কুমাৰ মেধি।

0: মিত্ৰ ফুকনৰ কণ্ঠত বীৰিঞ্চি কুমাৰ মেধি ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলে গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ এয়া চাৰু গোহাঁই, গীতৰ কথা কেশৱ মহন্তৰ।

0: কেশৱ মহন্তৰ কথাৰে স্বৰগুহাৰ কণ্ঠগীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লৈছো অপৰাজিতা গগৈ কণ্ঠৰ এটি গীত, গীতিকাৰ ৰামচৰণ পাঠক, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

অপৰাজিতা গগৈৰ কণ্ঠত ৰামচৰণ পাঠক ৰচিত আৰু ৰমেন চৌধুৰী প্ৰযোজিত গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: আছে।
1: ৭৯ বছৰত আকাশবাণী গুৱাহাটী
2: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
3: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
2: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
3: উপজা দিনৰ সুবাস
1: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
2: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
3: আৰু কণ্ঠশিল্পী মঞ্জুস্থা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খনেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠান। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া ডিজিটেল, স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্যৰে এ পি এছ চিত ডিজি লকাৰ ব্যৱস্থা সংযোজনৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী। আৰু মালয়েছিয়াত অনুষ্ঠিত 5ম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ 4টা শাখাত সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।

0: ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে 30 জুনৰ নিশা বদলীকৰণৰ বাবে আবেদন জনোৱা পৰ্টেলটো বন্ধ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। একেদৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। আবেদনসমূহ তন্নতন্নকৈ নিৰীক্ষণৰ পাছত বদলীকৰণৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজে কৰিব লাগিব বুলি প্ৰকাশ কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগযোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।
1: জগন্নাথ বৰুৱা মহাবিদ্যালয় আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি 10 কোটি টকা দিছো আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম আৰু 26টা বিভাগৰে মানে আৰ্টছ, ছায়েন্স, কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে আৰু আমাৰ NEP মতে যি 4-year integrated 4-year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে, বৰ্তমান কি কি নাটনি আছে, এই গোটেই কথাখিনি আমি আজি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ।
0: শিক্ষামন্ত্ৰীগৰাকীয়ে কালি যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। অসম লোকসেৱা আয়োগ APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ'ব। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল, স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ বাবে ডিজি লকাৰৰ জৰিয়তে APSCৰ প্ৰাৰ্থীৰ তথ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা সদৰি কৰে। তেওঁ কয় যে ডিজি লকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ তথ্য পৰীক্ষণ কৰাৰ ফলত প্ৰমাণ পত্ৰ জালিয়াতি আৰু ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰৰ আশংকা সম্পূৰ্ণৰূপে নোহোৱা হ'ব আৰু আইনী জটিলতাৰ সম্ভাৱনাও হ্ৰাস পাব। এই পদক্ষেপক ৰাজ্যৰ মেধাৱী যুৱক যুৱতীৰ বাবে ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি ডঃ শৰ্মাই কয় যে APSCৰ সৈতে ডিজি লকাৰ ব্যৱস্থা সংযুক্ত হোৱাৰ ফলত সময় ৰাহি হ'ব আৰু ভুৱা প্ৰমাণ পত্ৰৰ সম্ভাৱনা প্ৰায় শূন্যলৈ নামি আহিব। প্ৰযুক্তিৰ শক্তিৰে স্মাৰ্ট শাসন ব্যৱস্থা আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰাৰ দিশত অসমৰ এই যাত্ৰা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। কামৰূপ মহানগৰ জিলাতো এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860 পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচীত 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হ'ব। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, নীলামবজাৰ, কচুৱাদাম, গিৰিশগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264 শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। বিয়লি 3 বজালৈ চলিবলগীয়া এই অভিযানৰ বাবে 924টা সাধাৰণ বুথ, 26টা প্ৰতিষ্ঠানভিত্তিক বুথ, ঊনৈশটা ট্ৰাঞ্জিট বুথ, 53টা দুৰ্গম বুথ আৰু 10টা ভ্ৰাম্যমান বুথৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। গোৱালপাৰা জিলাতো আজিৰে পৰা তিনিদিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হ'ব। এই অভিযানৰ অধীনত 1,69,967 শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা ৰশিদুল হুছেইনে এইদৰে কয়।
2: গোৱালপাৰা জিলাতো আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হৈছে। গোৱালপাৰা চহৰত থকা প্ৰসূতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলাখনত 0-5 বছৰ বয়সৰ মুঠ 1,69,967 শিশুক এই অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ লক্ষ্য লোৱা হৈছে। আজি 967টা পলিঅ' কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ সমান্তৰালভাৱে কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব বুলি জিলা স্বাস্থ্য বিভাগ
0: তিনিচুকীয়া আৰক্ষীয়ে জিলাখনত কুটাঘাটৰ পৰিকল্পনা কৰা দুজন আলফা সদস্যক কালি গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, কালি দুপৰীয়া ম্যানমাৰৰ পৰা অৰুণাচল হৈ অসমত প্ৰৱেশ কৰা আলফা স্বাধীনৰ স্বয়ম্ভূ ছেকেণ্ড লেফটেনেণ্ট সিঙৰ অসম উৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম উৰফে পাপু মৰাণক আৰক্ষীয়ে জাগুনত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে। ধৃত সদস্য দুজনৰ পৰা আৰক্ষীয়ে দুটা AK-56 ৰাইফল, 172 ৰাউণ্ড গুলী, দুটা গ্ৰেনেডকে ধৰি ভালেমান আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। আৰক্ষীয়ে আলফা সদস্য দুজনক তিনিচুকীয়াত জেৰা কৰি আছে। এই সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে এখন সংবাদমেলত কয় যে আলফা সদস্য দুজনে জিলাখনত কুটাঘাত সৃষ্টিৰ অভিসন্ধি কৰিছিল। এই দুয়োজন সদস্য পূৰ্বে জাগুনৰ বেটেলিয়ান ছাউনীত আক্ৰমণ আৰু অপহৰণ কাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে কয়।
3: 26 तारीख को जागुन में तिनसुकिया पुलिस और दूसरे सेंट्रल एजेंसीज और सिक्योरिटी फोर्सेस का एक ऑपरेशन में दो उल्फा आई के दुर्दांत काडर का अरेस्ट हुआ। जिन लोगों का डिटेल्स है, पहले तो पहला हो गया का सेल्फ स्टाइल सेकेंड लेफ्टिनेंट सियूर अकॉम, जिनका नाम है ह्यूमन ज्योति बरुआ और इनका घर है पानीतोला तिनसुकिया। और जो दूसरा है उसका नाम है सेल्फ स्टाइल सेकेंड लेफ्टिनेंट मनोज असम और इनका नाम है पप्पू मोरान और घर हो गया कोरदोईगुड़ी बागजान। तो ये दो कार्डर को हमने अरेस्ट किया और उनके साथ साथ जो हमें वॉर लाइक सामान मिला है वो आपके वहाँ पे डिस्प्ले पर है, जिसमें दो AK-56 राइफल है, 172 राउंड्स ऑफ एम्युनिशन है, दो हैंड ग्रेनेड है। प्रिलिमिनरी इन्वेस्टिगेशन में जो एक बहुत ही भयावह और बहुत ही डेंजरस बात सामने आया है कि उनको उल्फा द्वारा टास्किंग दिया गया था कि तिनसुकिया टाउन में आकर के इनडिस्क्रिमिनेट फायरिंग करके इनोसेंट सिविलियंस का हत्या करना है।
0: বিধি বলবৎকাৰী সঞ্চালকালয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক পি কে দত্তৰ 53,28,00,000 টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। অসম চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই দত্তৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত সঞ্চালকালয়ে তেওঁৰ বিত্তীয় লেনদেনৰ দিশটো তদন্তৰ আওতালৈ আনিছিল। 1992 চনৰ পৰা 2019 চনলৈ অসম আৰক্ষীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা পি কে দত্তৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ তথ্য পোহৰলৈ আহিছিল। এই সময়ছোৱাত আৰক্ষী বিষয়াগৰাকী আৰু তেওঁৰ পন্নীয়ে 7,23,00,000 টকা আহৰণৰ তথ্য দাখিল কৰিছিল যদিও 77,21,00,000 টকা সম্পত্তিৰ তথ্য ৰাজহুৱা কৰা নাছিল। কেন্দ্ৰীয় চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তৰ্দয়া দৰ্শনেৰে সমাজত অন্তিমজন লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। বিজেপিৰ লাহোৱাল মণ্ডলৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান 2026 শীৰ্ষক অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে দেশত যোৱা 12 বছৰত উন্নয়ন, সুশাসন, আত্মনিৰ্ভৰশীলতা আৰু বিশ্ব মঞ্চত ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত নতুন ইতিহাস ৰচনা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসনকালত দেশত গৰীব কল্যাণ, মহিলা সবলীকৰণ, যুৱ প্ৰজন্মৰ উন্নয়ন, কৃষকৰ সুৰক্ষা আৰু বিনামূলীয়া স্বাস্থ্যসেৱা, ডিজিটেল ভাৰত, ষ্টাৰ্টআপ আৰু ভাৰত অভিযানৰ দৰে ভালেমান পদক্ষেপ ৰূপায়ণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সম্প্ৰতি আলজেৰিয়া অষ্ট্ৰিয়াৰ বিৰুদ্ধে আৰু আৰ্জেণ্টিনা জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধৰ অন্তত দুয়োটা দলে দুটাকৈ গ'ল দিছে। ইপিনে আৰ্জেণ্টিনা আৰু জৰ্ডানৰ মাজত ডালাছত অনুষ্ঠিত খেলখনত প্ৰথমাৰ্ধৰ অন্তত আৰ্জেণ্টিনা 2-1 গ'লত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউড বেলিংহাম আৰু হেৰী কেনে একোটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰিছে। ইপিনে ক্ৰোৱেছিয়াই গ্ৰুপ এলৰ আন এখন খেলত খানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলৰ পইণ্ট তালিকাত ক্ৰোৱেছিয়া দ্বিতীয় আৰু খানা তৃতীয় স্থানত আছে। মালয়েছিয়াত কালি সামৰণি পৰা পঞ্চম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026 যোগ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে চাৰিটা শাখাত সোণৰ পদক অৰ্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত দ্বিতীয় স্থান লাভ কৰি মুঠ পাঁচটা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমুৰা নিবাসী শ্ৰী ভৰালী তিনি দশকৰো অধিক কাল যোগাভ্যাসৰ সৈতে জড়িত হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: তিনিচুকীয়াত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰৰ লগতে আলফা স্বাধীনৰ দুজন সদস্য গ্ৰেপ্তাৰ হোৱাৰ এটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম, তিনিচুকীয়াত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা ব্যৰ্থ, বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ দুই আলফা কৰায়ত্ত। দ্য চেণ্টিয়েল কাকতত একেটা বাতৰি শীৰ্ষক, টু আলফা কেডাৰ্ছ এৰেষ্টেড, টেৰ প্লট ফইল্ড ইন তিনিচুকীয়া। ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সাক্ষাৎ কৰি অসমত ক্ৰিকেটৰ পৰিৱেশ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ এটা বাতৰি অসমীয়া খবৰ আমাৰ অসমৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিস্থিতি সম্পৰ্কীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে, বি এছ এফক গুলীওৱাৰ ভাবুকি বিজিবিৰ সীমান্তত জাঠি জোং লৈ শ শ বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। তথ্য প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে সামঞ্জস্য ৰাখি অসম লোকসেৱা আয়োগক ডিজি লকাৰৰ সৈতে সংযুক্ত কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে, আৰু অৱসৰপ্ৰাপ্ত উপ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তৰ 50 কোটি টকাৰো অধিক স্থাৱৰ সম্পত্তি বিধি বলবৎকাৰী সঞ্চালকালয়ে জব্দ কৰাৰ এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে, তিনি মেচতে অপৰাজিত, ইতিহাস সৃষ্টি কৰি নকআউট পাৰ্টি শিৰোনামেৰে বিশ্বকাপ ফুটবলৰ এটা খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ ভূমিকম্পত হতাহতৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা আৰু তৎপৰতাৰে অব্যাহত থকা অভিযান সম্পৰ্কীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত অলপতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠান। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া ডিজিটেল, স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্যৰে APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজনৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী। আৰু মালয়েছিয়াত অনুষ্ঠিত পঞ্চম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ 4টা শাখাত সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

শ্রোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া আগবঢ়াইছোঁ সেউজী পাত।

ভাইটি ভণ্টিহঁত, তোমালোকলৈ মৰম জনাই আজিৰ সেউজীপাত অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত এখনি নাটক শুনোৱা হা। নাটকখনিৰ নাম উমলা ঘৰ। নাট্যকাৰ লক্ষ্যধৰ চৌধুৰী আৰু পৰিৱেশন কৰিছে কাছমাৰীৰ শিশু নাট্য দলৰ শিল্পীসকলে।

0: দিয়ক লাগে নে মিস্ত্ৰী লাগে?
1: মোক মিস্ত্ৰী লাগে।
0: তেন্তে মই
2: মজিদ, তই মিস্ত্ৰী, মোৰ ঘৰ বান্ধি দিব লাগিব দেই।
3: বুজিছ কণ ল'ৰা?

0: ব্ৰহ্মপুত্ৰ দলংখন সাজিছে কোনে? মিস্ত্ৰীয়েহে। মই হ'লে ভাই ডাঙৰ হ'লে মিস্ত্ৰী হ'ম।
1: মই হ'লে ভাল খেতিয়ক হ'ম। খেতিয়কেহে আচল, খেতিয়কে খেতি নকৰিলে খাবি কি?
0: মিস্ত্ৰীয়ে ঘৰ সাজি নিদিলে থাকিবা ক'ত?
1: নাথাকি পাৰি, কিন্তু নাখাই পাৰিবি নেকি? সকলোতকৈ খেতিয়ক ডাঙৰ, মই ডাঙৰ হ'লে খেতিয়ক হ'ম।
0: মই হ'লে মিস্ত্ৰী হ'ম।
2: সিহঁত একেবাৰে বেঙা অ', খেতিয়কেনো কিটো কৰিব পাৰে, অকল হালহে হ'ব পাৰে। আৰু মিস্ত্ৰীয়েনো গজাল মৰাৰ বাহিৰে মিস্ত্ৰীয়ে কিটো কৰিব পাৰে? ব্ৰহ্মপুত্ৰ দলং মিস্ত্ৰী আহিছে বুলি ভাবিছ হ'বলা, ধেত তুহুতে একো নাজান। সেইখন মিস্ত্ৰী সজা নাই, সাজিছে ইঞ্জিনিয়াৰেহে। দলং চাবলৈ যাওঁতে হেডকোট মাৰি থকা মানুহকেইজনক দেখা নাছিলি? সেইকেইজনে হৈছে ইঞ্জিনিয়াৰ। সিহঁতৰ কিমান বুদ্ধি জান! সিহঁতে পানীত ননমাকৈ ব্ৰহ্মপুত্ৰ কিমান দূৰ ক'ব পাৰে। মই খেতিয়কো নহওঁ, মিস্ত্ৰীও নহওঁ, মই হ'ম ইঞ্জিনিয়াৰ।
3: কি বুদ্ধিৰ কথা কৈছ কণ ল'ৰা? ইঞ্জিনিয়াৰৰ কিমান বুদ্ধি মই নাজানো পায়, কিন্তু আমাৰ স্কুলৰ বাইদেউহঁতৰ হ'লে বৰ বুদ্ধি। কাগজ চায়ে লিখিলোঁ নে নিজৰ পৰাই লিখিলোঁ ক'ব পাৰে। আৰতী বাইদেউৰ যে কি বুদ্ধি! উত্তৰ নোচোৱাকৈ অংকবোৰ হৈছেনে নাই কৈ দিয়ে। মই হ'লে শিক্ষয়িত্ৰী হ'ম। আৰু যে কি মজা! মৰ্ণিং স্কুলৰ দিনা ছোৱালীবোৰে কি সুন্দৰ সুন্দৰ মালাবোৰ উপহাৰ দিয়ে! মই হ'লে শিক্ষয়িত্ৰী হ'ম।
4: হে হে হে হে হে হে, আজি কি খেলা খেলিছ? আমাৰ ভাই পলম হ'ল, স্কুলৰ পৰা গৈ অলপ জিৰণি নোলোৱাকৈ পেহীয়ে খেলিব আহিব নিদিয়ে।
1: নৰেন, তই বাৰু কচোন, মিস্ত্ৰী ডাঙৰ নে খেতিয়ক ডাঙৰ?
4: যাৰ বয়স বেছি সিয়ে ডাঙৰ।
0: ধে, আমি সেইটো সোধা নাই। তই বাৰু কচোন, তই ডাঙৰ হ'লে কি হ'বি, মিস্ত্ৰী নে খেতিয়ক?
4: মই মিস্ত্ৰীও নহওঁ, খেতিয়কো নহওঁ, মই দেশকৰ্মী হ'ম। দেশক ভাল পাম। কিয়? সিদিনা ছাৰে কোৱা নাছিল দেশক ভাল পোৱা লোকক দেশকৰ্মী বোলে? দেশৰ কাম কৰা মানুহ মৰিও নমৰে। মোৰ লক্ষ্য কবিতাটো তহঁতৰ মনত নাই?
5: মোৰ লক্ষ্য কতা? আমাৰ পুথিত দেখোন প্ৰাৰ্থনা কবিতাটোহে আছে।
4: তই এতিয়া দ্বিতীয় মানতে সেইটো পাবি নেকি? চতুৰ্থ মানত পঢ়িলেহে পাবি। তাত কি লিখা হৈ আছে জান? মই গান্ধীৰ দৰে হ'ম, সদায় সত্য কথাহে ক'ম। অহিংস বতৰে জগত জিনিম, সত্য পথত ৰম। মই গান্ধীৰ দৰে হ'ম, মই হ'ম জৱাহৰলাল। পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়াৰ পাল, মই হ'ম জৱাহৰলাল। মই হ'ম জয়প্ৰকাশ, নহওঁ কাৰোৰে দাহ। কৃষক বনোৱাৰ উন্নতি সাধিম, উচ্চ নিচৰ কৃপা ভলিম। নিজৰ ভৰিত নিজেই থিয় হ'ম, নকৰোঁ পৰতা। মই হ'ম জয়প্ৰকাশ, মই কুশল কোঁৱৰ হ'ম। দেশৰ কাৰণে হাঁহি হেলা ৰঙে ডিঙিত চিপ জৰি ল'ম, মই কুশল কোঁৱৰ হ'ম। মই লাচিত বৰফুকন হ'ম, দেশতকৈ মোমা ডাঙৰ নহয়, জগতক চিঞৰি ক'ম মই লাচিত বৰফুকন হ'ম। দেশৰ কাম কৰিবি বুজিছ, তেতিয়া মৰিলেও অমৰ, ছাৰে কৈছে নহয়।
5: হৈছে হৈছে, তুমি বৰ লাচিত বৰফুকন হ'বা, জানিছোঁ নহয়। লাচিত বৰফুকনে যে দেশৰ হকে মোমায়েকক কাটিছিল জানা? তুমি দেখোন, তোমাৰ সোণাটী মামা আহিলে চকলেট দিব বুলি পিছে পিছে ঘূৰি ফুৰা।
4: ফুৰিলোঁ কি হ'ল জ্যোতি, চাবি মই দেশকৰ্মী হ'মেই।
6: মই হ'লে ভাই দোকানী হ'ম। দোকানীবোৰৰ কি মজা! মিঠাই দোকানীবোৰে পইচা নোহোৱাকৈও মিঠাই খাই থাকিব পাৰে, আৰু লোজনৰ দোকানীবোৰে সদায় লোজন চুৰি থাকে। মই দোকানী হ'ম, মোক তহঁতে মহেশ দোকানী বুলি মাতিবি।
0: মই কিন্তু ডাক্তৰনী হ'ম, সকলোকে বেজী দিম। কোনোবাই দুষ্টালি কৰিলে পেটত বেজী দি খুৱাই থ'ম। ডাক্তৰনী কি মজা, সকলোকে বেজী দিব পাৰে।
7: এইবোৰ সকলো মিছা, হিষ্ট্ৰী ইঞ্জিনিয়াৰ এইবোৰ কি, আচল হ'ল মিলিটেৰী। মিলিটেৰী আহিলে সকলোৱে বাট এৰি দিব লাগে জান, যিহে কুচ কাবাজ। লাইট লেফ্ট লেফ্ট ৰাইট কদম খোল, যি কায়দাত পেছ ধৰি বন্দুক মাৰিব, সকলোৰে আগ হ'ল মিলিটেৰী। 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা দেখা নাই কি সুন্দৰ বেণ্ড, ড্ৰেছ পোচাক, কি ধুনীয়া বাজনা। তাৰ লগে লগে মাৰ্চ, লেফ্ট ৰাইট কদম খোল। মই মিলিটেৰী হ'ম।
5: মই কইনা হ'ম। কইনাৰ কি মজা! কইনা হ'লে কি সুন্দৰ সুন্দৰ কাপোৰ পিন্ধিব পাৰি, ৰিহা, মেখেলা, আঙুঠি, গহনা, আৰু যে কত কি! গা নিজে ধুবই নালাগে, লোকে পানী তুলি ধুৱাই দিয়ে।

0: মই কৈ না হম, মই কৈ না হম।
1: কইনা হলে কিন্তু মজা পালি পাবা। দৰাই যেতিয়া লগুণ গাঁঠি বান্ধি পিছে পিছে লৈ যাব তেতিয়া মজা পাবা। মালতী বাইদেউ কইনা হওঁতে দেখা নাছিলা, কান্দি কান্দি বিচনাত বাগৰি পৰিছিল।
0: সেয়া মানুহক দেখুৱাইহে কান্দিছিল। ভিনদেউৰ লগত দেখোন বিয়াৰ আগৰ পৰাই মটৰত উঠি ঘূৰি ফুৰিছিল। কিয়, বিয়াৰ দিনা পেহীদেউহঁতে নাম গোৱা শুনা নাছিলা? অ'

0: পেহীৰ কথা কওঁতেই সেয়া পেহী ওলালহি। অ' পেহী, পেহী
1: কি হ'ল মফিদা?
0: এইফালে আহাচোন পেহী।
1: মই নোৱাৰো, জৰে কাম ততে পৰি আছে। তহঁতৰ লগত উমলি থাকিলে মোৰ গা জোৰাবনে?
2: নহয়, তুমি ক'বই লাগিব, মিস্ত্ৰী ডাঙৰ নে খেতিয়ক ডাঙৰ।
1: গলি নে ভালে ভালে, চা মোক বাট এৰি দেচোন।
3: অ' কোন ডাঙৰ?
0: পেহী পেহী, শিক্ষয়িত্ৰী ডাঙৰ নে ডাক্তৰণী ডাঙৰ?
4: মিলিটেৰী ডাঙৰ নে ইঞ্জিনিয়াৰ ডাঙৰ?
5: পেহী কইনা ডাঙৰ নহয়নে?
1: অ' মোৰ মতা গোসাঁই, ভাল আপদখনে পালেহি। গলি নে ভালে ভালে, চা মোক বাট এৰি দেচোন।
2: নহয় নহয়, তুমি ক'বই লাগিব। হেৰৌ, তহঁতে কি চাই আছ? ধৰ পেহীক আগুৰি
6: ধৰ।
0: এইখিনি পানী ঘৰ ঘৰ ৰাণী, এইখিনি পানী ঘৰ ঘৰ ৰাণী,
6: এইখিনি পানী ঘৰ ঘৰ ৰাণী, এইখিনি পানী ঘৰ ঘৰ ৰাণী।
1: দেখিছানে এই বাহক, হেৰৌ এৰিলি নে?
0: নহয় পেহী, তুমি ক'বই লাগিব।
3: এইখিনি পানী ঘৰ ঘৰ ৰাণী, এইখিনি পানী ঘৰ ঘৰ ৰাণী,
6: এইখিনি পানী ঘৰ ঘৰ ৰাণী, এইখিনি পানী ঘৰ ঘৰ ৰাণী,
3: এইখিনি পানী ঘৰ ঘৰ ৰাণী, এইখিনি পানী ঘৰ ঘৰ ৰাণী,
6: এইখিনি পানী ঘৰ ঘৰ ৰাণী, এইখিনি পানী ঘৰ ঘৰ ৰাণী,
3: এইখিনি পানী ঘৰ ঘৰ ৰাণী, এইখিনি পানী ঘৰ ঘৰ ৰাণী,
6: এইখিনি পানী ঘৰ ঘৰ ৰাণী, এইখিনি পানী ঘৰ ঘৰ ৰাণী।
1: হেৰৌ শুন, মই সেইবোৰ কি জানো? আমি কিবা লিখা পঢ়া জানোনে? আমাৰ দিনত পঢ়া খালীয়ে নাছিল, এতিয়া আমাৰ দেশ স্বাধীন হোৱাৰ লগে লগেহে য'তে ত'তে স্কুল পঢ়া খালী হ'ল। তহঁতে এতিয়া পঢ়া শুনা কৰিছ, তহঁতহে জান কোন ডাঙৰ কোন সৰু।
2: নহয়, তুমি ক'বই লাগিব, মিস্ত্ৰী ডাঙৰ নে খেতিয়ক ডাঙৰ,
5: ডাক্তৰী ডাঙৰ নে শিক্ষয়িত্ৰী ডাঙৰ।
1: ভাল আল লগা কাঠৰ উলিয়ালি। বাৰু তহঁতে যে মোক সুধিছ, মই বাৰু এটা কাঠৰ উত্তৰ দেচোন।
0: বেছ বেছ, এতিয়া আমি হাঠা হাঠা খেলিম, কোৱা পেহী।
1: সদিয়ালৈ নাযাবা, সৎ ফুল নেখাবা, কচুপাতত নেবানিবা লোন, এইখন নগৰত সুধি আহাগৈ উপজিয়ে বুঢ়া হয় কোন। বাৰু এইবাৰ কচোন, সদিয়ালৈ গৈছিলোঁ, সৎ ফুল খাইছিলোঁ, কচুপাতত বান্ধিছিলোঁ লোন, এইখন পৃথিৱীত সুধি আহাগৈ উপজিয়ে লৰ মাৰে কোন। হেৰৌ বাৰু শুন, ওপৰেদি উৰি যায় নহয় খৰালি, জাপ ধৰি মাছ খায় নহয় বিৰালি, নুপুৰ নহয় কিন্তু ৰুণ জোন কৰে, বন্ধুক নহয় কিন্তু পেচ ধৰি মাৰে। কিয় মনে মনে থাকিলি দেখোন, মুকুত কচোন নেজান মজিদ তই। অ' এতিয়া তলমু কৰি আছ, মফিদা জয়া জেউতী কণ ল'ৰা ক'ত, কোনেও ক'ব নোৱাৰ দেখোন। মই কওঁ শুন, মাছ মৰা আচৰা জাল।
0: হে মই কিন্তু ঠিক ভাবিছিলোঁ, মোক খুড়া হয় কৈ দিলোঁ হয়।
1: কিয় মই দেখোন তহঁত সকলোকে সুধিছিলোঁ।
0: কটা তুমি দেখোন মোৰ নাম কোৱাই নাছিলা।
1: বাৰু তই কচোন, দৃষ্টান্ত দিওঁ বুজ, গাতে আছে কোচ।
0: পেহী পেহী, আইতাৰ পিঠিৰ কোচটো কথা কৈছা নহয়।
7: কি অ কি হৈছে, কি ৰগ ওলাইছে? অ' পেহীয়েৰে আহি তহঁতৰ লগত নাচিছেহি নেকি?
1: চাওকচোন এইবাৰ হ'লে সিহঁতৰনো কত কথা, একোটাকৈ যে প্ৰশ্ন কৰে উত্তৰ দিওঁতে মূৰ ঘোলা হয়। আজি আকৌ কিবা এটা উলিয়াইছে, কইনা ডাঙৰ নে দৰা ডাঙৰ। আমাৰ দিনত হ'লে দৰা ডাঙৰ আছিল, কইনা সৰু আছিল, এতিয়া আকৌ দেখোন কোনো কোনো বিয়াত দৰাতকৈ কইনাহে ডাঙৰ।
7: অ' কি অ' কচোন কি হৈছে?
2: খুৰা মিস্ত্ৰী ডাঙৰ নে খেতিয়ক ডাঙৰ?
7: কি মিস্ত্ৰী ডাঙৰ নে খেতিয়ক ডাঙৰ?
0: খুৰা শিক্ষয়িত্ৰী ডাঙৰ নে ডাক্তৰণী ডাঙৰ?
7: হুঁ এইবোৰ আকৌ কি সাঁথৰ উলিয়ালি, মোক ভালকৈ বুজাই কচোন।
3: খুৰা সংসাৰত বাৰু কোন ডাঙৰ, মিস্ত্ৰী নে খেতিয়ক?
7: কিয়
3: মই কৈছোঁ মিস্ত্ৰী ডাঙৰ, মিস্ত্ৰীয়েহে ঘৰ দুৱাৰ মন্দিৰ মছজিদ এইবোৰ কৰে, এতেকে মই ডাঙৰ হ'লে মিস্ত্ৰী হ'ম।
2: কিয় হ'ব, খেতিয়ক নহ'লে আমি খাবলৈ ক'ত পাম? খেতিয়কে খেতি কৰে দেখিয়ে আমি খাই জীয়াই থাকিব পাৰোঁ। নহয় জানো খুৰা, মই ডাঙৰ হ'লে খেতিয়ক হ'ম।
7: অঁ তই একা মফিদা, তই কি হ'বি?
0: মই শিক্ষয়িত্ৰী হ'ম খুৰা।
5: মই ডাক্তৰনী হ'ম খুৰা। মই ইঞ্জিনিয়াৰ হ'ম।
7: অঁ বেচ তই একা নৰেন।
0: মই দেশকৰ্মী হ'ম, দেশৰ কাম কৰিম, দেশৰ কাম কৰা মানুহ বোলে মৰিলেও নমৰে, হয়নে খুৰা?
7: অঁ আৰু কোন কি হবি?
8: মই হলে দোকানী হম।
5: মই মিলিটাৰী হম।
7: জেউতি তই কি হবি অ আই?
9: মই কইনা হম কুৰা, ধুনীয়া ধুনীয়া ৰিহা মেখেলা পিন্ধিম।
7: ও হয় নেকি? তেন্তে বুঢ়া চাই দৰা এটা বিচাৰিব লাগিব, তোৰ বিয়াত মই খেৰে খেৰে ৰসগোল্লা খাম।
2: তেন্তে কোন ডাঙৰ?
7: অ তহঁতৰ সাঁথৰটো বুজিছোঁ, বৰ ডাঙৰ সাঁথৰ উলিয়াইছ। তহঁতৰ মনত যে এইবোৰ ভাৱ খেলাইছে বৰ ভাল কথা। তহঁতৰ মনৰ কথা সদায় ডাঙৰক এনেদৰে খুলি কবি, তেতিয়া তহঁতৰ ভাল হ'ব। এখন দেশ ডাঙৰ হ'বলৈ হ'লে সকলো লাগে, মিস্ত্ৰী, খেতিয়ক, ইঞ্জিনিয়াৰ, মিলিটেৰী, ডাক্তৰ, ডাক্তৰণী, শিক্ষয়িত্ৰী, দোকানী, সকলো লাগে। যাৰ যি অভিৰুচি সেইমতে কাম কৰিলে ভাল হয়। আমি পঢ়া কালত আমাৰ দেশ পৰাধীন আছিল, এতিয়া কিন্তু দেশ স্বাধীন হ'ল। দেশত সকলো প্ৰকাৰৰ শিক্ষাৰ সুবিধা হৈছে। তহঁতৰ অভিৰুচি মতে শিক্ষা হ'লে তহঁতৰ ভাল হ'ব, দেশৰো ভাল হ'ব। এতেকে এইবোৰ সকলো সমান, কিন্তু তাতে এটা কথা আছে, তহঁতে যি শিক্ষাই ল ভালদৰে ল'ব লাগে। ভাল খেতিয়ক, ভাল মিস্ত্ৰী, ভাল ইঞ্জিনিয়াৰ, ভাল শিক্ষয়িত্ৰী, ভাল ডাক্তৰণী, ভাল মিলিটেৰী, সকলো সমান। এতেকে তহঁতে যি শিক্ষাই ল তাকে ভালদৰে ল'বি, বুজিছ? তহঁত সকলো সমান, বুজিলি?
3: বুজিলোঁ খুৰা, মই ডাঙৰ হ'লে মিস্ত্ৰী হ'ম, দেশৰ দলং স্কুল ঘৰ সাজি দেশখন ধুনীয়াকৈ সজাম।
2: মই খেতিয়ক হৈ দেশৰ মাটিত খেতি কৰি দেশৰ খাদ্য বহাম।
9: মই শিক্ষয়িত্ৰী হৈ সকলোকে সজ শিক্ষা দিম।
7: বৰ ভাল কথা, তহঁতৰ কণ কণ ল'ৰা ছোৱালীৰ ডাঙৰ মন হৈ আমাৰ দেশ ঠন ধৰি উঠক।

0: ইমান পৰে নাটক উমলাঘৰ শুনিলা। নাটকৰ ৰচনা আছিল লক্ষ্যধৰ চৌধুৰীৰ, পৰিৱেশন কৰিলে কাছমাৰী শিশু নাট্য দলৰ শিল্পীসকলে। অভিনয়ত আছিল অয়ন অসীম ডেকা, অবিনাশ ডেকা, প্ৰান্তোষ ডেকা, সনাতন ৰাজা, শিল্পী শিখা ডেকা, শশাংক ডেকা, ৰঞ্জনজ্যোতি ডেকা, ভাৰ্গৱ দত্ত, নিকিতা ডেকা আৰু নৱনীশ ডেকাই। পেহী আৰু খুৰাকৰ চৰিত্ৰত অভিনয় কৰিলে পৰিণীতা ডেকা আৰু মন্তু শইকীয়াই। ভাইটি ভণ্টিহঁত, এইবাৰ আমি বিভিন্ন ঠাইত বাণীবদ্ধ কৰি অনা ভাইটি ভণ্টিৰ গীত মাত শুনো আহা।
1: ভাইটি ভণ্টিহঁত, শিয়ালবস্তি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাক এটি প্ৰাৰ্থনা গীত গাই শুনাব আৰু তোমালোকক কৈছোঁ এই বিদ্যালয়খন 1960 চনতে প্ৰতিষ্ঠা কৰা। গোৱাচোন তোমালোকৰ গীতটি গোৱা।

0: আৰু তোমাৰ নামটো কোৱাচোন?
1: গোবিন।
0: গোবিন
1: তুতি।
0: তুতি কোন শ্ৰেণীত পঢ়া?
1: ফাইভ।
0: ফাইভত ফাইভত পঢ়া। কি কি বিষয় আছে তোমাৰ? অসমীয়া আছে,
1: পৰিৱেশ, গণিত,
0: ছবি,
1: ছবি, ভাষা।
0: আৰু ঘৰত তোমালোকৰ কোন কোন আছে?
1: মা, বাবা।
0: কি কৰে মায়ে বাবাই? কি কৰে?
1: বাবা ফেক্টৰী যায়, মা ঘৰত।
0: আৰু তুমি পঢ়া শুনা কৰা? কি হ'বা আগলে? ডক্টৰ হ'বা। আৰু তোমাৰ নামটো কোৱা?
1: জেমছন হলো।
0: তুমি কি হ'বা?
1: কামাণ্ডো।
0: কামাণ্ডো হ'বা। আৰু এই কথা শুনাৰ পিছতে বহুতো ছাত্ৰ ছাত্ৰী মোৰ কাষৰ পৰা আঁতৰি গুচি গৈছে। আমি কিবা এটা হ'ব লাগিব নহয়, প্ৰথমতে ভাল মানুহ হ'ব লাগিব, পঢ়িব লাগিব। তুমি পঢ়া শুনা কিমান সময়ত কৰা? ৰাতিপুৱা কিমান সময়ত উঠা? সোনকালে উঠিবা, উঠি পঢ়া শুনা কৰিবা। সোনকালে উঠি আমাৰ দাঁত মুখ ধুব লাগিব, তাৰপিছত গা ধুই ৰাতিপুৱাৰ আহাৰ এটা খাই আমি বিদ্যালয়লৈ আহিব লাগিব। আৰু ছাৰ বাইদেউয়ে যিখিনি পঢ়ায় সেইখিনি আমি ঘৰত গৈ পঢ়িব লাগিব, লিখিব লাগিব। আৰু আছে, তোমাৰ নাম?
1: বিকাশ তাঁতি।
0: বিকাশ তাঁতি। ঘৰত কোন কোন আছে?
1: মোৰ মা আছে, মোৰ দেউতা আছে, মোৰ দিদি আছে, মোৰ দাদা আছে।
0: দাদাই তোমাক শাসন কৰে নে কয় চাগে ন, অকণ পঢ়া শুনা কৰা? দেউতাই কি কৰে?
1: দেউতা কাম কৰে।
0: আৰু তুমি যে এই চোলাটো পিন্ধি আছা, এই চাৰ্টটো, এইটো বিদ্যালয়ৰ পৰা পাইছা? দুপৰীয়া আহাৰ পোৱা? আৰু কি পাইছা? কিতাপ পাইছা? গতিকে আমি ভালকে পঢ়িব লাগিব নহয়। তুমি কি হ'বা আগলে?
1: আৰ্মি।
0: আৰ্মি হ'ব লাগিব। আৰ্মি হ'বলৈ হ'লে আমি নিজে পৰিপাতি হ'ব লাগিব, ৰাতিপুৱা সোনকালে উঠিব লাগিব, দৌৰিব লাগিব, আৰু আৰ্মি হৈ আমি দেশ শাসন কৰিব লাগিব, শত্ৰুৱে যাতে আমাক আক্ৰমণ কৰিব নোৱাৰে, নহয় জানো? আৰু এজন আছে ভাইটি, তোমাৰ নামটো?
1: ৰোহন হেমব্ৰম।
0: ৰোহন। ৰোহনৰ ঘৰত কোন আছে?
1: বাবা আছে, আইতা আছে।
0: আৰু তুমি কি হ'বা?
1: ছাৰ।
0: ছাৰ হ'বা। ঠিক আছে, আমি আজি আকাশবাণীৰ পৰা আহিলোঁ, আকাশবাণী নগাঁও কেন্দ্ৰৰ এই সেউজীপাত অনুষ্ঠানৰ পৰা তোমালোকক বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আশা কৰোঁ তোমালোকে যি হোৱা, ডক্টৰ হোৱা, ইঞ্জিনিয়াৰ হোৱা, ভাল আমি কৃষক হ'ব লাগিব, ব্যৱসায়ী হ'ব লাগিব, হয়নে নহয়? আমি প্লেন চলাব পাৰিব লাগিব, ৰেল চলাব পাৰিব লাগিব, আমি দেশ শাসন কৰিব পাৰিব লাগিব, দেশৰ মন্ত্ৰী হ'ব লাগিব, প্ৰধানমন্ত্ৰী হ'ব লাগিব, মুখ্যমন্ত্ৰী হ'ব লাগিব, নহয় জানো? ভাল মানুহ হ'বলৈ আমি পঢ়িব লাগিব। তাৰ কাৰণে তোমালোকক বিদ্যালয়লৈ আহিছে, বিদ্যালয়ত তোমালোকক দুপৰীয়া আহাৰ দিছে, কিতাপ দিছে, আৰু তোমালোকে পিন্ধি অহা এই চাৰ্ট দিছে। গতিকে আমি ঘৰত গৈ পঢ়িব লাগিব আৰু দুষ্টামি কৰি নুফুৰিবা। গতিকে মোবাইল চাই সময় নষ্ট নকৰিবা, আৰু কিবা নাজানিলে ছাৰ বাইদেউক তোমালোকে সুধিবা। তেতিয়াহ'লে আজি আমাৰ আকাশবাণীৰ পৰা তোমালোকক বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আকৌ এদিন আমি আহিম, এই ল'ৰাজন আৰ্মি হ'লনে নাই, এইজন শিক্ষক হ'লনে নাই, এইজন ডক্টৰ হ'লনে নাই, আমি কিন্তু খবৰ ৰাখিম। তেতিয়াহ'লে কথা বতৰা সামৰিছোঁ, তোমালোকলৈ নমস্কাৰ। PM শ্ৰী বৰজুৰী RKS হাইস্কুলত উপস্থিত হৈছোঁ আৰু 1968 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠিত আৰু একেবাৰে চাহ বাগিচা অঞ্চলৰ। আৰু আজি মোৰ সন্মুখত সকলো ছাত্ৰ ছাত্ৰী থিয় হৈ আছে।
2: নমস্কাৰ, মোৰ নাম আক্সাৰা মিৰ্ধা, নৱমমান শ্ৰেণী।
0: নৱমমান শ্ৰেণী। তোমাৰ কি কি বিষয় আছে? অংক আছে?
2: অংক আছে, আছামিজ আছে, ইংলিছ, সমাজ বিজ্ঞান।
0: হয়,
2: বিজ্ঞান।
0: তুমি কি গাবা আজি?
2: আদিবাসী গান। আসাম দেশে চায় কে বাগানে

0: মায়ের আকোড়া বন্দনা বেজনারি, মদনে ঝুমর লাগল বাড়ি।
1: ধন্যবাদ। তোমালোকৰ ঘৰত কোন কোন আছে?
0: মা, দেউতা।
1: দেউতাই কি কৰে?
0: ফেক্টৰীত কাম কৰে।
1: ফেক্টৰীত কাম কৰে। আৰু তুমি কি হ'বা আগলে? বিদ্যালয়ত পঢ়িছা, ডক্টৰ হ'বা, ইঞ্জিনিয়াৰ হ'বা নে কি হ'বা তুমি?
0: টিচাৰ।
1: টিচাৰ হ'ব লাগিব। টিচাৰ হ'বলৈ হ'লে আমি কি কৰিব লাগিব? ভালকৈ পঢ়িব লাগিব নহয়। আমি বেছিকৈ পঢ়িব লাগিব। কম্পিটিটিভ এক্সামৰ কাৰণে আমি অকণমান পেপাৰ পত্ৰ বাহিৰা কিতাপো পঢ়িব লাগিব। আৰু কোনে গাব? আহা,
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিনীত ৰবি দাস।
1: বিনীত ৰবি দাস, তোমালোকৰ ঘৰত কোন কোন আছে তাৰ পৰাই আৰম্ভ কৰোঁ, কোৱা।
2: আমাৰ ঘৰত মই, বাইদেউ, দেউতা, মা।
1: দেউতাই কি কৰে?
2: দেউতা বাগানত চৰ্দাৰ কৰে।
1: আৰু মায়ে কি কৰে?
2: মায়ে ঘৰত থাকে।
1: ঘৰত থাকে। তুমি ঘৰুৱা কামত কি সহায় কৰা মা দেউতাক? কেতিয়াবা অকণ পাচলিত পানী দিয়া, পাচলিকেইটা কাটি দিয়া, এইখিনি কাম কৰিব লাগিব নহয়। তুমি কি হ'বা আগলে?
2: ছিংগাৰ।
1: ছিংগাৰ হ'বা? তোমাক ছাৰ বাইদেউহঁতে পঢ়াই নহয়, তুমি ঘৰত কিমান পঢ়া?
2: 3 ঘণ্টা পঢ়ো।
1: ছাৰে যেতিয়া অংক পঢ়ায়, অন্য বিষয় পঢ়ায়, তোমালোকে ভালকৈ পঢ়িবা। আৰু তুমি খুব সুন্দৰকৈ এটা চাৰ্ট পিন্ধিছা, আৰু এটা আমাৰ বেজ এটা লগাইছা যে পি এম শ্ৰীৰ বৰজুৰি আৰ কে এছ বিদ্যালয়। এতিয়া তুমি এটা ছিংগাৰ হ'বা, শিল্পী হ'বা, কি গাবা?
2: জুবিনৰ গান।
1: কোৱা।
2: মায়াবী।

0: বহুত ধন্যবাদ।
1: তুমি ইমান সুন্দৰকৈ জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি তুমি গালা, খুব ভাল লাগিছে। কিন্তু তুমি ক'ত শিকিলা গানটো?
0: নিজে শিকি ঘৰত
1: নিজে শিকিছে, মোবাইলত লৈ লৈ নিজে শিকিছে। আৰু কিমান গান জানা বাৰু তুমি? গাব নালাগে, কোৱাচোন বাৰু।
0: নাজানো, টাইমেই নাপাওঁ শুনিব।
1: অঁ,
0: পঢ়া পাতিও কৰিব লাগিব,
1: পঢ়িব লাগিব, আমি শিকিব লাগিব। জেপতে গানটো লিখি থৈ দিবা, যেতিয়া বাটেদি গৈ থাকিবা, বাটেদি যাওঁতে মাতিবা, নহয় জানো? আগলৈ কি হ'বা?
0: ছিংগাৰ।
1: ছিংগাৰ হ'বা? আমি ভাবোঁ জুবিন গাৰ্গে যেনেদৰে শিল্পী হ'ল, তুমি এজন শিল্পী হোৱা চাহ বাগিচা অঞ্চলত, যাতে আকৌ আমি সি খবৰ কৰিম বিদ্যালয়ত, এই ল'ৰাজন শিল্পী হ'ল নে নহ'ল দেই, তোমালৈ আশীৰ্বাদ থাকিল। আৰু কোনে গাবা? আৰু মোৰ কাষত যিজন ছাত্ৰ থিয় হৈছে মোতকৈ অকণমান ওখ, দেখি পেলাই মোৰ এনেকুৱা লাগিছে তেওঁ খেলে, হয়নে বাৰু?
2: হয় হয়, মই স্পৰ্ট ফুটবল খেলোঁ।
1: নামটো কৈ লোৱা।
2: নামটো, মোৰ নাম হিমাংক মাৰ্দি আৰু মই নগাঁও জিলাৰে আমাৰ পূৰ্ণা চালনা থাকোঁ। আৰু মই বৰজৰী PNCD বৰজৰী ৰমাকান্ত হৈকা উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়োঁ, মানে ছাত্ৰ এজন। আৰু মই আজি বিষয়টো কিছুমান দুহাৰ ক'বলৈ ওলাইছোঁ। মই খেলোঁ ফুটবল, যে কেইবাটাও খেলত মই ট্ৰায়েল দিছোঁ কেইবাটাও জেগাত, যেনেকৈ কি বৰমপুৰ আৰু নগাঁও ডিষ্ট্ৰিক্টৰ ওচৰে পাখেৰে ট্ৰাই দিছোঁ। ট্ৰায়েল দিয়াতকৈ কেই জেগা ছিলেক্ট বি হৈছোঁ আৰু ছিলেকশ্যনত যাব পৰা নাই, যাতে কি মোৰ শনিবাৰে বজাৰ হৈ যায়। আৰু প্ৰায় যাতে ভেৰ, মানে যিমান জেগাত প্ৰায়ে শনিবাৰে ট্ৰায়েলটো থাকে, তো ট্ৰায়েল দিব নোৱাৰোঁ আৰু সেইকাৰণে আৰু অলপ খেল ধূলত কম হৈ যায়।
1: এতিয়ালৈকে তুমি কিমানখন খেল খেলিছা?
2: মেক্সিমাম 4 বছৰ হৈ গ'ল মোৰ খেলা। 4 বছৰৰ পৰা মই 2024ৰ পৰাহে ফিল্ডত মানে খেলিবলৈ আৰম্ভ কৰিছোঁ।
1: ক'ত ক'ত খেলিবলৈ গৈছা?
2: নগাঁও এইটো ক্লাব আৰু
1: বৰমপুৰ খেলিছা?
2: হয়, আৰু বৰমপুৰ মিনি ষ্টেডিয়াম তাত খেলিছোঁ। আৰু এইটো কাৱৈমাৰী আমাক খেলিব লৈছিলে, আৰু ইয়াত ওদালগুৰি ডিষ্ট্ৰিক্ট পৰে, তাতো মেচ খেলিব গৈছিলোঁ, আমাৰ খুৰাহঁতে লৈছে। আৰু ইপিনে চপানালা, ইপিনে কুণ্ডলী,
1: বহুত ঠাইত খেলিছা?
2: হয়।
1: তোমালোকে গম পোৱানে যিসকলে খেলে নিয়মানুৱৰ্তিতা অতিকৈ গুৰুত্বপূৰ্ণ
2: কথাটো?
1: তুমি ডিচিপ্লিনটো কথা কোৱাচোন, কেনেকৈ মেইনটেইন কৰা?
2: মেইনটেইন আকৌ আমাৰ ইমান ফেচিলিটি দিয়া নহয়, আমি যিটো
1: আমাৰ
2: হয় গাঁৱত থাকোঁ আৰু যি আমাৰ মানে প্ৰয়োজনীয় বস্তু, যেনেকৈ কি আমি পাই যাওঁ আৰু
1: ইয়াতে বেল পায়, বেল খালেও হয়।
2: হয়, বেলটো খালোঁ।
1: কল
2: হয়, পিছত বাকী কল মানে খাদ্যবস্তু, ফল মূল এইকেইটাই আৰু খাওঁ আমি। আম আছে, মানে সিজন মতে হৈ যায় আমকেইটাতো, আমকেইটা খায়। আমাৰ ডায়েটকেইটাও এনেকুৱাই অলপ মানে অলপ সৰু সুৰাকৈ আৰু ডায়েট, আমাৰ ইমান পইচা নাথাকে যে আমি ভাল ভাল ডায়েট খাব পাৰিম।
1: তোমাৰ লগত কথা পাতি খুব ভাল লাগিছে। তোমাৰ দেউতাই কি কৰে?
2: দেউতাই বগানত চৰ্দাৰ কৰে, বগানত কাম কৰে।
1: দেউতাই গম পাইছা নাই তুমি খেলি খেলা বুলি?
2: গম পায়,
1: সহায় কৰে আৰু
2: কৰে আৰু।
1: ঠিক আছে, তোমাৰ লগত আমি কথা পাতিলোঁ, তুমি খেলৰ কথাই ক'লা, আৰু পৰৱৰ্তী সময়ত আকৌ আমি আহিম, আৰু যাতে আমি তোমাক বাতৰি কাকতত পাওঁ, এই ল'ৰাজনক মই সাক্ষাৎ লৈছিলোঁ, এইজনৰ কথাই আজি মই বাতৰিত পঢ়িছোঁ, আমাৰ ৰেডিঅ'টো খেলৰ অনুষ্ঠান হয়, তুমি ৰেডিঅ' শুনিবা, বাতৰি কাকত পঢ়িবা। আৰু তোমাৰ কোন ক্লাছত পঢ়া?
2: মই 9ম মানৰ ছাত্ৰ।
1: খেলা পঢ়া আৰু তুমি যাতে দুয়োটা চলাই নিয়া, তোমালৈ অশেষ ধন্যবাদ।
2: হয় হয়।
3: গীত মাত শুনিলা? তোমালোকলৈ পুনৰ মৰম চেনেহ জনাই আজিৰ সেউজী পাত অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।

সেই উজিপাত অনুষ্ঠানটি শুনিলে। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া শুনাবলৈ লৈছোঁ দুলুমণি শইকীয়া আৰু সংগীতসকলৰ কণ্ঠত নাম।

0: শ্ৰোতাই ইমান পৰে দুলমণি শইকীয়া আৰু সংগীতসকলৰ কণ্ঠত নাম শুনিলে। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: শ্ৰোতাসকল, এই সময়ত আমাৰ মাজত মেলেৰিয়া, ডেংগু আৰু জাপানিজ এনকেফেলাইটিছ আদি সংক্ৰামক আৰু বাহকজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বেছিকৈ দেখা যায়। এই প্ৰসংগত এতিয়া আগবঢ়াইছোঁ এটি কথোপকথন।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, ঋতু পৰিৱৰ্তনৰ লগে লগে আমাৰ দেহত বিভিন্ন বেমাৰে সাধাৰণতে আক্ৰমণ কৰা দেখা যায়। ইয়াৰ ভিতৰত সংক্ৰামক আৰু বাহকজনিত ৰোগৰ সংখ্যাই অধিক আৰু ইয়াৰ ভয়াৱহতাও বহুত বেছি। এই বিষয়ে কথা পাতিবলৈ আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে নগাঁও জিলাৰ বাহকজনিত ৰোগৰ পৰামৰ্শদাতা শাহনাজ বেগম। বাইদেউক আমি ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। নমস্কাৰ বাইদেউ।
1: নমস্কাৰ। সমূহ শ্ৰোতা ৰাইজলৈ মই নমস্কাৰ আৰু মৰম শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
0: প্ৰথমে আমি সুধিবলৈ বিচাৰিছোঁ বাইদেউক, সংক্ৰামক আৰু বাহকজনিত ৰোগসমূহ একেইনে? ইহঁতৰ মাজত সাধাৰণ পাৰ্থক্যবোৰ কেনেধৰণৰ বাইদেউ? হয়,
1: সংক্ৰামক ৰোগ হৈছে এজন মানুহৰ গাৰ পৰা আৰু এজন মানুহৰ গালৈ বিয়পি যোৱা ৰোগসমূহকে আমি সংক্ৰামক ৰোগ বুলি কওঁ। ছ' এই সংক্ৰমণ বিভিন্ন ধৰণে হ'ব পাৰে, পানীৰ দ্বাৰা, বতাহৰ দ্বাৰা, স্পৰ্শৰ দ্বাৰা, ইনফেক্টেড চিৰিঞ্জ ইউজ কৰিলে হ'ব পাৰে, ইনফেক্টেড কাপোৰ ইউজ কৰিলে হ'ব পাৰে, মহৰ দ্বাৰা হ'ব পাৰে, মাখিৰ দ্বাৰা হ'ব পাৰে। ছ' এইবোৰ হৈছে সংক্ৰামক ৰোগ। এই সংক্ৰামক ৰোগৰে এটা প্ৰকাৰ হৈছে বাহকজনিত ৰোগ। যিবোৰ ৰোগ মহৰ দ্বাৰা বিয়পে তাকে আমি বাহকজনিত ৰোগ বুলি কওঁ।
0: আমাৰ সমাজত সাধাৰণতে দেখা দিয়া কেইটামান সংক্ৰামক ৰোগৰ নাম উল্লেখ কৰকচোন বাইদেউ।
1: হয়, আমাৰ ইনফ্লুৱেঞ্জা, এতিয়া ঋতু পৰিৱৰ্তন সকলোৰে আমি দেখা পাওঁ ইনফ্লুৱেঞ্জা হৈ আছে, চৰ্দি কাহ যিটো হৈ আছে, দেন আৰু আছে আমাৰ COVID-19 যিটোৱে বিশ্বত খলকনি তোলা COVID-19, সেয়া আছিলে সংক্ৰামক ৰোগ। হেপাটাইটিছ, তাৰপিছত কলেৰা, ডায়েৰিয়া, মেলেৰিয়া, ডেংগি, এনকেফেলাইটিছ আদি হৈছে সংক্ৰামক ৰোগ।
0: হয়, আপুনি উল্লেখ কৰা সংক্ৰামক ৰোগসমূহ মানুহৰ গালৈ বিয়পাৰ প্ৰধান কাৰণসমূহ কেনেধৰণৰ বাৰু?
1: এতিয়া যেনেকুৱা ধৰক COVID-19 যিটো মই কৈছিলোঁ, সেয়া আমি জানোৱেই সকলোৱে যে আমি কোনোবাই কাহ বা হাঁচিয়ালে যেতিয়া বীজাণু ওলাই যায়, সেই বীজাণু অন্য এজন মানুহৰ সংস্পৰ্শলৈ আহিলে হয়, বা আমি কণ্টামিনেটেড হাত যদি আমাৰ চকুত মুখত যদি স্পৰ্শ কৰিছিল তেতিয়া হৈছিল। আৰু যেনেকৈ কলেৰা, ডায়েৰিয়া আদি হৈছে আমাৰ সংক্ৰমিত, যদি আমি অপৰিষ্কাৰ পানী গ্ৰহণ কৰোঁ, খাদ্য গ্ৰহণ কৰোঁ তেতিয়া হ'ব পাৰে। আৰু যেনে HIV/AIDS যদি সংক্ৰমিত চিৰিঞ্জ যদি কোনোবাই ইউজ কৰে তেতিয়া হ'ব পাৰে। বিভিন্ন আছে সংক্ৰমণ হ'বৰ উপায়।
0: এই সংক্ৰামক ৰোগসমূহৰ চিকিৎসাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বাৰু?
1: আমি সকলোৱে জানো আমাৰ গাঁৱত এগৰাকী আশাকৰ্মী আছে। ছ' আশাকৰ্মীগৰাকীয়ে সদায় ক্ষেত্ৰ নিৰীক্ষণ কৰি থাকে। আশাকৰ্মীৰ উপৰিও আমাৰ ছাৰ্ভিলেঞ্চ ৱৰ্কাৰ আছে, MPW আছে, ANM আছে, আৰু প্ৰতিখন আয়ুষ্মান আৰোগ্য মন্দিৰত এগৰাকীকে কমিউনিটি হেল্থ অফিচাৰ আছে, CHO আছে। ছ' তেখেতসকলে তেওঁলোকৰ যি ক্ষেত্ৰ আছে সেই ক্ষেত্ৰ তেওঁলোকে নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি থাকে। যদি তেনেকুৱা ৰোগী পোৱা যায়, কাৰোবাৰ ডায়েৰিয়া হৈছে, কাৰোবাৰ জ্বৰ হৈ আছে, বা অন্য কিবা সংক্ৰামক ৰোগক আক্ৰান্ত হৈ আছে, তেনেকুৱা ৰোগীক তেওঁলোকে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ আহিবলৈ পৰামৰ্শ দিয়ে। আমাৰ CHOগৰাকীয়ে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত তেওঁৰ প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰে আৰু তাৰপিছত তেওঁৰ প্ৰয়োজন হ'লে তেওঁক আমি হায়াৰ ইনষ্টিটিউশ্যনলৈ ৰেফাৰ কৰে। যেনে আমাৰ BP চিভিল হস্পিটেলখন আছে, নগাঁও মেডিকেল কলেজ আছে, তালৈকে আমি প্ৰেৰণ কৰা হয়। তাৰ উপৰিও সজাগতাসমূহ প্ৰদান কৰা হয় গাঁৱত, এনে ৰোগ নহ'বলৈ আমি কি কৰিম। তাৰ উপৰিও চৰকাৰৰ কিছুমান আঁচনিও আছে এনে সংক্ৰামক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত, যেনে ডায়েৰিয়া কণ্ট্ৰল, তাৰপিছত নেশ্যনেল ভাইৰেল হেপাটাইটিছ কণ্ট্ৰল প্ৰগ্ৰাম আৰু ভেক্টৰবৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম, এই আঁচনিসমূহৰ অধীনতো সেই ৰোগ নিৰাময়ৰ কাৰ্যকলাপ চলি থাকে ধুনীয়াকৈ।
0: এই সংক্ৰামক ৰোগসমূহৰ পৰা বাচি থাকিবলৈ আমাৰ সাধাৰণ মানুহে বাৰু কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে?
1: হয়, প্ৰথমতে মই ক'ব বিচাৰোঁ যে আমাৰ হাতখন পৰিষ্কাৰকৈ ৰাখিব লাগিব। খাদ্য গ্ৰহণ কৰাৰ আগত বা আমাৰ চকু, নাক, মুখ আদি আমি স্পৰ্শ কৰাৰ আগত আমাৰ হাতখন আমি ভালকৈ ধুই ল'ব লাগিব চাবোনেৰে। পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগিব। ব্যক্তিগত পৰিচ্ছন্নতা, পাৰ্চনেল হাইজিন, সেই বিষয়ে আমি সকলোৱে ধ্যান ৰাখিব লাগিব। ঘৰখন পৰিষ্কাৰকৈ ৰাখিব লাগিব। ঘৰৰ চাৰিওফাল আমি পৰিষ্কাৰকৈ ৰাখিব লাগিব। খোৱা বস্তু আমি সদায় ঢাকি থ'ব লাগিব। আমি এনেবোৰ আমি সাৱধানতা অৱলম্বন কৰিব পাৰোঁ।
0: এতিয়া আহোঁ আমাৰ বাহকজনিত ৰোগৰ বিষয়লৈ। আপুনি ইতিমধ্যে বাহকজনিত ৰোগৰ সংজ্ঞা দিছে।
1: হয়,
0: আমাৰ অঞ্চলসমূহত সাধাৰণতে দেখা দিয়া কেইটামান বাহকজনিত ৰোগৰ নাম আপুনি উল্লেখ কৰকচোন।
1: আমাৰ অঞ্চলত আমি মেলেৰিয়া পাওঁ, ডেংগি পাওঁ আৰু জাপানীজ এনচেফেলাইটিছ। ছ' এতিয়া আমাৰ জাপানীজ এনচেফেলাইটিছৰ সংক্ৰমণ ছিজন চলি আছে, ট্ৰান্সমিশ্যন ছিজনটো পূৰা চলি আছে।
0: ডেংগু, জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগ কি বাৰু, ই সাধাৰণতে ক'ৰ পৰা বিয়পে?
1: ডেংগি, মেলেৰিয়া আৰু জাপানীজ এনচেফেলাইটিছ, ছ' এই ৰোগসমূহ হৈছে বাহকজনিত ৰোগ আৰু ইয়াৰ বাহক হৈছে মহ। মেলেৰিয়াৰ ৰোগৰ বাহক হৈছে এনোফিলিছ মস্কিটো, ফিমেল এনোফিলিছ মস্কিটো। জাপানীজ এনচেফেলাইটিছ ৰোগৰ বাহক হৈছে ফিমেল কিউলেক্স মস্কিটো আৰু ডেংগি ৰোগৰ বাহক হৈছে ফিমেল এডিছ মস্কিটো। মহৰ কামোৰৰ পৰা এই ৰোগসমূহ বিয়পে।
0: এই ডেংগি, জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰিয়া ৰোগৰ প্ৰধান লক্ষণসমূহ বাৰু কেনেধৰণৰ হয় বাইদেউ?
1: মেলেৰিয়া ৰোগৰ লক্ষণসমূহ হৈছে জ্বৰ উঠা, সেয়া জ্বৰ কঁপি কঁপি উঠিব পাৰে আৰু অতিকে ঠাণ্ডা লাগে, পিছ মুহূৰ্ততে আকৌ গৰম লাগে, সদায় ভাগৰুৱা অনুভৱ কৰিব, মূৰ বিষাব, বমি ভাৱ হ'ব আৰু দুৰ্বলতা হ'ব। এয়া হৈছে মেলেৰিয়া ৰোগৰ লক্ষণ। আৰু ডেংগি ৰোগৰ লক্ষণ হৈছে অতিমাত্ৰা জ্বৰ, তীব্ৰ মূৰৰ বিষ আৰু গোটেই গাত মাছল পেইন, গাঁঠিৰ বিষ হ'ব, চকুৰ পিছফালে বিষাব আৰু কেতিয়াবা আমি দেখা পাওঁ গাত ঘামচিৰ নিচিনা সৰু সৰু কিছুমান ৰেচেছ। এয়া ডেংগু ৰোগৰ লক্ষণ। আৰু জাপানীজ এনচেফেলাইটিছ, যিটো অকণমান ভয়াৱহ ৰোগ আমাৰ, সেই ৰোগৰ লক্ষণ হৈছে জ্বৰ, তীব্ৰ মূৰৰ বিষ, ডিঙিৰ পিছফালে বিষায় আৰু সংজ্ঞাহীনতা, তেওঁ প্ৰলাপ বকিবলৈ আৰম্ভ কৰে, পেৰালাইচিছ হৈ যাব পাৰে।
0: আমি জানিব বিচাৰিম যে আমাৰ অঞ্চলসমূহত সাধাৰণতে যিবোৰ মেলেৰিয়া ৰোগ আমি দেখা পাওঁ, এই সকলোবিলাক মেলেৰিয়া ৰোগ বাৰু একেই নেকি?
1: মেলেৰিয়া আমাৰ অঞ্চলত দুবিধ আছে, এবিধ হৈছে প্লাজমডিয়াম ভাইভেক্স, এবিধ হৈছে প্লাজমডিয়াম ফেলচিপেৰাম। চ' আমি বেছিভাগ ইয়াতে প্লাজমডিয়াম ভাইভেক্সটোৱেই পাই আছোঁ, ফেলচিপেৰাম খুব কম পাই আছোঁ।
0: কোনবিধ বেছি ভয়াৱহ বাৰু?
1: প্লাজমডিয়াম ফেলচিপেৰাম ভয়াৱহ, যদি আমি সঠিক সময়ত সোনকালে যদি চিকিৎসা প্ৰদান নকৰোঁ, ই চেৰিব্ৰেল মেলেৰিয়ালৈ ৰূপান্তৰিত হ'ব পাৰে, ফলত ৰোগীৰ মৃত্যুমুখতো পৰিব পাৰে।
0: হয়, মেলেৰিয়া ৰোগৰ যিটো আমি কথা ইতিমধ্যে পাতি আছোঁ, এই ৰোগৰ প্ৰতিষেধক আৰু চিকিৎসাৰ বিষয়ে অলপ কওকচোন।
1: এই ৰোগৰ প্ৰতিষেধক আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে প্ৰদান কৰা হোৱা নাই, কিন্তু এতিয়া আমাৰ ইয়াৰ চিকিৎসা প্ৰদান আছে আৰু মেলেৰিয়া ৰোগৰ চিনাক্তকৰণ প্ৰত্যেকগৰাকী আশাকৰ্মীৰ হাতত আমাৰ ৰেপিড ডায়েগনষ্টিক কিট বুলি এবিধ কিট আছে, সেই কিট প্ৰত্যেকগৰাকী আশাকৰ্মীৰ হাততে আমি দি দিছোঁ, প্ৰত্যেক SW হাতত আছে, প্ৰত্যেকখন স্বাস্থ্যকেন্দ্ৰতেই এই কিটবিধ উপলব্ধ। যেতিয়া আমাৰ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ জ্বৰ হোৱা মানুহ পায়, তেওঁলোকৰ ৰক্ত পৰীক্ষা কৰে, সেই তেজ পৰীক্ষা 15 মিনিটৰ ভিতৰতে আমি গম পাব পাৰোঁ যে মানুহজন মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছে নে হোৱা নাই, তাতে প্লাজমডিয়াম ভাইভেক্সত হৈছে নে প্লাজমডিয়াম ফেলচিপেৰাম, সেয়া আমি গম পাব পাৰোঁ। আৰু প্ৰত্যেকখন স্বাস্থ্যকেন্দ্ৰত প্ৰত্যেকগৰাকী স্বাস্থ্যকৰ্মীৰ লগত মেলেৰিয়াৰ মেডিচিন উপলব্ধ, বিনামূলীয়াকৈ আমাৰ স্বাস্থ্যকৰ্মীসকলে ৰোগীজনৰ ঘৰলৈ গৈ চিকিৎসা প্ৰদান কৰে।
0: আৰু এই ৰোগৰ প্ৰতিষেধক উপলব্ধ নে বাৰু?
1: প্ৰতিষেধক উপলব্ধ নহয় ভাৰতবৰ্ষত।
0: আমাৰ সাধাৰণ ৰাইজে এই মেলেৰিয়া ৰোগৰ পৰা কেনেধৰণে সাৱধানতা অৱলম্বন কৰি বাচি থাকিব পাৰে?
1: যিহেতু মেলেৰিয়া ৰোগ, মই ক'লোঁ অলৰেডি যে এনোফিলিছ মহে কামুৰিলে হয়, মাইকী এনোফিলিছ মহে কামুৰিলে, চ' আমি মেলেৰিয়া ৰোগৰ পৰা ৰক্ষা পাব হ'লে আমি নিজকে মহৰ কামোৰৰ পৰা বচাব লাগিব। আৰু মহে আমি জানো সদায় মানে পানীত বংশ বৃদ্ধি কৰে, চ' আমাৰ ঘৰৰ চৌপাশে যিমান অলাগতিয়াল পানী আছে সেইবোৰ আমি নোহোৱা কৰিব লাগে, মাটিৰে আমি সেইবোৰ ঠাই পুতি পেলাব লাগে, অলাগতিয়াল আমাৰ গছ বন সেইবোৰ আমি কাটি পেলাব লাগে আমাৰ চাৰিওফালে, তাৰোপৰি পৰিষ্কাৰ পৰিচ্ছন্নতাকে ৰাখিব লাগে ঘৰৰ চাৰিওফাল, আঁঠুৱালৈ শুব লাগে, সন্ধিয়া আমি ঘৰত ধূপ ধূনা জ্বলাব লাগে আৰু জ্বৰ হোৱাৰ লগে লগে আমি স্বাস্থ্যকৰ্মীক খবৰ দিব লাগিব, স্বাস্থ্যকেন্দ্ৰলৈ আমি যাব লাগিব।
0: এতিয়া বাইদেউ আমি আলোচনা কৰিম জাপানীজ এনকেফেলাইটিছ ৰোগৰ বিষয়ে। জাপানীজ এনকেফেলাইটিছ ৰোগ কি বাৰু, ই ক'ৰ পৰা কেনেধৰণে বিয়পে?
1: জাপানীজ এনকেফেলাইটিছ ৰোগ অকণমান ভয়াৱহ ৰোগ হয়। এই ৰোগবিধ কিউলেক্স মহে কামুৰিলে হয় আৰু এই ৰোগ সৃষ্টিকাৰী কাৰকটো হৈছে এবিধ ভাইৰাছ, যাক আমি আৰ্ভ ভাইৰাছ বুলি কওঁ। সেই ভাইৰাছবিধ থাকে পৰিভ্ৰমী চৰাই, বগলী, কণামুচৰি আদিৰ গাত। সেই চৰাইবোৰক যদি মহে কামুৰে, মহে কামুৰি পেলাই আহি মানুহক কামুৰে, তেনেহ'লে মানুহৰ গালে সেই ভাইৰাছবিধ সোমাই আহে। ইয়াৰ সংক্ৰমণ চাইকেল আৰু এটা হ'ল, যদি সেই পৰিভ্ৰমী চৰাই বা আমাৰ বগলী কণামুচৰিক মহে কামুৰে, মহে কামুৰি পেলাই সেই মহে যদি আমাৰ গাহৰিক কামুৰে, আৰু গাহৰিৰ পৰা আকৌ মহৰ দ্বাৰা যদি মানুহৰ গালে এই ৰোগবিধ বিয়পিব পাৰে। তো সেয়ে আমি মানে সজাগতা হিচাপে কওঁ, এই সেই ৰোগৰ সজাগতা হিচাপে, যে যিসকলে আমাৰ ৰাইজে গাহৰি পালন কৰি আছে তেওঁলোকে ঘৰৰ পৰা প্ৰায় 500 মিটাৰমান দূৰত গাহৰিৰ ফাৰ্মখন ৰাখিব লাগে। আৰু এই ট্ৰান্সমিশ্যন চাইকেল ছিজনটো ধৰক আপোনাৰ মে' মাহৰ পৰা অক্টোবৰ মাহলৈকে গাহৰিখিনিক তেওঁলোকে আঁঠুৱা দি পেলাই ৰাখিব লাগে ঘৰৰ দূৰত। আৰু এই ৰোগৰ লক্ষণ হৈছে অতিমাত্ৰা জ্বৰ হয়, তীব্ৰ মূৰৰ বিষ হয়, ডিঙিৰ পিছফালে বিষ হয় আৰু ৰোগীজনে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে, পেৰালাইচিছ, তাৰপিছত তোৰ কনভালশ্যন, ছিজাৰ, মানে মৃগী বেমাৰৰ নিচিনাকৈ গাত কঁপনি উঠিব পাৰে।
0: জাপানীজ এনকেফেলাইটিছ ৰোগৰ বাৰু প্ৰতিষেধক উপলব্ধ হয়নে?
1: প্ৰতিষেধক উপলব্ধ, এইটো ৰুটিন ইমিউনাইজেশ্যনত প্ৰতিষেধক উপলব্ধ সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। 9 মাহত 2টা ড'জ ল'ব লাগে, প্ৰথমটো হৈছে 9 মাহত আৰু পিছৰটো 18 মাহত ল'ব পাৰে, মানে 2 বছৰৰ ভিতৰত লৈ ল'ব পাৰে, 18 পৰা 24 মাহৰ ভিতৰত ল'ব পাৰে। আৰু ডাঙৰ মানুহৰ ক্ষেত্ৰত আমাৰ কেম্পেইন হৈছে ইয়াতে 2015 হৈছিলে এবাৰ, চ' ইমান এটা সঁহাৰি পোৱা নাছিলে সেই কেম্পেইনটোৱে, তো সেইকাৰণে আমাৰ কভাৰেজৰ ৰেটটো অকণমান কম আছিলে। এতিয়া হয়তো আকৌ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আকৌ আমাৰ কেম্পেইন দিব, দিলে যাতে আমাৰ ৰাইজে এই ভেকচিনেশ্যন বিধ লয়, মই তাৰ বাবে আহ্বান জনাইছোঁ।
0: আৰু এই আমি যি মেলেৰিয়া, জাপানিজ এনকেফেলাইটিছ, ডেংগুৰ বিষয়ে আমি আলোচনা কৰিছোঁ, এই ৰোগসমূহ যেতিয়া মানুহৰ শৰীৰত দেখা দিয়ে তেতিয়া আমি ইয়াৰ পৰীক্ষা আমি ক'ত ক'ত কৰাব পাৰোঁ?
1: মেলেৰিয়াটো ৰোগীৰ ঘৰতেই পৰীক্ষা হৈ যাব, ৰেপিড ডায়েগনষ্টিক কিট সকলোৰ হাততে উপলব্ধ, স্বাস্থ্যকৰ্মীৰ হাতত 15 মিনিটত তেওঁলোকে পাই যাব মেলেৰিয়া হৈছে নে হোৱা নাই। তাৰোপৰিও মেলেৰিয়া পৰীক্ষাৰ কাৰণে তেজৰ নমুনা আমি শ্লাইডতো লয়, যিটো লেবৰেটৰীত পৰীক্ষা কৰা হয় সেইটো 12 ঘণ্টাৰ ভিতৰতে মেলেৰিয়া হৈছে নে হোৱা নাই গম পাই যাব পাৰি। আৰু জাপানিজ এনসেফেলাইটিছৰ ক্ষেত্ৰত চেৰিব্ৰস্পাইনেল ফ্লুইড সেইটো টেষ্ট কৰা হয়, সেইটো ৰাজহাড়ৰ মাজৰ পৰা চেৰিব্ৰস্পাইনেল ফ্লুইডটো ওলোৱা হয় আৰু সেয়া চেম্পল পঠিয়াব লাগে আমাৰ ডিষ্ট্ৰিক্ট পাব্লিক হেল্থ লেবৰেটৰী, যিটো ভোগেশ্বৰী ফুকননি চিভিল হস্পিটেলত অৱস্থিত। তাতে যোৱাৰ পিছত এলাইজা মেচিনত সেই টেষ্টটো কৰা হয়, তাৰপৰা আমি গম পাওঁ যে ৰোগীজনৰ জাপানিজ এনসেফেলাইটিছ হৈছে নে হোৱা নাই। তেনেকৈ ডেংগিৰ ক্ষেত্ৰতো চেৰাম, ডেংগিৰ ক্ষেত্ৰত চেৰাম কালেকশ্যন কৰি পেলাই সেই চেৰামবিধ আমি ডিষ্ট্ৰিক্ট পাব্লিক হেল্থ লেবৰেটৰী তালৈ পঠিয়াব লাগে।
0: আমাৰ সংক্ৰামক আৰু বাহকজনিত ৰোগসমূহৰ প্ৰতিকাৰ আৰু চিকিৎসাৰ ক্ষেত্ৰত আমাৰ স্বাস্থ্যকৰ্মী আৰু চিকিৎসকসকলে কেনে ভূমিকা পালন কৰিব লাগে বাৰু?
1: বিশেষকৈ চাওক, এই ৰোগী প্ৰতিকাৰৰ ক্ষেত্ৰত মানে ৰোগটো নোহোৱাৰ আগতে আমি ব্যৱস্থা ল'ব লাগিব। সেই ক্ষেত্ৰত আমাৰ ভেক্টৰবৰ্ণ ডিজিজ কণ্ট্ৰল প্ৰগ্ৰাম, আমি গাঁৱে ভূঁৱে এৱেৰনেছ সজাগতা সভাসমূহ কৰি আছোঁ। আমি জানুৱাৰী মাহৰ পৰাই এখন একশ্যন প্লেন বনাই পেলাই সজাগতা সভাসমূহ আমি অৰ্গেনাইজ কৰি আছোঁ। তাৰোপৰিও ধৰক আঁঠুৱা ঔষধীকৰণ হয়, যিটো ইউজ কৰিলে, সেই আঁঠুৱা ইউজ কৰিলে মহে মানুহক নেকামোৰে। আৰু এবিধ আমাৰ স্প্ৰে আছে যিটো আমি আমাৰ ষ্টেগনেণ্ট ৱাটাৰ বা ড্ৰেইনবিলাকত আমি স্প্ৰে কৰি আছোঁ, সেইটো হৈছে বেচিলাছ থিউৰিনজিয়েনচিছ বুলি বেক্টেৰিয়া, আমি সেয়া স্প্ৰে কৰি আছোঁ। তাৰোপৰিও যদি আমাৰ এনেকুৱা আছে খুব আমাৰ মানে এণ্ডেমিক এৰিয়া জাপানিজ এনসেফেলাইটিছৰ কাৰণে, আমি আগতীয়াকৈ ফগিঙৰ ব্যৱস্থা কৰি আছোঁ, বা এনে ৰোগ ধৰা পৰিলে আমি সেইখন ঠাইত ফগিং কৰি আছোঁ।
0: হয় বাইদেউ, আমি আগতে দেখা পাইছিলোঁ যে DDT বা এনেকুৱা ধৰণৰ কিছুমান কাৰ্যসূচী আমাৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছিল, ফগিঙো হৈছিলে, এই প্ৰগ্ৰেমবোৰ কেনেধৰণে কেতিয়া মানে অনুষ্ঠিত কৰা হয়?
1: হয়, ফগিং আমাৰ চলি আছে নগাঁও টাউনত, আমাৰ মিউনিচিপালিটি এৰিয়া চলিছে, ৰহা, কামপুৰ, কলিয়াবৰ আদি সকলোতে আমাৰ ফগিং চলি আছে। আৰু DDT স্প্ৰে কথাটো যে ক'লে, DDT মানে এতিয়া আমাৰ নগাঁও ডিষ্ট্ৰিক্ট DDTৰ কাৰণে এলিজিবল নহয়। DDT হ'বলৈ হ'লে আমাৰ এনুৱেল পেৰাচাইটিক ইঞ্চিডেন্স হ'ব লাগে 2, কিন্তু এতিয়া আমাৰ এনুৱেল পেৰাচাইটিক ইঞ্চিডেন্স হৈ আছে 0.001। মেলেৰিয়া কমি আহিছে আৰু যিখিনি মেলেৰিয়া আমি পাই আছোঁ সেইখিনি আমাৰ ইণ্ডিজিনিয়াছ মেলেৰিয়া নহয়, ইম্পৰ্টেড মেলেৰিয়া। আমাৰ ইয়াৰে কোনোবা লোক ধৰক বাহিৰত কাম কৰিব গৈছে, বহিৰাজ্যলৈ কাম কৰিব গৈছে, তেওঁ ঘৰলৈ ঘূৰি আহিল, তেওঁৰ জ্বৰ হ'ল, তেওঁৰ গাত মেলেৰিয়া ধৰা পৰিছে। চ' আমাৰ ইণ্ডিজিনিয়াছ কেছসমূহ কমি গৈছে, সেইকাৰণে DDT স্প্ৰে আমাৰ নগাঁও ডিষ্ট্ৰিক্টত দিয়া নাই, হোৱা নাই।
0: হয়, আৰু আমি কেতিয়াবা কেতিয়াবা দেখিবলৈ পাওঁ যে আংগনবাড়ী কৰ্মীসকলকে ধৰি স্বাস্থ্য বিভাগৰ বিভিন্ন কৰ্মীয়ে আঁঠুৱা বা এনেকুৱা ধৰণৰ কিছু
1: ঔষধীকৰণ
0: কৰে,
1: কাৰণ এই আঁঠুৱাত যিটো আমি মেডিচিন দিওঁ ডেল্টামেট্ৰিন বুলি কয়, ডেল্টামেট্ৰিনৰ গুণাগুণ 6 মাহলৈকে থাকে। চ' যাতে আমাৰ ট্ৰান্সমিশ্যন চাইকেলটো পূৰা, ছিজনটো পূৰা কভাৰ হয়, আমি এপ্ৰিলৰ পৰা বিভিন্ন গাঁৱে ভূঁৱে আমি প্লেন বনাই পেলাই আঁঠুৱা ঔষধীকৰণ কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ আৰু চলি আছে। নগাঁৱৰ চুকে কোনে বিভিন্ন ঠাইত আমাৰ আঁঠুৱা ঔষধীকৰণ চলি আছে।
0: হয়, জাপানিজ এনকেফেলাইটিছ বা ডেংগি বা আপোনাৰ মেলেৰিয়া যি ৰোগ আছে, এই ৰোগসমূহৰ যি চিকিৎসা পদ্ধতি আছে, এইবোৰ আমাৰ শিশু আৰু গৰ্ভৱতী যিসকল মহিলা আছে তেওঁলোকেও এইবিলাক সহজভাৱে গ্ৰহণ কৰিব পাৰেনে বাৰু?
1: হয়, পাৰে। শিশুৰ ক্ষেত্ৰতো আমাৰ এইবাৰ 4-মহীয়া শিশু এটাৰ জাপানিজ এনসেফেলাইটিছ হৈছিলে, শিশু সুস্থ হৈ পেলাই ঘৰলৈ ঘূৰি গৈছে। কিছুমান মেলেৰিয়াৰ ক্ষেত্ৰত অকণমান ইয়াতে মেলেৰিয়াৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে, কিছুমান মেডিচিন আমি শিশুক আৰু গৰ্ভৱতী মহিলাক দিব নোৱাৰোঁ, যেনে প্ৰিমাকুইন বুলি মেডিচিন আছে যিটো আমি এবছৰৰ তলৰ শিশুক প্ৰদান কৰিব নোৱাৰি আৰু গৰ্ভৱতী মহিলাক প্ৰদান কৰিব নোৱাৰি, বাকী গোটেইখিনি একেই, তেনেকুৱা একো ধৰক ইয়াতে ডিফাৰেঞ্চ নাই। আৰু JEEৰ ক্ষেত্ৰত, যিহেতু JEE আমাৰ ইয়াতে এতিয়া ধৰক প্ৰাদুৰ্ভাৱ চলি আছে আমাৰ নগাঁও জিলাত, তো বিভিন্ন ঠাইত আমি দেখা পাওঁ যে জাপানিজ এনসেফেলাইটিছৰ লক্ষণসমূহ এনেকুৱা ৰোগীৰ হয় যে ৰোগীজন ধৰক ৰাতিপুৱা ভাগত ঠিকে আছে, কোনো তেওঁৰ বেমাৰ নাই, একো নাই, তেনেকুৱা ৰোগী ঘপককৈ মূৰ বিষাব, তেওঁলোকে প্ৰলাপ বকিবলৈ আৰম্ভ কৰে আৰু বেহুচ হৈ যায়, অচেতন হৈ যায়, অকণমান এবনৰ্মেল বিহেভিয়াৰ আৰম্ভ কৰে। চ' সেই ক্ষেত্ৰত আমাৰ মানুহখিনি অকণমান ভয় খাই যায়, তেওঁ ৰোগীজনক ক'লে নিব কি কৰিব, অকণমান তেওঁলোকে হতভম্ব হৈ যায়। চ' এইখিনি সময়ত মানুহে ভয় খাব নালাগে, তেওঁলোকে যেতিয়াই এনেকুৱা ৰোগীৰ লক্ষণ দেখা পোৱা যায় তেওঁলোকে ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ লৈ যাব লাগে, বা ওচৰৰ যিকোনো এখন আমাৰ হস্পিটেল, গভৰ্ণমেণ্ট হস্পিটেল বা আমাৰ BP চিভিল, নগাঁও মেডিকেল কলেজ, তাতে তেওঁলোকে ৰোগীক তৎক্ষণাত লৈ আহিব লাগে। ঘৰত তেওঁলোকে ধৰক ওজা বেজ আদি কিছুমান মানে আমি প্ৰথা দেখা পাওঁ, চ' সেইবোৰ যাতে নকৰে, সেইটো মোৰ আমাৰ ৰাইজলৈ আহ্বান। এইখিনি নকৰি ৰোগীজনক যদি আমি অতি সোনকালে চিকিৎসা প্ৰদান কৰিব পাৰোঁ, আমাৰ ৰোগীজন কিন্তু আকৌ আগৰ অৱস্থালৈ ঘূৰি যোৱাৰ সম্ভাৱনা প্ৰকট।
0: ডেংগি ৰোগৰ বিষয়ে অলপ কওকচোন আৰু ডেংগি ৰোগৰ প্ৰতিকাৰৰ ব্যৱস্থাৰ বিষয়ে অলপ আমি জানিব বিচাৰিম।
1: ডেংগি ৰোগটো ইতিমধ্যে কৈছোঁ মই, ফিমেল এডিছ এজিপ্তি মহৰ দ্বাৰা বিয়পে। আৰু ক'ব গ'লে মানে এনেকুৱা হয় যে আমি নিজে মহটো পুহি আছোঁ আমাৰ ঘৰত, কাৰণ সেই মহবিধ হৈছে কণ্টেইনাৰ ব্ৰিডাৰ। যেতিয়া আমাৰ ঘৰৰ চাৰিওফালে আমি দেখা পাওঁ, সচৰাচৰ আমি দেখা পাওঁ দৈৰ পাতিল, নাৰিকলৰ কুৰুকা, প্লাষ্টিকৰ বাতি, কাপ, সেইবিলাক আমাৰ ঘৰৰ চাৰিওফালে পৰি থাকে বা ৰাস্তাটো পৰি থাকে। আৰু আমাৰ ঘৰৰ ভিতৰত ফ্ৰিজৰ পিছফালে এখন ট্ৰে আছে, কুলাৰ যিসকলে ইউজ কৰে কুলাৰত পানী দিয়া হয়। তাৰপিছত আমি ঘৰত সজাবলৈ আমি কেঁচা ফুল সজাওঁ, আমি ফ্লাৱাৰ বেছত পানী ৰাখোঁ, ফুলৰ টাব আমাৰ সকলোৰে ঘৰত থাকে। চ' আমি জেনেৰেলি ইগনোৰ কৰোঁ এইবোৰ, যাতে অকণ অকণ পানী থাকে সেইবোৰ চব ঠাইত। আৰু ফুলৰ টাববিলাকত বৰষুণ দিয়াৰ লগে লগে অকণ পানী জমা হয়, সেই পানীখিনি যদি বহু দিনলৈকে থাকি যায়, ধৰক এসপ্তাহ দহ দিনলৈকে পানীখিনি থাকি যায়, তেতিয়া সেই পানীত কিন্তু এডিছ এজিপ্তি মহবিধে আহি পেলাই বংশ বৃদ্ধি কৰে আৰু তাৰ পৰাই ডেংগু ৰোগটো বিয়পি যাব পাৰে। চ' ডেংগি ৰোগটো কণ্ট্ৰল কৰা আমাৰ কাৰণে অকণমান সহজ, কাৰণ মহবিধ আমাৰ ঘৰৰ ওচৰ পাজৰে থাকে। চ' যদি প্ৰত্যেকগৰাকী ব্যক্তি এই ক্ষেত্ৰত সচেতন হয় যে ঘৰৰ ভিতৰত তেওঁলোকে যিমান পানী তেওঁলোকে ষ্ট'ৰ কৰিছে সেই পানীখিনি ঢাকন দি থ'ব লাগিব, আৰু যদি ঘৰত তেওঁলোকে ফুল সজাবলৈ পানী ব্যৱহাৰ কৰিছে সপ্তাহত এদিনকৈ তেওঁলোকে পানীখিনি সলাব লাগিব, ফ্ৰিজৰ পিছফালৰ যিখন ট্ৰে আছে সেই ট্ৰেখন সপ্তাহত এদিনকৈ তেওঁলোকে মুচিব লাগিব, শুকান কৰিব লাগিব, আমাৰ অভাৰহেড টেংক আছে চিমেণ্টৰ টেংকত আমি পানী জমাওঁ সেইবোৰ সপ্তাহত এদিনকৈ খালী কৰি শুকুৱাই পেলাই আকৌ তেওঁলোকে পানী ভৰ্তি কৰিব পাৰে। তাৰোপৰি ঘৰৰ চাৰিওফালে মই ইতিমধ্যে ক'লোঁ যে আমি এইটো দেখাই পাওঁ যে পিছফালে ভাঙা বাল্টি এটা আছে, পিছফালে পেলাই থৈ দিলে, দৈৰ পাতিল পিছফালে পৰি আছে।

0: কণ্ট্ৰল হ'ব বা ডেংগি আমাৰ নহ'বই। ইয়াৰ উপৰিও আমাৰ স্বাস্থ্যকৰ্মীসকলে কিন্তু মানুহৰ ঘৰে ঘৰে যায়, গৈ পেলাই আমাৰ এটা এক্টিভিটি আছে চ'ৰ্চ ৰিডাকশ্যন, মানে আমাৰ ডেংগিৰ যিমান পটেনচিয়েল ব্ৰিডিং চ'ৰ্চ আছে সেই চ'ৰ্চসমূহ আমাৰ স্বাস্থ্যকৰ্মীয়ে গৈ পেলাই ধ্বংস কৰি থৈ আহে। ধৰক বাল্টিত পানী জমা হৈ আছে, গৃহস্থক মাতি আনি পেলাই তেওঁৰ সন্মুখতে বাকেটটো ওলোটাকৈ থ'ব, দৈৰ পাতিলটো পৰি আছে, কুৰুকা পৰি আছে, সেইবোৰ ওলোটাকৈ থ'ব, ঘৰৰ ভিতৰত পানী জমা কৰিলে যে ঢাকি ৰাখিব লাগে সেইখিনি পৰামৰ্শ আমাৰ স্বাস্থ্যকৰ্মীয়ে দি আহে।
1: এই বাহকজনিত ৰোগসমূহৰ ক্ষেত্ৰত আমাৰ আশাকৰ্মীসকলে ল'বলগীয়া সতৰ্কতামূলক ব্যৱস্থাখিনি কি কি বাৰু?
0: হয়, আমাৰ আশাকৰ্মীসকল অতি গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত, কাৰণ এখন গাঁৱত যেতিয়া কোনোবা এজন মানুহৰ কিবা ৰোগ হয়, বাহকজনিত ৰোগী হওক বা যি ৰোগ হয়, প্ৰথম খবৰটো কিন্তু আমাৰ আশাকৰ্মীয়ে পায়। আৰু এই ক্ষেত্ৰত মই আমাৰ ৰাইজলৈও আহ্বান জনাব খুজিছোঁ যে যদি আপোনালোকে এনেকুৱা ৰোগৰ লক্ষণ দেখা পায় ঘৰৰ ওচৰত বা আপোনালোকৰ ঘৰৰে কাৰোবাৰ, যে জ্বৰ হৈছে, মূৰ বিষাইছে, প্ৰলাপ বকিছে বা খুব বেছি গাৰ বিষ হৈছে বা যিকোনো ক্ষেত্ৰত, অকল জ্বৰ বুলি নহয়, আপোনালোকে প্ৰথম খবৰটো আশাকৰ্মীগৰাকীক দিয়ক। কাৰণ আশাকৰ্মীগৰাকীয়ে সেই ক্ষেত্ৰত বিশেষ তেওঁলোকে ধৰক সহায় ল'ব পাৰিব, তেওঁলোকে সহায় কৰিব পাৰিব মানুহক, যে ক'ত নিব তেওঁলোকে, যদি এজন মানুহৰ জ্বৰ হৈছে আজি সেই মানুহজন ক'ত যাব লাগিব, সেইখিনি কিন্তু আশাকৰ্মীগৰাকীয়ে তেওঁলোকক সুন্দৰ পদক্ষেপ ল'ব পাৰিব এইটো ক্ষেত্ৰত। ছ' সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে যিকোনো ক্ষেত্ৰত, জ্বৰৰ ক্ষেত্ৰত হওক বা বাকী সংক্ৰমণ, যিমান সংক্ৰামক ৰোগ আছে, সকলো ৰোগৰ প্ৰথম খবৰটো আপোনালোকে আশাকৰ্মীগৰাকীক দিয়ক।
1: হয় বাইদেউ, মেলেৰিয়া সাধাৰণতে কোন কোন শ্ৰেণীৰ মানুহৰ সততে হোৱা দেখিবলৈ পোৱা যায়?
0: হয়, আজিকালি আমাৰ মেলেৰিয়াছক ইণ্ডিজিনিয়াছ কেছবোৰ কমি গৈছে। যদি আমি আজিৰ পৰা প্ৰায় 15 বছৰমান আগলৈ যাওঁ, আমাৰ নগাঁও ডিষ্ট্ৰিক্টত মেলেৰিয়া প্ৰায় এবছৰত 1000 মেলেৰিয়া ৰোগী চিনাক্ত হৈছিলে, কিন্তু আজিকালি সেই সংখ্যাটো কমি আহিছে। এতিয়া আমাৰ 20-25 ৰোগীৰ ক্ষেত্ৰতহে আমি মেলেৰিয়া পৰজীৱীটো চিনাক্ত কৰোঁ। ছ' আজিকালি আমাৰ মেলেৰিয়া হয় এনেকুৱা ৰোগীৰ ক্ষেত্ৰত যিসকলে ধৰক আমাৰ ইয়াৰে হয় কিন্তু তেওঁলোকে বাহিৰত গৈছে, বহিৰাজ্যত কৰ্মসূত্ৰে, তেওঁ অন্ধ্ৰপ্ৰদেশ, গুজৰাট, ছত্তীশগড়, চেন্নাই, তো এনে গুজৰাট আদিবোৰ ৰাজ্যত তেওঁলোকে কাম কৰিব যায়, কনষ্ট্ৰাকশ্যন কোম্পানীত যায়, কিছুমানে ৰেষ্টুৰেণ্টত কাম কৰে বা কিছুমান পঢ়িবও যায়, কলকাতা মুম্বাই পঢ়িবও গৈ আছে। ছ' তেনেকুৱা যেতিয়া লোক আমাৰ ইয়ালৈ ঘূৰি আহে, বা কিছুমানে জ্বৰ লৈও ঘূৰি আহে, কিছুমানে ইয়াতে অহাৰ 4-5 পিছত জ্বৰ হয়, ছ' তেনেকুৱা ৰোগীক লগে লগে আমাৰ আশাকৰ্মীয়ে গৈ পেলাই টেষ্ট কৰে আৰু যদি পজিটিভ পায় লগে লগে আমি চিকিৎসা প্ৰদান কৰা হয়। এই ক্ষেত্ৰত মানে কি হয়, মই ধৰক আমাৰ ৰাইজক ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ ঘৰৰ বা আপোনালোকৰ ওচৰে পাজৰে কোনোবা এনেকুৱা মানুহ আছে যিসকলে বহিৰাজ্যত কাম কৰিব গৈছে আৰু ঘৰলৈ ঘূৰি আহিছে আৰু তেওঁৰ জ্বৰো হৈছে, আপোনালোকে যাতে আশাকৰ্মীক এই খবৰটো অতি সোনকালে দিয়ে। কাৰণ মেলেৰিয়া ৰোগীক আমি যিমান সোনকালে ধৰা পেলাব পাৰিম, চিকিৎসা প্ৰদান কৰিব পাৰিম, আমাৰ ইয়াতে লোকেল ট্ৰেন্সমিশ্যন হোৱাৰ ৰিস্কটো কমি যাব। যদি এনেকুৱা ৰোগী 10-15 থাকি যায় ইয়াতে, চিনাক্তকৰণ নহয়, তেনেহ'লে কিন্তু আমাৰ লোকেল ট্ৰেন্সমিশ্যন হৈ যাব। ছ' আমি এই ক্ষেত্ৰত বহুতখিনি সতৰ্কতা অৱলম্বন কৰিছোঁ। সকলো আশাকৰ্মীসকলক আমি এখন ৰেজিষ্টাৰ বনাব দিছোঁ যে তেওঁলোকৰ গাঁৱৰ কোন কোন লোক বহিৰাজ্যত কৰ্মৰত আৰু সেইসকল লোক কেতিয়া আহি পাইছে, সেইসকলৰ ফোন নাম্বাৰ সকলো ৰেজিষ্টাৰত লিপিবদ্ধ হৈ আছে। ছ' তেনেকুৱা ৰোগী ঘৰলৈ অহাৰ লগে লগে আমাৰ আশাকৰ্মী নিজে যায়, গৈ পেলাই তেওঁৰ জ্বৰ হ'লে আৰ্ডিকিট বা স্লাইড গ্ৰহণ কৰি পেলাই পৰীক্ষা কৰে।
1: বাহকজনিত ৰোগৰ ক্ষেত্ৰত বিশেষকৈ যি ভয়াৱহ জাপানীজ এনকেফেলাইটিছ বা ডেংগি বা মেলেৰিয়া ৰোগৰ পৰা আমাৰ শিশুসকলক কেনেকৈ বচাই ৰাখিব পৰা যায়?
0: হয়, মেলেৰিয়া ৰোগ বা জাপানীজ এনকেফেলাইটিছ, ডেংগু সকলোবিধ মহৰ পৰা হয়। ছ' প্ৰথম আমাৰ ইয়াৰ সতৰ্কতাৰ উপায় হ'ব যে আমি যেতিয়া শিশুসকল দিনত শুৱে বা ৰাতি শুৱে, আমি সদায় তেওঁলোকক আঁঠুৱাৰ তলত শুৱাব লাগে। তাৰ উপৰিও যদি শিশুসকল ঘৰৰ বাহিৰত আবেলি খেলিব যায় ধৰক, বা ঘৰৰ বাহিৰত আবেলি ওলাই গৈছে, তেওঁলোকে সদায় সম্পূৰ্ণ গা ঢকা বস্ত্ৰ পৰিধান কৰিব লাগে, ফুল শ্লীভ সদায় কাপোৰ পিন্ধিব লাগে। আৰু অনাবৃত অংশত আমি এবিধ মস্কিটো ৰিপেলেণ্ট ক্ৰীম পোৱা যায়, অডোমছ বা হোপ বিভিন্ন ধৰণে পোৱা যায়, আমি সেয়া লগাই দিব পাৰোঁ। তাৰোপৰি ৰোগীৰ জ্বৰ হোৱাৰ লগে লগে, সৰু শিশুৰ ক্ষেত্ৰত কৈছোঁ, জ্বৰ হোৱাৰ লগে লগে আমি এনেই জ্বৰ হৈছে বা এই ভাবিব নালাগে, এইটো লগে লগে তেওঁলোকক এজন চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে। তাৰোপৰি আৰু এটা কথা ক'ব বিচাৰিছোঁ আমাৰ খেতিয়কসকলৰ বিষয়ে। আমাৰ ইয়াত যিমান জাপানীজ এনসেফেলাইটিছ হৈ আছে, ছ' আমাৰ সকলোখিনি আমি প্ৰত্যক্ষভাৱে ধৰক খেতিপথাৰৰ লগত সম্পৰ্ক পাই আছোঁ যিমান ৰোগীৰ হৈছে। খেতিপথাৰত বগলী আহে বুলি মই আগতে কৈছোঁ আপোনালোকক, বগলী, পৰিভ্ৰমী চৰাই, কণামুচৰি আদিবোৰ আমি খেতিপথাৰত পাওঁ আৰু সেই চৰাইবিলাকেই হৈছে জাপানীজ এনকেফেলাইটিছৰ ভাইৰাছৰ চ'ৰ্চ। আৰু আমাৰ খেতিয়কজনে তেনেকৈ ধৰক খালীগাৰে কাম কৰি থাকে, কম কাপোৰ পিন্ধি পেলাই তেওঁলোকে খেতিত কাম কৰি থকা দেখা পাওঁ। ছ' এই ক্ষেত্ৰত খেতিয়কসকল অকণমান সাৱধান হ'ব

0: লাগে, তেওঁলোকে যাতে খেতিত কাম কৰোঁতে যদি পাৰে তেওঁলোকে ফুল শ্লীভ কাপোৰ পিন্ধিব লাগিব, দীঘল হাতৰ চোলা, দীঘল পেণ্ট পৰিধান কৰিব লাগিব। যদি নোৱাৰে তেনেহ'লে তেওঁলোকে অদমস খান্দিব লাগিব যাতে তেওঁলোকৰ অনাবৃত অংশত আহি পেলাই মহে কামুৰিব নোৱাৰে। চ' কাপোৰেৰে আবৃত হ'লে মহে কামুৰিব নোৱাৰে, চ' সেইখিনি ক্ষেত্ৰত তেওঁলোকৰ বাচি যায় এনে ৰোগৰ সংক্ৰমণৰ পৰা।
1: জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত গাহৰিৰ ভূমিকা কেনেকুৱা ধৰণৰ বাৰু?
0: হয়, জাপানীজ এনকেফেলাইটিছৰ ক্ষেত্ৰত গাহৰিৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। গাহৰিক আমি এম্প্লিফাইং হোষ্ট বুলি কওঁ। যেতিয়া ভাইৰাছবিধ মহৰ গালে আহিলে, বগলী কণামুচৰি চৰাইৰ গাৰ পৰা মহৰ গালে আহিব, সেই মহে যদি গাহৰিক কামোৰে, মানে কি হয়, আমাৰ এই কিউলেক্স মহবিধ, সেইবিধ মহে কিন্তু মানুহতকৈ ধৰক জীৱ জন্তুৰ তেজহে গ্ৰহণ কৰি ভাল পায়। চ' সিহঁতে প্ৰথম সিহঁতৰ পচন্দটো হ'ব গাহৰি বা আমাৰ গৰু ছাগলী তেনেকৈ জীৱ জন্তুবোৰ। চ' যদি গাহৰি কামোৰে তেনেহ'লে গাহৰি গালে সেই ভাইৰাছবিধ সোমাব, কিন্তু গাহৰিৰ গাত বা গৰু ছাগলী আদিৰ গাত সেই ৰোগৰ লক্ষণবোৰ প্ৰকাশ নাপায়। আৰু গাহৰিৰ গাত কি হয়, এই ভাইৰাছৰ সংখ্যাটো বাঢ়ি যায়। সেইকাৰণে আমি ইয়াক নেচাৰেল এম্প্লিফাইং হোষ্ট বুলি কওঁ। কম সংখ্যক ভাইৰাছ বহুত বেছি ভাইৰাছৰে পৰিণত হৈ যায়, ৰিপ্ৰডাকশ্যন হৈ পেলাই, আৰু সেই গাহৰিৰ গাৰ পৰা মানুহৰ গালে আহিব, আকৌ মস্কিটো মহৰ থ্ৰুৱেদি আহিব। চ' সেইকাৰণে কোৱা হয় যে গাহৰিৰ গঁৰালটো 500 মিটাৰ দূৰত ৰাখিব লাগে, প্ৰপাৰলি আমি নেটিং কৰি ৰাখিব লাগে। আৰু এইখিনি সময়ত কি হয়, আমি দেখা পাওঁ যে এই ট্ৰান্সমিশ্যন ছিজনটোত যেতিয়া মহৰ উপদ্ৰৱ খুব বৃদ্ধি পায়, তেতিয়া আমাৰ ৰাইজে কি কৰে, ধৰক গৰুৰ গোহালি তেওঁলোকে আঁঠুৱা দি ৰাখে। চ' এইখিনি আমাৰ ট্ৰেন্সমিশ্যন চাইকেলত তেওঁলোকে গাহৰিৰ গঁৰালটোকহে আঁঠুৱা দি ৰাখিব লাগে আৰু গৰুৰ গোহালিক আঁঠুৱা দিব নালাগে, কিয়নো সেই মহবিধে গৰুকহে আহি পেলাই প্ৰথমতে কামুৰিব, কাৰণ সিহঁতে জীৱ জন্তুৰ তেজহে ভাল পায়। যদি গৰু ছাগলী বা তেনেকৈ জীৱ জন্তু নাপায় তেনেহ'লেহে আহি মানুহক কামুৰে। চ' এই ক্ষেত্ৰত আমি কওঁ যে জাপানীজ এনকেফেলাইটিছৰ ট্ৰান্সমিশ্যনত মানুহ হৈছে এক্সিডেণ্টেল হোষ্ট, জীৱ জন্তুক নাপাই পেলাইহে মানুহক কামোৰে। চ' এইখিনি সতৰ্কতা আমি অৱলম্বন কৰিব লাগিব যে গাহৰিৰ গঁৰালটোক আমি নেটেৰে আবৃত কৰিব লাগিব আৰু গৰু মহৰ গোহালি আমি অনাবৃত, মানে কোনো নেট চেট দিব নালাগিব।
1: হয় বাইদেউ, আজি আপুনি সংক্ৰামক আৰু বাহকজনিত ৰোগ সন্দৰ্ভত যথেষ্ট পৰামৰ্শ আগবঢ়ালে। সচেতনতা, পৰিষ্কাৰ পৰিৱেশ, বাহকৰ নিয়ন্ত্ৰণ, প্ৰতিষেধক তথা ৰোগৰ সময়ত সঠিক চিকিৎসা গ্ৰহণৰ জৰিয়তে আমি এই ৰোগসমূহৰ পৰা বাচি থাকিব পাৰিম। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ।
0: ধন্যবাদ আপোনালোকলৈ মোক ইয়ালৈ আমন্ত্ৰিত কৰাৰ বাবে, আৰু মই ৰাইজক আহ্বান জনাইছোঁ যাতে তেওঁলোকে জ্বৰ হ'লে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যায়।
1: আমাৰ ইতিমধ্যে অনুষ্ঠান সামৰিবৰ সময় হ'ল। বাইদেউক এটি নতুন অনুষ্ঠানৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ মই হাদিউজ্জামানে অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰে বাহকজনিত ৰোগৰ প্ৰসংগত হোৱা কথোপকথনটি শুনিলে। ইয়াত ভাগ ল'লে বাহকজনিত ৰোগৰ নগাঁও জিলাৰ পৰামৰ্শদাতা শাহনাজ বেগমে। তেখেতৰ সৈতে কথা পাতিলে হাদিউজ্জামানে।
3: বাহকজনিত ৰোগৰ বিষয়ে আলোচনাটি শুনিলে। এয়া আকাশবাণী নগাঁও।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: প্ৰিয় শ্ৰোতা, এইখিনিতে প্ৰয়াস মজুমদাৰৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ।

0: এইবাৰ শিল্পী ভূপেন হাজৰিকা।
1: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হওঁ। সঁচা পিছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব,

প্ৰয়াস মজুমদাৰৰ কণ্ঠৰ গীতটিৰে অনুষ্ঠানটি ইমানতে অন্ত পৰিল। প্ৰিয় শ্ৰোতা, ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশবাসীক উদ্দেশ্যে আগবঢ়োৱা মন কী বাত অনুষ্ঠানটি আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ক্ষন্তেক পিছতে ৰিলে কৰি শুনোৱা হ'ব।

সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে প্ৰথম উৰণ সমাপ্ত কৰিছে। এনে আৰু 40খন বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে, সংস্থাপনৰ সুযোগ বাঢ়িছে, লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হৈছে। এই মাহতেই DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ প্ৰয়োগশালা আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি সমুদ্ৰৰ পৰা আকাশলৈ আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500তকৈও অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতে আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114টা পদক লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে 102টা স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছো। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলো। মই কৈছিলো, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলো, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰ্পুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলো। মই কৃষকসকলক ৰাসায়নিক সাৰ মুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে অনুৰোধ কৰিছিলো। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয়, সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হলে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহুলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰ্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হলে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ, জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেড়ৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নান্দেড়ৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেথকৰ পৰিয়াল। তেওঁলোকে ভাবিলে, যদি আনন্দ ভাগ কৰিবই বিচাৰিছো, তেনেহলে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় 3,500 লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে 1,00,000 টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল, কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কবচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ 20% প্ৰিমিয়াম দি 2,00,000 টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে
58 কোটিতকৈও অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে 28 কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে 3,700 কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হলে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে 2,00,000 টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ 436 টকা, অৰ্থাৎ এদিনত প্ৰায় 1.5 টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণৰ আঁৰত লাখ লাখ পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে। ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছোঁ যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায় মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা, সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক অশুভ জ্ঞান কৰা হৈছিল। মানুহে ওচৰত এই পক্ষীবিধক দেখা পালে ভাল পোৱা নাছিল। বহু সময়ত আনকি হাড়গিলাই বাঁহ সজা গছবোৰ কাটি পেলোৱা হৈছিল। ভাবি চাওকচোন, কেনেকৈ প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখা হাড়গিলা মানুহৰ ভয় বা শংকাৰ চিকাৰ হৈ পৰিবলগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে। তেওঁ মহিলাসকলৰ সৈতে আলোচ কৰিলে, মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ল'লে। তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হ'ল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মি নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিব লগা হৈছিল। এইদৰেই অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়েই কওঁ যে যি খেলে তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছোঁ। প্ৰথমটো হ'ল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে 5 বছৰৰ পৰা 12 বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। 5 বছৰৰ পৰা 12 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা

0: প্ৰতিযোগিতাখনে ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল 5জন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু, সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে আমাৰ জীয়ৰীহঁতক নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছো। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে, নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছো। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ, সেয়া হ'ল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। 1000 বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তা ৰূপে দেখা দিছে। 2 বছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলো। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনাচক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হ'ল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হ'লেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছো। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছো। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছো, তেওঁলোকেও যাতে এই ধৰণৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক যুৱতীসকলক নতুন প্ৰযুক্তি কৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে। দিল্লীত থকা কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত BTech পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু 1000 কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্মায়ম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছো। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছো। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়ে সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহুদিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছো। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা। এই ৰুট ব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুট ব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটিপাৰৰ পৰা আনটো পাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়ে এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰিজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰিজসমূহ সৃষ্টি হয়। এই ব্ৰিজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুট ব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুট ব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰিজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুট ব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰিজসমূহৰ পৰীক্ষণ কৰে। এই ৰুট ব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'চিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈ অধিক কাল এই ৰুট ব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে। তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুট ব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক। কিন্তু আমি কাচিৎহে ভাবি চাওঁ আমাৰ কেওপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে। বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ। কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছো। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল, নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হ'ল আৰু সেই প্লাষ্টিকৰ পৰা ইক'ব্ৰিক্ছ প্ৰস্তুত কৰিবলৈ ল'লে। এতিয়া সেই ইক'ব্ৰিক্ছ ৰাজহুৱা স্থানৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্য বৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছো। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে, তথাপি বিষয়টো এতিয়াই আলোচ কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয় সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈ মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অৱ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে। আমাৰ বিশ্বাসো অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস, এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে-পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা, ভাৱনা আৰু পৰামৰ্শ মোক জনাই থাকিব। হয়তো আপোনাৰ আশে-পাশে হৈ থকা কিছুমান কাৰ্য সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাদায়ক হ'ব পাৰে। অহা মাহত পুনৰ লগ পাম, দেশবাসীৰ কিছুমান নতুন প্ৰচেষ্টাৰ কথা আলোচনা কৰিম। তেতিয়ালৈকে আপোনালোকৰ নিজৰ আৰু পৰিয়ালৰ যত্ন লওক। আৰু এটা কথা, জল সংৰক্ষণ নিশ্চয়কৈ কৰিব। বৰষুণৰ প্ৰতিটো টোপাল আমি সঞ্চয় কৰিব লাগে। কেটচ দ্য ৰেইন অভিযান অলপো শিথিল হ'বলৈ দিব নালাগে। গতিকে মোৰ একান্ত অনুৰোধ, বৰষুণৰ পানী সকলোৱে মিলি সঞ্চয় কৰক। অশেষ ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টছত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত, লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে: ৰাজ্য চৰকাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ, চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন, গুৱাহাটীৰ আদাবাৰীত বহিৰাজ্যৰ ছজনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্দানৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ 3-1 গলত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি এতিয়াৰে পৰা চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্ত কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সহজে চৰকাৰী সেৱা আৰু সুবিধা লাভ কৰিব পাৰিব। তেওঁ কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিগৰাকী চাহ খেতিয়কে কৃষক হিচাপে পৰিচয় পত্ৰ লাভ কৰিব আৰু একেটা প্লেটফৰ্মৰ মাধ্যমেৰে সাৰ, চৰকাৰী আঁচনি, প্ৰয়োজন ভিত্তিক সহায় আৰু কৃষি সম্পৰ্কীয় সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ ফলত ঋণ লাভৰ সুযোগ বৃদ্ধি পাব আৰু মধ্যভোগীৰ শোষণৰ পৰা খেতিয়কসকলে সুৰক্ষা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰতিগৰাকী চাহ খেতিয়কক শীঘ্ৰে কৃষক পৰিচয় পত্ৰ সংগ্ৰহ কৰি চৰকাৰৰ এই ডিজিটেল সুবিধাসমূহৰ পূৰ্ণ লাভ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ জৰিয়তে 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860 পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। 3-দিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈকে চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, নীলামবজাৰ, কচুৱাদাম, গিৰিজগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264 শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। বিয়লি 3 বজালৈকে চলিবলগীয়া এই অভিযানৰ বাবে 924টা সাধাৰণ বুথ, 26টা প্ৰতিষ্ঠান ভিত্তিক বুথ, 19টা ট্ৰানজিট বুথ, 53টা দুৰ্গম বুথ আৰু 10টা ভ্ৰাম্যমান বুথৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। গোৱালপাৰা জিলাতো আজিৰে পৰা 3-দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত 1,69,967 শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ 13 নম্বৰ ৱাৰ্ডৰ এমকু ৰোডক ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী নামেৰে নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ RRB অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত BTCৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাষ্ট বসুমতাৰীয়ে অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মানকাছৰ জিলাত আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান অনুষ্ঠিত হৈছে। অভিযানৰ প্ৰথম দিনা আজি জিলাখনৰ 331টা টীকাকৰণ কেন্দ্ৰৰ 80,000ৰো অধিক শিশুক সামৰি লোৱা হ'ব। বিশ্বনাথ জিলাতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ যোগেন চন্দ্ৰ বেয়ে আজি মহকুমা চিকিৎসা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলিঅ' দিৱস উপলক্ষে 5 বছৰৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক খুৱাবলৈ অভিভাৱকসকললৈ আহ্বান জনাইছে। ৰাজ্যৰ গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে 30 জুনৰ নিশা বদলীকৰণৰ বাবে আবেদন জনোৱা পৰ্টেলটো বন্ধ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। একেদৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকাভিত্তিক
শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। আবেদনসমূহ তন্নতন্নকৈ নিৰীক্ষণৰ পাছত বদলিকৰণৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জালুকবাৰী আৰক্ষীয়ে গুৱাহাটীৰ আদাবাৰীৰ এখন হোটেলত বাহৰ পাতি থকা বহিৰাজ্যৰ ছজনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰে। ডকাইতকেইটাক হাৰিয়ানাৰ সুনু, কৃষ্ণ ৰাণা, কুলদীপ, প্ৰবীণ কুমাৰ, সত্যবান আৰু সঞ্জয় কুমাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি ডকাইতৰ দলটোৱে ৰেলযাত্ৰীক লুটপাতৰ উদ্দেশ্যে হোটেলখনত বাহৰ পাতি আছিল। চিৰাং জিলাৰ কাজলগাঁও থানাৰ আৰক্ষীয়ে কালি দুজন কুখ্যাত প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰে। লোক দুজনক দুই নম্বৰ ওদালগুৰিৰ মহম্মদ জলিল আলী আৰু তিনি নম্বৰ ওদালগুৰিৰ জাভেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ বিষয়াৰ নামত টকা সংগ্ৰহ কৰাৰ লগতে থানাৰ গোচৰৰ মীমাংসা এজাহাৰ লিখি দি ভুৱা গোচৰ জাপি দিয়া আদিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছিল। গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চল খৰাঙৰ কবলত পৰিছে। বৰষুণ নোহোৱাত আৰু জলসিঞ্চনৰ সুবিধা নথকাৰ বাবে সৰুপথাৰ সমজিলা আৰু মেৰাপানীৰ সৰুপানী অঞ্চলৰ কৃষকসকল সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পানীৰ অভাৱত বহু কৃষকে এতিয়াও কঠীয়া সিঁচিব পৰা নাই। সদৌ দৈয়াং কৃষক সন্থাই অভিযোগ কৰা অনুসৰি জল উত্তোলন আঁচনিসমূহৰ অধিকাংশই সম্প্ৰতি অচল হৈ আছে। সন্থাই অচিৰে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক আঁচনিসমূহ সচল কৰি তোলাৰ দাবী জনাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানছাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউড বেলিংহাম আৰু হেৰী কেনে একোটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰে। ইপিনে ক্ৰোৱেছিয়াই গ্ৰুপ এলৰ আন এখন খেলত ঘানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলৰ পইণ্ট তালিকাত ক্ৰোৱেছিয়া দ্বিতীয় আৰু ঘানা তৃতীয় স্থানত আছে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি US অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কেলিফৰ্ণিয়াৰ টাইটান জিমত অনুষ্ঠিত হ'ব। ফাইনেলত ভাৰতৰ খেলুৱৈগৰাকী চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীকান্তে ছেমি ফাইনেলত জাপানৰ য়ুদাই অকিমটক 22-20, 15-21, 21-19 গেমত পৰাজিত কৰে। আনহাতে ভাৰতৰ ৰৌনক চৌহান পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত চীনা টাইপেৰ চু লি য়াঙৰ বিৰুদ্ধে 17-21, 19-21 গেমত পৰাজিত হয়। মহিলাৰ ছিংগলছত ভাৰতৰ দেৱিকা সিহাগ ডেনমাৰ্কৰ লিনে খ্ৰীষ্টোফাৰ্চেনৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজিত হয়। ডেনমাৰ্কৰ খেলুৱৈগৰাকীয়ে 21-16, 11-21, 21-11 গেমত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ ফাইনেল খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। হৰমনপ্ৰীত কৌৰে নেতৃত্ব দিয়া ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ 4খন খেলৰ 3খনতে জয়লাভ কৰি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। আনহাতে গ্ৰুপৰ 4খন খেলতে জয়লাভ কৰি অষ্ট্ৰেলিয়া গ্ৰুপ এৰ শীৰ্ষত আছে। ভাৰতে আজি অষ্ট্ৰেলিয়াক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ। চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন। গুৱাহাটীৰ আদাবাৰীত বহিৰাজ্যৰ ছজনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ 3-1 গ'লত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 বজাত শুনিবলৈ পাব।

0: सचिन देव बर्मन की आवाज थी, फिल्म का नाम था आराधना। हमने आपसे पूछा था कि शर्मिला टैगोर के साथ उनके पिता
1: पुरुषर सिंगल्स फाइनल खेल और पुरुषर टी ट्वेंटी आंतर्जातिक क्रिकेट श्रृंखलार द्वितीय तथा अंतिम खेल भारत आज आयरलैंडर विरुद्ध अवतीर्ण हम। ভাৰতে জুনত স্বদেশী চি 295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আন 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে। তেওঁ কয় যে ইয়াৰ ফলত অতি ক্ষুদ্ৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা বিমান আকাশ ক্ষেত্ৰই গতি লাভ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে। চলিত মাহত কলকাতাত আই এন এছ দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ তিনিখন যুদ্ধ জাহাজ নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ তিনিখনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। জুনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডি অ'য়েও ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা দীৰ্ঘ দূৰত্বভেদী ক্ৰুইজ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে ডি আৰ ডি অ'ই ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তুলিছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে এইবাৰ এই দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশৰ 2500তকৈও অধিক স্থানত জনসাধাৰণে যোগাভ্যাসৰ কাৰ্যসূচীত ভাগ লয়। আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই প্ৰতিযোগিতাত ভাৰতে 102টা সোণৰ পদকসহ মুঠ 114টা পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত ভাৰতে শীৰ্ষস্থান দখল কৰে। শ্ৰীমোদীয়ে অনুষ্ঠানৰ জৰিয়তে প্ৰতিযোগিতাত পদক বিজয়ী খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ দেশৰ বাবে অমূল্য সম্পদ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ চাই তেওঁ জনোৱা আহ্বানৰ প্ৰতি কিছুমান ঠাইৰ লোকে একতাৰ পৰিচয় দিয়ে আৰু সোণৰ ক্ৰয় তথা বিদেশ ভ্ৰমণ স্থগিত ৰাখে। শ্ৰীমোদীয়ে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ কথা বিবেচনা কৰি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত গাই প্ৰতি মাত্ৰ 20 টকাৰ বাৰ্ষিক কিস্তিত 2,00,000 টকা পৰ্যন্ত দুৰ্ঘটনাজনিত বীমাৰ সুবিধা আগবঢ়াইছে। তেওঁ কয় যে বৰ্তমানলৈকে 58 কোটি লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰায় 48 কোটি মহিলা আছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰীমোদীয়ে কয় যে আঁচনিখনৰ মাধ্যমেৰে বৰ্তমানলৈকে 3,700 কোটিৰো অধিক টকাৰ সাহায্য আগবঢ়োৱা হৈছে। শ্ৰীমোদীয়ে লগতে প্ৰধানমন্ত্ৰী জীৱন বীমা জীৱনজ্যোতি আঁচনিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত আকস্মিক মৃত্যুৰ বাবে কোনো ব্যক্তিৰ পৰিয়াললৈ 2,00,000 টকাৰ বীমা আগবঢ়োৱা হয়। এই আঁচনিৰ বাৰ্ষিক কিস্তিৰ মাত্ৰ 436 টকা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমানলৈকে 27 কোটি লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে আৰু 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকা সাহায্য লাভ কৰিছে। শ্ৰীমোদীয়ে আঁচনিখনৰ বিষয়ে পৰিয়ালক অৱগত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত অন্ধবিশ্বাসৰ বিষয়েও চৰ্চা কৰে। তেওঁ কয় যে মানৱ সমাজত যুগ যুগ ধৰি অন্ধবিশ্বাস প্ৰচলিত হৈ আছে। তেওঁ লগতে কয় যে অধিকাংশ ক্ষেত্ৰত অন্ধবিশ্বাস অকল ভুল ধাৰণাৰে নহয়, বৰং ইয়াৰ পৰা ভয়ৰ সৃষ্টি হয় আৰু ভয়ে আৱৰি ৰাখিলে সত্যটো দেখা পোৱা নাযায়। প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধবিশ্বাসী ব্যক্তিয়ে কোনো ধৰণৰ যুক্তি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰে। অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাই বাঁহ সজা গছ কাটি দিয়া হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে সংকল্প লয়। তেওঁ প্ৰকৃতি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীবিধক লৈ মহিলাৰ সৈতে কথা পাতে আৰু বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাড়গিলা আৰ্মী ৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
2: অসম মে এক পক্ষী পায়া জাতা হে, উস পক্ষী কা নাম হে হাড়গিলা। হাড়গিলা এক দুৰ্লভ পক্ষী হে, ইয়ে প্ৰকৃতি কো স্বচ্ছ ৰখনে মে অহম ভূমিকা নিভাতা হে। लेकिन असम के कुछ इलाकों में लंबे समय तक इसे अशुभ माना जाता था। लोग इसे अपने आसपास देखना पसंद नहीं करते थे। कई बार उन पेड़ों को भी काट दिया जाता था जिन पर हर गिला के घोंसले बने होते थे। सोचिए, एक ऐसा पक्षी जो पर्यावरण की सफाई में मदद करता है, वही हर गिला लोगों के डर का शिकार बन गया था। इसी दौरान जीव वैज्ञानिक पूर्णिमा देवी बर्मन ने ये सब देखा। उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया। उन्होंने महिलाओं से बात की, उन्होंने लोगों को विज्ञान के आधार पर समझाया। धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी। फिर एक बड़ा बदलाव शुरू हुआ। हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई। आज उन्हें हरगिला आर्मी के नाम से जाना जाता है। इन महिलाओं ने समाज के साथ संघर्ष भी किया, समाज को समझाने के लिए दिन रात काम किया और अंधविश्वास को पीछे छोड़ करके रहे। उन्होंने दिखाया है, जब सही जानकारी पहुंचाई जाती है तो वर्षों पुरानी सोच भी बदल सकती है।
1: अनुष्ठान शेष जल संरक्षण गुरुत्व आरोप प्रधानमंत्री बरखुणर प्रतिटुपाल पानी संरक्षण करा उचित मंतव्य करे। কেটচ দ্য ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ ছিচিলিলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে। দেশখনৰ ৰাজধানী ভিক্টৰিয়াত এই আলোচনা অনুষ্ঠিত হৈছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়ত মত বিনিময় কৰিব। ইয়াৰ পূৰ্বে ষ্টেট হাউচত ৰাষ্ট্ৰপতি হাৰ্মিনীৰ উপস্থিতিত শ্ৰীমোদীক গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ সংসদ নেশ্যনেল এছেম্বলিত ভাষণ দিব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰক তেওঁৰ জন্মদিৱসত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দেশৰ ইতিহাসৰ এচোৱা জটিল সময়ত দেশৰ প্ৰগতিৰ প্ৰতি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা অৱদানক স্মৰণ কৰে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি ইউ এছ অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেল খেলিব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কেলিফৰ্নিয়াৰ টাইটান জিমত অনুষ্ঠিত হ'ব। ফাইনেলত ভাৰতৰ খেলুৱৈগৰাকী চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীকান্তে ছেমি ফাইনেলত জাপানৰ য়ুদাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাজিত কৰে। ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে পুৰুষৰ টি টুৱেণ্টি আন্তৰ্জাতিক ক্ৰিকেটৰ দ্বিতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন আয়োজক দেশ আয়াৰলেণ্ডৰ বেলফাষ্টত আজি সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব। শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক 36 ৰানত পৰাজিত কৰিছিল। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে হাৰগিলা চৰাই সংৰক্ষণত জড়িত অসমৰ হাৰগিলা আৰ্মীৰ ভূয়সী প্ৰশংসা কৰে। ছিচিলিৰ ভিক্টৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে আৰু পুৰুষৰ টি টুৱেণ্টি আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
0: सचिन देव बर्मन के स्वर सबसे अनोखे और उनके गाए गीत बहुत विलक्षण लगते हैं और इतनी अच्छी लगती है उनकी आवाज, मैं पता बता नहीं सकता। उनके गाने सुनकर मैं न जाने किस दुनिया में खो जाता हूँ। वहीं एक श्रोता लिखते हैं कि आज तो आप हमें भावुक करने में सफल हो गई हैं। सच में भावुक हो गए आप? अरे जिंदगी में भावुकता भी जरूरी है। हाँ, प्रैक्टिकल होना भी जरूरी है, भावुकता भी बहुत हद तक सही है, लेकिन भावुक होने का मतलब ये नहीं कि हम अपना ही नुकसान कर लें। एक श्रोता लिखते हैं कि फिल्म खानदान में नूतन और सुनील दत्त में जब घरेलू झगड़ों में घर का बंटवारा होता है और दीवार खड़ी हो जाती है और बैकग्राउंड में गीत बजता है वो देखो जला घर किसी का, ये फिल्म अनपढ़ का गाना है, तो ये बहुत गीत मार्मिक लगता है। गीत ही अपने आप में इतना गंभीर है कि इसे सुनकर ही जो है मन में तूफान उठ जाता है। वहीं एक श्रोता लिखते हैं कि स्वदेश फिल्म का गीत ये जो देश है तेरा भी आंखें भिगो देता है, बहुत सुंदर। और कई श्रोता लिखते हैं कि मेरे चयनित गीतों से एक और गीत सफल होगी तेरी आराधना भी कार्यक्रम में शामिल करने के लिए धन्यवाद। बिल्कुल धन्यवाद आपका कि आपने पैनी नजर रखी आज हमारी जो हमने जो टेक्स्ट दिया था उस पर और गीत ढूंढने में आप सभी सफल हो गए। चलिए एक ऐसा ही और गीत सुनते हैं, किशोर कुमार की आवाज, फिल्म का नाम आपकी कसम, आनंद बख्शी की रचना, राहुल देव बर्मन का संगीत।

0: খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দ ভট্টাচাৰ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ জৰিয়তে 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591টা শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। শ্ৰীভূমি জিলাত ৰামকৃষ্ণনগৰ, পাথৰকান্দি, নীলাম বজাৰ, কচুৱাগাম, গ্ৰীণগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264টা শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাত আজিৰে পৰা 3দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত 1,69,967টা শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। কোকৰাঝাৰৰ আৰ আৰ বি অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত BTCৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। মানকাছৰ জিলাত 331টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত মুঠ 80,211টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বিশ্বনাথ জিলাতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেয়ে আজি মহকুমা চিকিৎসা বিষয়াৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰে। পশ্চিম কাৰ্বি আংলং জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সৰ তলৰ 41,883টা শিশুক সামৰি লোৱা হ'ব। ইয়াৰ বাবে জিলাখনত 245টা পলিঅ' বুথ স্থাপন কৰা হৈছে। কাৰ্বি আংলং জিলাত 94,000 শিশুক সামৰি এই অভিযান আৰম্ভ কৰা হৈছে। ডিফু মাঞ্জাপথৰ ৰংখেলান নগৰ স্বাস্থ্যকেন্দ্ৰত এই অভিযানৰ উদ্বোধন কৰা হয়। চৰাইদেউ জিলাত 5 বছৰ বয়সৰ 67,592টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে জিলাখনত 365টা প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ শিশুক প্ৰতিষেধক প্ৰদান কৰিব। শোণিতপুৰ জিলাত 1,49,000 শিশুক সামৰি লোৱাৰ লক্ষ্যৰে পালছ পলিঅ' অভিযান আৰম্ভ কৰা হৈছে। তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই অভিযানৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত 186,907টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলিঅ' দিৱস উপলক্ষে 5 বছৰৰ তলৰ প্ৰতিটো শিশুক পলিঅ' প্ৰতিষেধক খুৱাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। ৰাজ্যত গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে। এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান আজি স্বায়ত্তশাসিত মঙলদৈ মহাবিদ্যালয়ৰ চৌহদত সমূহীয়াভাৱে শুনাৰ ব্যৱস্থা কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ 100ৰো অধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী আৰু পদ্মশ্ৰী প্ৰাপক লোকশিল্পী দ্ৰোণ ভূঞাৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে একেলগে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনে। যোৰহাটৰ প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সমাজকৰ্মী আজিজুৰ ৰহমানৰ আজি 74 বছৰ বয়সত মৃত্যু হয়। যোৱা শতিকাৰ 60ৰ দশকত যোৰহাটৰ বালিগাঁৱত ৰঞ্জিত ক্লাব ফুটবল দল গঠন কৰি উজনি অসমৰ ফুটবলৰ ক্ষেত্ৰখনত যোৰহাটক তেওঁ বিশেষ পৰিচয় দিবলৈ সমৰ্থ হৈছিল। যোৰহাট জিলা ক্ৰীড়া সন্থাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ডালাছত আজি অনুষ্ঠিত এখন খেলত আৰ্জেণ্টিনাই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: का झोंका याद तेरी ले आया याद के।

0: নমস্কাৰ, শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিব লৈছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। প্ৰিয় যুৱ বন্ধু, যুৱ তৰংগৰ আজিৰ শিতানত আমি আপোনালোকলৈ লৈ আহিছোঁ কুইজৰ এটি বিশেষ অনুষ্ঠান। এই কুইজৰ বিষয়বস্তু হৈছে ভূপেন হাজৰিকা মিউজিকেল লিগেচি। আজিৰ এই অনুষ্ঠানটি উপস্থাপনৰ বাবে ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত আছোঁ মই অংকিতা মেধি। এই কুইজখন পৰিচালনা কৰিছে নয়নমণি হীৰাই। তেনেহ'লে আহকচোন, পলম নকৰি আগবাঢ়ো আজিৰ অনুষ্ঠানৰ মাজলৈ।
1: সমূহশ্ৰোতাক নমস্কাৰ জনাইছোঁ। আমি সকলোৱে অৱগত যে এতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলি আছে। অসমীয়াৰ সুযোগ্য সন্তান সুধাকণ্ঠ সম্পৰ্কে আমি কুইজখনৰ মাজেৰে আলোচনা কৰিম। ইয়াত আমি মূলতঃ সুধাকণ্ঠৰ সাংগীতিক পৰিক্ৰমাৰ বিষয়ে আলোচনাৰ লগতে কিছু প্ৰশ্ন তেখেতৰ ব্যক্তিগত তথা চলচ্চিত্ৰ পৰিক্ৰমা সম্পৰ্কেও থাকিব, লগতে কিছু প্ৰশ্ন সুধাকণ্ঠ আৰু জুবিন গাৰ্গৰ মাজৰ সম্পৰ্ক সম্পৰ্কেও থাকিব। তেন্তে আহক, বেছি পলম নকৰি কুইজখন আৰম্ভ কৰোঁ। কুইজখনত অংশগ্ৰহণৰ বাবে আমাৰ মাজত আছে মুঠ তিনিটাকৈ দল। আমাৰ লগত ক দলত আছে,
2: নমস্কাৰ, মই ময়ূখী বেজবৰুৱা, মই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী।
3: নমস্কাৰ, মই আছিফুজ্জামান, মই বৰ্তমান নগাঁও বিশ্ববিদ্যালয়ত অধ্যয়নৰত ইতিহাস বিভাগৰ এগৰাকী ছাত্ৰ।
1: আমাৰ লগত খ দলত আছে,
4: নমস্কাৰ, মোৰ নাম প্ৰয়াস শৰ্মা, মই তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ।
5: নমস্কাৰ, মই ৰ'দালী বৰুৱা, মই বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী।
1: আৰু আমাৰ লগত গ দলত আছে,
6: নমস্কাৰ, মই ৰাজকমল বৰা আৰু মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ এজন ছাত্ৰ।
7: নমস্কাৰ, মই ভাৰ্গৱী মেধি, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ইতিহাস বিভাগৰ এগৰাকী ছাত্ৰী।
1: সকলোলৈকে শুভেচ্ছা জনাইছোঁ। কুইজত মুঠ তিনি চাৰিটা ৰাউণ্ড থাকিব, সেইটো সময়ৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবদ 10 নম্বৰকৈ লাভ কৰিব। সেয়া লাগিলে পোনপটীয়াই হওক বা বাগৰি যোৱাই হওক, শেষত সকলোলৈকে শুভেচ্ছা জনাই আৰম্ভ কৰিছোঁ কুইজখনৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন কদললৈ। এটি শ্ৰাব্যাংশ বাজিব, মনোযোগ দি শুনিব।

0: আমি সাৰ্বাংশটো শুনিলোঁ। প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। এতিয়া যিটো আমি গীত শুনিলোঁ, গীতটোৰ গীতিকাৰৰ সৈতে ডক্টৰ ভূপেন হাজৰিকাক কি ধৰণে সংযোগ কৰিব পাৰি বাৰু? ক দল
1: পাঁচ
0: খ দল
1: গেছ কৰিছোঁ আনন্দ চন্দ্ৰ বৰুৱা, যিয়ে তেওঁক সুধাকণ্ঠ উপাধি দিছিল।
0: গীতটোৰ গীতিকাৰ আনন্দ চন্দ্ৰ বৰুৱা। একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খ দলে। খ দললৈ পোনপটীয়া প্ৰশ্ন। আমি সকলোৱে জানো যে ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰা একমাত্ৰ অসমীয়া হৈছে সুধাকণ্ঠ। তেখেতে 1992 চনত এই সন্মান লাভ কৰে। প্ৰশ্ন হৈছে, তেখেতক কোনে এই সন্মান প্ৰদান কৰিছিল বাৰু? খ দল
1: APJ আব্দুল কালাম।
0: গ দল
2: সেই সময়ৰ ৰাষ্ট্ৰপতি যিজন আছিল তেওঁ দিছিলে, মোৰ নামটো তেওঁৰ মনলৈ অহা নাই।
0: নামটো লাগিব। ক দল
3: নীলম সঞ্জীৱ ৰেড্ডি।
0: এটাও দলৰ পৰা শুদ্ধ উত্তৰ নাহিল। শুদ্ধ উত্তৰটো হৈছে তদানীন্তন ৰাষ্ট্ৰপতি শংকৰদয়াল শৰ্মা। গ দললৈ প্ৰথমটো পোনপটীয়া প্ৰশ্ন। সুধাকণ্ঠৰ মতে এইটো তেখেতৰ প্ৰিয়তম গীত। আমেৰিকাত 4 বছৰ অধ্যয়ন কৰি বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰী লৈ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে নিউয়ৰ্কৰ পৰা ছাউথহেম্পটনলৈ অহাৰ পথত লিখা আৰম্ভ কৰে আৰু গুৱাহাটীত সম্পূৰ্ণ কৰে। গীতটি পিছত 1956 চনত এৰাবাটৰ সুৰ বোলছবিত সন্নিৱিষ্ট কৰা হয়। কোনটো গীত বাৰু? গ দল
2: সাগৰ সংগমৰ কথা সাঁতুৰিলোঁ।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব গ দলে। প্ৰথম ঘূৰ্ণনৰ ঘড়ী কাটাৰ বিপৰীত দিশৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন গ দললৈ। সুধাকণ্ঠৰ এটি গীত আছে, তাৰ প্ৰথম স্তৱকটো মই কৈ দিছোঁ। হৰি ইখনো চজিলা কিনো দেশ, বাল্মীকিদেও আছে যেন হিমালয়, চন্দন বন হালি জালি সুগন্ধি বিলাই, পাৰিজাত হাসি মাৰি ভ্ৰমৰ ভুলাই। সুধাকণ্ঠৰ এটি গীতৰ প্ৰথম স্তৱক এইখিনি। সুধাকণ্ঠই যি ঠাইৰ প্ৰতি আকৰ্ষিত হৈ এই গীতটি লিখিছিল, খালী ঠাইত সেই ঠাইখনৰ নাম বহিব কি বাৰু? হৰি ইখনো চজিলা কিনো দেশ, দেশত কি বহিব বাৰু? গ দল
2: বৰদোৱা।
0: খ দল
4: শান্তি নিকেতন।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ।

0: সদললৈ পোনপটীয়া প্ৰশ্নটো। পপী শইকীয়াই গোৱা এই অসমীয়া গীতটিত 1998 চনত মুক্তিপ্ৰাপ্ত বলিউড চিনেমা এখনৰ এটি গীতৰ কিছু শাৰী ব্যৱহাৰ কৰা হৈছে। চিনেমাখনত মুঠ 4জন সংগীত পৰিচালক আছিল। তেওঁলোক আছিল যশৱন্ত ৰাও, জাকিৰ হুছেইন, ৰাজকমল আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা। ক'ব লাগে বলিউড গীতটি কি আৰু চিনেমাখন কি? খদল
1: পাঁচ,
0: কদল
2: পাঁচ,
0: গদল
3: গীতটো হৈছে ৰিমঝিম গিৰে ছাৱন
0: আৰু চিনেমাখন
3: চিনেমাখনৰ নামটো মনত পৰা নাই।
0: আমি উত্তৰটো শুনি লওঁচোন।

0: নীলুৱে বাদল চান্দিয়ে বৰচাই আৰু চিনেমাখন হৈছে ছাজ। এইটো ঘূৰ্ণনৰ অন্তিমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। অচিত সেন পৰিচালিত 1957 চনৰ এই বঙালী ভাষাৰ চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল সুধাকণ্ঠই। বঙালী ভাষাৰ এই চিনেমাখনৰ নামটো আকৌ 2005 চনত অৰূপ মান্না পৰিচালিত আৰু মানস হাজৰিকাই সংগীত পৰিচালনা কৰা অসমীয়া চিনেমা এখনৰ নামটোৰ সৈতে একে, যিখনৰ টাইটেল ট্ৰেকটো গাইছে জুবিন গাৰ্গে। মোক ক'ব লাগে বঙালী বা অসমীয়া চিনেমাখন কি বাৰু? ক দল
1: অগ্নিসাক্ষী,
0: গ দল
2: পাছ পাছ,
0: খ দল
1: অপৰূপা।
0: শুদ্ধ উত্তৰটো এটা দলৰ পৰাও নাহিল, শুদ্ধ উত্তৰটো হৈছে জীৱন তৃষ্ণা। প্ৰথম ঘূৰ্ণনৰ ইমানতে অন্ত পৰিছে। প্ৰথম ঘূৰ্ণনৰ অন্তত প্ৰাপ্তাংকসমূহ হৈছে এনেধৰণৰ। ক দলে বৰ্তমানলৈকে নম্বৰ পোৱা নাই, খ দলে লাভ কৰিছে 20 নম্বৰ আৰু গ দলে লাভ কৰিছে 10 নম্বৰ। আমি দ্বিতীয় ৰাউণ্ডলৈ আগবাঢ়িছোঁ, নিয়মসমূহ একেই থাকিব। প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। এটি গীতৰ প্ৰথম স্তৱকটো মই ক'বলৈ ওলাইছোঁ। 1354ৰ মাঘৰে মাহৰে 16ৰে বিয়লি বেলা, পৃথিৱীৰ শিৰতে বজ্ৰপাত পৰিলে দেশ কলনি গলা, এন্ধাৰৰ মাজেদি জোৰ লৈ আহিলা, অশেষ যাতনা ভেদি মৰমৰ হাঁহিৰে হেংদাং ভাগিলা, অসত্যক কেনিবা খেদি। সুধাকণ্ঠৰ এটি গীতৰ প্ৰথম তিষ্ঠবক। 1948 চনৰ ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে তেওঁ গীতটি ৰচনা কৰিছিল এটি উপলক্ষত। খালী ঠাইত যিটো শব্দ বহিব সেই শব্দটোৰ সৈতে উত্তৰটোৰ সম্পৰ্ক আছে। খালী ঠাইটো নালাগে, উপলক্ষটো কি আছিল বাৰু? ক দল
1: আকাশবাণী,
0: খ দল
3: গেছ কৰিছোঁ দেশত হ'ব শংকৰদেৱ কলনু গলা, আৰু উপলক্ষটো শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা হৈছে।
0: গদল
2: গেছটো হ'ব মহাত্মা, আৰু উপলক্ষটো হ'ব মহাত্মা গান্ধীৰ মৃত্যুৰ বাৰ্ষিকী আছিলে।
0: দেশটো মই সোধা নাই, উত্তৰটো মই পাইছোঁ একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব গদলে। দেশত বহিব বাপুজী, বাপুজী কলনু গলা। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন সাগৰ সংগমত কটনা সাঁতুৰিলো গীতটি সম্পৰ্কীয় আন এটি প্ৰশ্ন। আগতেই কৈছোঁ যে তেওঁ আমেৰিকাত 4 বছৰ অধ্যয়ন কৰি বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰী লৈ স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে নিউয়ৰ্কৰ পৰা ছাউথহেম্পটনলৈ অহাৰ পথত আটলাণ্টিক মহাসাগৰৰ বুকুত এই গীতটি লিখা আৰম্ভ কৰে আৰু গুৱাহাটীত সম্পূৰ্ণ কৰে। তেওঁ গীতটি লিখিব আৰম্ভ কৰাৰ সময়ত এখন জাহাজত আহি আছিল। মোক ক'ব লাগে জাহাজখনৰ নাম কি আছিল বাৰু? খ দল
3: এলিজাবেথ জাহাজ,
0: গ দল
2: পাছ,
0: ক দল
2: পাছ।
0: মই খ দলক 5 নম্বৰ এটা দিম, কাৰণ তেওঁলোকে এলিজাবেথ জাহাজ বুলি কৈছে। শুদ্ধ উত্তৰটো হৈছে কুইন এলিজাবেথ জাহাজ। 5 নম্বৰ লাভ কৰিব খ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন গ দললৈ। পুনৰ এটি গীতৰ স্তৱক এটা মই মাতিব ওলাইছোঁ। দেশ, প্ৰথমতে খালী ঠাই এটা দিছোঁ। দেশ ৰতনপুৰ বাগিচাত লহপহীয়া হাতেৰে কোনেনো ছিগিলে, ও কোনেনো ছিগিলে, এন্ধাৰ কলা চুলিৰে জবা ফুলৰ পাহিৰে পাপৰিবোৰ উৰুৱাই কোনেনো হাঁহিলে, ও কোনেনো হাঁহিলে। সুধাকণ্ঠই লিখা এটি গীত বাবুল তামুলীয়ে এখন উপন্যাস অসমীয়ালৈ অনুবাদ কৰি যিটো নাম দিয়ে সেই নামটো খালী ঠাইত বহিব। খালী ঠাইত কি বহিব আৰু গ্ৰন্থখনৰ মূল লেখক কোন? গ দল
4: শকুন্তলা,
0: আৰু লিখকজন? ক দল
2: শকুন্তলা, আৰু মূল লেখকজন কোন নাজানো।
0: খ দল এটাও দলৰ পৰা শুদ্ধ উত্তৰটো নাহিল, এটাও দলৰ পৰা শুদ্ধ উত্তৰটো নাহিল। শুদ্ধ উত্তৰটো হৈছে অসমীয়া অনুবাদটো হৈছে এটি কলি দুটিপাত, আৰু মূল লেখকজন হৈছে মুল্ক ৰাজানন্দ। এইটো ঘূৰ্ণনৰ ঘূৰিকটাৰ বিপৰীত দিশৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন গ দললৈ। সুধাকণ্ঠই লিখিছে এক্সে, মানে এগৰাকী ব্যক্তিৰ কথা কৈছোঁ, এক্সে যেতিয়া ৱাই গায়, ৱাই মানে এটা গীত, ৱাই গাই দিলে তেতিয়া মাৰাঠী প্ৰেছ, গুজৰাটী প্ৰেছ গোটেইবোৰতে হুলস্থুল লাগি গ'ল। কিমানবোৰ যে হেডলাইন ওলাইছিল। এক্সেও ক'লে মই এনেকুৱা কথা সুৰ আগতে পোৱা নাই, গানটো গোল্ডেন উঠি গ'ল। কৃষ্ণ চৈতন্যই টাইমছ অফ ইণ্ডিয়াত লিখিলে আলং ইণ্ডিয়া উইথ এক্স, ৰেকৰ্ডখনৰ শ্ৰেষ্ঠ গান হ'ল ভূপেন হাজৰিকাৰ গানটো ৱাই, মুনলাইট অভাৰ আছাম। তাৰপাছত যিমানবাৰেই বেষ্ট ৰেকৰ্ড ওলায় তাত সেই গানটো থাকিবই। সুধাকণ্ঠই কোনটো গীতৰ কথা কৈছিল বা ৱাই কি আৰু এক্স কোন, অৰ্থাৎ গীতটো কি আৰু কোনে গাইছে? গ দল
4: ব্যক্তিগৰাকী হৈছে লতা মংগেশকৰ,
0: আৰু গীতটো
4: দিল হুম হুম কৰে।
0: খ দল
5: ভূপেন হাজৰিকা নিজে নেকি,
0: ৱাই আৰু এক্স,
5: এক্স ভূপেন হাজৰিকা নিজে,
0: আৰু গীতটো
5: মানুহে মানুহৰ বাবে।
0: ক দল
2: এক্স অৰ্থাৎ কণ্ঠশিল্পীগৰাকী লতা মংগেশকৰ, আৰু ৱাই অৰ্থাৎ গীতটো জোনাকৰে ৰাতি।
0: উত্তৰটো আমি শুনি লওঁচোন।

0: পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ। সুধাকণ্ঠ এটি অন্যতম জনপ্ৰিয় গীত হৈছে মানুহে মানুহৰ বাবে। আমেৰিকাৰ এটি লোকগীতৰ সুৰত গীতটি ৰচনা কৰি সুৰ দিছিল সুধাকণ্ঠই। থমাছ লেণ্ডে লিখা এই গীতটি 1958 চনত কিংষ্টন ট্ৰয়ে বাণীবদ্ধ কৰি জনপ্ৰিয় কৰি তুলিছিল। গীতটিৰ শিৰোনামটি কি আছিল বাৰু, অৰ্থাৎ মানুহে মানুহৰ বাবে গীতটো কোনটো গীতৰ আধাৰত ৰচনা কৰা হৈছিল? খ দল ক দল
1: অনুমান কৰিছোঁ গীতটোৰ শিৰোনামটো আছিল হিউমেনিটি।
0: গ দল
2: বাছ
0: এটা দলৰ পৰা শুদ্ধ উত্তৰ নাহিল। শুদ্ধ উত্তৰটো হৈছে হেং ডাউন ইয়ৰ হেড টম ডুলি। দ্বিতীয় ঘূৰ্ণনৰ অন্তিমটো মুদিপতীয়া প্ৰশ্ন ক দললৈ। 1949 চনত ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকাদেৱে জাহাজেৰে আমেৰিকাৰ কলম্বিয়া বিশ্ববিদ্যালয়ত মাছ কমিউনিকেশ্যনত MA আৰু ডক্টৰেট উপাধিৰ বাবে গৱেষণা কৰিবলৈ যোৱাৰ পথত কাইৰো বন্দৰত তেওঁ জাহাজখন কিছু সময়ৰ বাবে জিৰায়। সেইদিনা এটা ঐতিহাসিক ঘটনা ঘটিল। তেওঁ সেই খবৰটো পাইয়ে এটি গীত লিখিলে। ক'ব লাগে খবৰটো কি আছিল আৰু গীতটি কি আছিল? ক দল
3: বিস্তীৰ্ণ পাৰে
0: আৰু উপলক্ষটো গ দল
2: মানে চাইনাৰ যি বিপ্লৱ হৈছিল সেইটো আৰু গানটো হৈছে প্ৰতিধ্বনি।
0: আৰু অলপ একুৰেটকৈ লাগিব, যদি কোনো দলে বেছি একুৰেটকৈ ক'ব নোৱাৰে তোমালোকক নম্বৰটো দিয়া হ'ব, কিন্তু একুৰেটকৈ লাগিব। শুদ্ধ নে ভুল মই কোৱা নাই সম্পূৰ্ণটো।
2: মাও জেদুঙৰ মৃত্যু হৈছিল নেকি?
0: খ দল
4: চাইনাৰ যিটো ছাত্ৰ বিপ্লৱ হৈছিল আৰু প্ৰতিধ্বনি শুনো মই।
0: গ দলে ওচৰ চাপিছিলগৈ। গীতটো শুদ্ধ হৈছে প্ৰতিধ্বনি শুনো মই, কিন্তু উপলক্ষটো আছিল চীনৰ স্বাধীনতা লাভ, সেয়ে 5 নম্বৰ লাভ কৰিব গ দলে। ইমানতে আমাৰ দ্বিতীয় ৰাউণ্ডৰ অন্ত পৰিছে। দ্বিতীয় ৰাউণ্ডৰ অন্তত প্ৰাপ্তাংকসমূহ এনেধৰণৰ। ক দলে লাভ কৰিছে 10 নম্বৰ, খ দলে লাভ কৰিছে 25 নম্বৰ আৰু গ দলে লাভ কৰিছে 20 নম্বৰ। আমি তৃতীয় ৰাউণ্ডলৈ আগবাঢ়িছোঁ। নিয়মসমূহ একেই থাকিব। তৃতীয় ৰাউণ্ডৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। আমি তৃতীয় ঘূৰ্ণনলৈ আগবাঢ়িছোঁ। নিয়মসমূহ একেই থাকিব। তৃতীয় ঘূৰ্ণনৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। নিজৰ এটি গীতৰ ৰচনা কৰা সম্পৰ্কত সুধাকণ্ঠ এনেদৰে কয়। আমাৰ অসমীয়া বিয়া নামৰ সূত্ৰ ধৰি কালিদাসৰ শকুন্তলাৰ বিয়াক অসমীয়া কৰি তোলাৰ প্ৰচেষ্টা কৰিছিলোঁ এই গীতটিত। তেখেতে কোনটি গীতৰ কথা কৈছিল বাৰু? ক দল
3: প্ৰথম প্ৰহৰ ৰাত্ৰি।
0: একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব ক দলে। দ্বিতীয়টো পোনপটীয়া প্ৰশ্ন খ দললৈ। 1963 চনত নাজিৰাত অসম সাহিত্য সভাৰ 69তম অধিৱেশন অনুষ্ঠিত হয়। অধিৱেশনৰ সভাপতিত্ব কৰিছিল শেৱালী কবি ৰত্নকান্ত বৰকাকতিয়ে। এই অধিৱেশনৰে সাংস্কৃতিক সন্মিলনীৰ সভাপতিত্বৰ আসন অলংকৃত কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। সেই মহান অনুষ্ঠানৰ কবি সন্মিলনীত গাবলৈ তেওঁ এই তেজোদ্দীপ্ত গীতি কবিতাটি লিখে আৰু উপস্থিত অজস্ৰ বিয়াগুম পণ্ডিত কবি সাহিত্যিক আৰু শ্ৰোতা দৰ্শকৰ মাজত পাঠ কৰে। পিছত গীতৰ আকাৰ দিয়া কবিতাটো কি বাৰু? খ দল
4: প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক।
0: একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব খ দলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন গ দললৈ। এটি শ্ৰাব্যাংশ বাজিব।
5: তুম কবি আসাম গয়ে হো? মেৰা বচপন আসাম মে হি গুজৰা হে, সচ মে। মেৰি ৱাইফ ৱহি কি থি। শাদি কে বাদ হম দোনো ৱহি ৰহতে থে। হমে ও জগা বহুত আচ্ছি লাগে। ৱাট আ বিউটিফুল লাইফ। उस दिन से मुझे प्यार का मोहब्बत का एहसास होने लगा। यू नो आई एम एनिमेटर बाय प्रोफेशन। भुवन भाई के दो गानों का एनिमेशन का काम।
0: 2015 চনৰ মালায়ালাম চলচ্চিত্ৰ কানালৰ হিন্দী ডাবিঙৰ এটি শ্ৰব্যাংশ শুনিলো। মুখ্য চৰিত্ৰত অভিনয় কৰা মোহনলালৰ মুখত এই সংলাপটো শুনা যায়। ইয়াৰ পিছতে বাজি উঠে সুধাকণ্ঠৰ এটি কালজয়ী গীত। কোনটো গীত বাৰু? গ দল
2: বিস্তীৰ্ণ পাৰে।
0: আমি উত্তৰটো শুনি লওঁচোন।
5: ভুৱন ভাইকে দো গানো কা এনিমেশ্যন কা কাম মেনে হি কিয়া।
6: বিস্তীৰ্ণ পাৰে অহংখ জনরে হাহাকার
5: সচ মে। আজ জিস আদমি সে মে ট্রেন মে মিলা ও বহুত আচ্ছা হ্যায়। মুঝে ইয়কিন হ্যায় इसे मैं कहीं तो मिला हो। कहां मिला हो?
0: একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব গ দলে। এইটো ৰাউণ্ডৰ ঘূৰি কটাৰ বিপৰীত দিশৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন গ দললৈ। সুধাকণ্ঠৰ এটি অতি জনপ্ৰিয় গীত হৈছে বুকু হম হম কৰে। গীতটি তেখেতে কোনখন চিনেমাত অন্তৰ্ভুক্ত কৰিছিল বাৰু? গ দল
2: ৰুদালি।
0: বুকু হম হম কৰে খ দল
3: এৰাবাটৰ সুৰ।
0: ক দল
3: পিয়লি ফুকন।
0: এটাও দলৰ পৰা শুদ্ধ উত্তৰটো নাহিল। শুদ্ধ উত্তৰটো হৈছে মণিৰাম দেৱান। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খ দললৈ। এটি সৰ্বাংশ বাজিব, মনোযোগ দি শুনিব।

0: প্ৰশ্নটোলৈ আহিছোঁ। চমু প্ৰশ্ন, গীতিকাৰ এজন কোন আৰু চিনেমাখন কি বাৰু? খ দল।
1: চিনেমাখন জৱাহৰলাল চি ইন্দিৰা তক, আৰু গীতিকাৰজনৰ সম্পূৰ্ণ নামটো মনত নাই, মেহতা।
0: ক দল।
2: চিনেমাখনৰ নামটো নেহৰু টু ইন্দিৰা,
0: আৰু গীতিকাৰ
2: গীতিকাৰজন কোন নাজানো।
0: গ দল।
3: গীতিকাৰজন জুবিন মেহতা,
0: আৰু চিনেমাখন
3: জৱাহৰলাল চি ইন্দিৰা।
0: এটাও দলৰ পৰা শুদ্ধ উত্তৰটো নাহিল। শুদ্ধ উত্তৰটো হৈছে চিনেমাখনৰ নাম গান্ধী টু হিটলাৰ, আৰু গীতিকাৰ হৈছে নৰসিংহ মেহতা। এইটো ঘূৰ্ণনৰ অন্তিমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। গীতটি লিখিছিল ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, গীতটি গাইছিল মান্না দেয়ে। সুধাকণ্ঠৰ সুৰেৰে সজোৱা এই গীতটি বাণীবদ্ধ হৈছিল 1972 চনত। পিছত জুবিন গাৰ্গে নিজৰ মোৰ প্ৰিয় গীত এলবামত এই গীতটি গাই অন্তৰ্ভুক্ত কৰি গীতটিক অন্য এক মাত্ৰা প্ৰদান কৰিছিল। কোনটো গীত বাৰু, যিটো মূলতঃ গাইছিল মান্না দেয়ে কিন্তু জুবিন গাৰ্গে জনপ্ৰিয় কৰি তুলিছিল? ক দল।
2: গীতটো দিনৰ পোহৰ ৰংচঙীয়া।
0: গ দল।
4: নিয়ৰৰে ফুল।
0: খ দল।
2: পাঁচ।
0: আমি উত্তৰটো শুনি লওঁচোন।

0: আমি উত্তরটো শুনিলো। শুদ্ধ উত্তরটো হৈছে কাজললতা তোমাৰে নাম। আমাৰ তৃতীয় ৰাউণ্ডৰ অন্ত পৰিছে। তৃতীয় ৰাউণ্ডৰ অন্তত প্ৰাপ্তাংকসমূহ এনেধৰণৰ। তৃতীয় ৰাউণ্ডৰ অন্তত ক দলে লাভ কৰিছে 20 নম্বৰ, খ দলে লাভ কৰিছে 35 নম্বৰ আৰু গ দলে লাভ কৰিছে 35 নম্বৰ। আমি আমাৰ অন্তিমটো ৰাউণ্ডলৈ আগবাঢ়িছোঁ। নিয়মসমূহ একেই থাকিব। তৃতীয় ৰাউণ্ডৰ প্ৰথমটো পোনপটীয়া প্ৰশ্ন ক দললৈ। সুধাকণ্ঠে পৰিচালনা কৰা প্ৰথমখন চিনেমা হৈছে এৰাবাটৰ সুৰ। বিপি ফিল্মছৰ প্ৰযোজনাত চিনেমাখন নিৰ্মাণ কৰা হৈছিল। প্ৰশ্ন হৈছে বিপি ফিল্মছৰ সম্পূৰ্ণ ৰূপ কি বাৰু? কদল
1: ভূপেন প্ৰিয়ম ফিল্মছ।
0: একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিব কদলে। খ দললৈ পৰৱৰ্তী প্ৰশ্ন। পুনৰতে শ্ৰাব্যাংশ বাজিব, মনোযোগ দি শুনিব।

0: আমি সাব্যাংশটো শুনিলোঁ। খদললো পোনপটীয়া প্ৰশ্নটো। সুধাকণ্ঠৰ এটি গীত আছে, বোলো অ' মিচিং ডেকাতি, বজালি যে পেপাতি, সুৰেৰে সজালি দেখোঁ দিচাংমুখৰ নিশাতি, মিবু গালুং চোলাতি, পেৰে ৰুম্বেং চাদৰখন কিয়নো পিন্ধিলি। সুধাকণ্ঠই যিটো কাহিনী বা যি দুটা চৰিত্ৰক আলম লৈ গীতটি লিখিছিল, একেই কাহিনী বা চৰিত্ৰকে আলম লৈ জুবিন গাৰ্গৰ ৰিঙা ৰিঙা মন এলবামৰ এই গীতটি ৰচনা কৰা হৈছিল। ক'ব লাগে কাহিনীটো কি বা চৰিত্ৰ দুটা কি কি বাৰু? খদল
1: কাহিনীটো মিৰি জীয়ৰী,
0: চৰিত্ৰ দুটা
2: ধনবৰাও ৰতনী।
0: গদল
3: কাহিনীটো মিৰি জীয়ৰী আৰু চৰিত্ৰ দুটা জংকী আৰু পানেই।

0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব গদলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন গদললৈ। আজিৰ কুইজৰ সম্ভৱতঃ আটাইতকৈ সহজ প্ৰশ্নটো, সুধা কণ্ঠৰ সম্পূৰ্ণ নামটো কি আছিল বাৰু? গদল।
1: ডক্টৰ ভূপেন্দ্ৰনাথ হাজৰিকা।
0: গদল
1: ডক্টৰ ভূপেন্দ্ৰনাথ হাজৰিকা।
0: খদল
2: ভূপেন্দ্ৰ কুমাৰ হাজৰিকা।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খদলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন গদললৈ। সুধা কণ্ঠক 2019 চনত ভাৰতৰত্ন সন্মান প্ৰদান কৰা হৈছিল। আমি সকলোৱে জানো তেওঁৰ সৈতে আন দুজন ব্যক্তিক প্ৰদান কৰা হৈছিল এই সন্মান। তাৰে এজন যদি প্ৰণৱ মুখাৰ্জী হয়, আনজন কোন আছিল বাৰু যাক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল? গদল।
3: পাঁচ।
0: খদল
4: নানাজী দেশমুখ।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব খদলে। পৰৱৰ্তী পোনপটীয়া প্ৰশ্ন খদললৈ। 1954 চনত সুধা কণ্ঠ হেমাংগ বিশ্বাসৰ সহযোগত গুৱাহাটীত প্ৰথম গণনাট্য সংঘৰ অধিৱেশন পাতে। তেতিয়া নতুন অসমীয়া কাকতে ভূপেন হাজৰিকাৰ সৃষ্টিত এক অবাঞ্ছিত ঘ্ৰাণ পোৱা গৈছে বুলি তেওঁক আক্ৰমণ কৰিলে। সেই আক্ষেপতে তেওঁ এই গীতটি ৰচি ছোৱালীকেইজনীমানক মাতি আনি সেইবাৰ বিহুত কোৰাছ হিচাপে গোৱায়। পিছত এখন বোলছবিত গীতটি অন্তৰ্ভুক্ত কৰা হয়। ক'ব লাগে গীতটি কি আৰু বোলছবিখন কি? খদল।
5: বোলছবিখন মন প্ৰজাপতি
0: আৰু গীতটি,
5: গীতটো অনুমান কৰিছোঁ কোৰাছ শব্দটো দেখি জিলিকা বা লুইতৰে পাৰ নেকি?
0: গদল।
1: বোলছবিখন এৰাবাটৰ সুৰ
0: আৰু গীতটি,
1: গীতটি মই এনেই মনত কিবা এটা আহিছে কৈ দিওঁ আৰু,
0: কোৱা।
1: কোৰাছৰ লগত লিংক হ'বনে নাই নাজানো বাৰু, কপিলি কপিলি ৰাংধানী ছোৱালী।
0: আমি গদলত 5 নম্বৰ এটা দিম। বোলছবিখন শুদ্ধ হৈছে এৰাবাটৰ সুৰ আৰু গীতটি হৈছে ৰ'দ পোৱাবৰ কাৰণে মাতিবা নোকাক। আজিৰ কুইজৰ অন্তিমটো পোনপটীয়া প্ৰশ্ন কদললৈ। শেষৰটো প্ৰশ্ন, সুধা কণ্ঠ অসম সাহিত্য সভাৰ কিমান চনৰ কোন ঠাইত অনুষ্ঠিত অধিৱেশনৰ সভাপতি আছিল বাৰু? কদল।
1: নাজিৰা আৰু 1964।
0: গদল।
3: চনটো হৈছে 1993 আৰু জেগাখন হৈছে হেৰি শিৱসাগৰ।
0: একেবাৰে শুদ্ধ উত্তৰ, 10 নম্বৰ লাভ কৰিব গদলে। আমাৰ কুইজখনৰ ইমানতে অন্ত পৰিছে। আটাইকেইটা ৰাউণ্ডৰ অন্তত আমি প্ৰাপ্তাংকসমূহ ক'বলৈ ওলাইছোঁ। আটাইকেইটা ৰাউণ্ডৰ অন্তত কদলে লাভ কৰিছে 30 নম্বৰ, খদলে লাভ কৰিছে 55 নম্বৰ আৰু গদলে লাভ কৰিছে 60 নম্বৰ। ইয়াৰ পৰা আমি গম পালোঁ যে আজিৰ কুইজৰ বিজয়ী দল হৈছে গদল। আৰু গদলত আছিল,
1: নমস্কাৰ, মই ভাৰ্গৱী মেধি।
3: নমস্কাৰ, মই ৰাজকমল বৰা।
0: আজিৰ কুইজৰ দ্বিতীয় বিজয়ী দল হৈছে খ দল, 55 নম্বৰৰ সৈতে। আৰু খ দলত আছিল,
2: নমস্কাৰ, মই ৰদালী বৰুৱা।
4: নমস্কাৰ, মই প্ৰয়াস শৰ্মা।
0: আৰু আজিৰ কুইজৰ তৃতীয় বিজয়ী দল হৈছে ক দল, আৰু ক দলত আছিল,
6: নমস্কাৰ, মই আছিফুজ্জামান।
7: নমস্কাৰ, মই মৌখী বেজবৰুৱা।
0: তিনিওটা দলে সুন্দৰকৈ খেলিলে। প্ৰতিটো দলকে নিজৰ বাবে এজাউৰি হাত চাপৰি বজাবলৈ জনোৱা হ'ল। আমি ইমান পৰে সুধা কণ্ঠৰ সাংগীতিক যাত্ৰা আৰু বৰ্ণিল জীৱন সম্পৰ্কে কুইজৰ মাধ্যমেৰে আলোচনা কৰিলোঁ। কুইজ শেষ কৰা

0: সময় যিহেতু আহি পৰিছে, সেয়েহে আমি আজি বিদায় মাগিব লাগিব। এনেদৰে কুইজৰ মাধ্যমেৰে পুনৰ শ্ৰোতা দৰ্শকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ
1: প্ৰিয় যুৱ বন্ধু। চাওঁতে চাওঁতে এতিয়া আমাৰ অনুষ্ঠান সামৰাৰ সময় হৈ আহিল। আজিৰ অনুষ্ঠানটি শুনি আপোনালোকে নিশ্চয় ভাল পালে। পুনৰ এক নতুন দিনত এক নতুন শিতানৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোলৈকে আন্তৰিক অভিনন্দন জনাই আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অংকিতা মেধিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

0: যুবতরঙ্গ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত আজি ভূপেন হাজৰিকা জীৱন আৰু তেখেতৰ কৰ্মৰাজী সম্পৰ্কে এটি কুইজৰ অনুষ্ঠান আগবঢ়োৱা হ'ল। অনুষ্ঠানটি পৰিচালনা কৰিলে নয়নমণি হীৰাই আৰু ইয়াত অংশগ্ৰহণ কৰিলে আছিফুজ্জামান, ময়ূখ বেজবৰুৱা, প্ৰয়াস শৰ্মা, ৰ'দালী বৰুৱা, ৰাজকমল বৰা, ভাৰ্গৱ মেধিয়ে আৰু অনুষ্ঠানটি যুগুতাই আগবঢ়ালে অংকিতা মেধিয়ে। অনুষ্ঠানটিৰ প্ৰয়োজনীয় আছিল নিশা বৰুৱাৰ।
1: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্য কেন্দ্র, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবর্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 9864160507।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। ক্ষণিক পিছতেই অৰ্থাৎ 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী বাতৰি আৰু 5:05 পৰা পুনৰ বিপিন ভাৰতীৰ অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত অসমৰ হাৰগিলা আৰ্মীৰ বিষয়ে উল্লেখ, দুৰ্যোগ প্ৰশমন বিভাগৰ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনা হৈছে বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, আৰু ফিফা বিশ্বকাপ প্ৰতিযোগিতাত নিশা 12:30 বজাত নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা আৰু কানাডা মুখামুখি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই কাৰ্যসূচী উদ্বোধন কৰে। জিলাখনত এই কাৰ্যসূচীৰ জৰিয়তে 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হৈছে। তিনিদিনীয়াকৈ হ'বলগীয়া প্ৰতিষেধক প্ৰদান কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। চিৰাং জিলাৰ সদৰ কাজল গাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়ত আজি BTCৰ পাৰিষদ চুকুৰ সিং মুছাহাৰী আৰু জিলা আয়ুক্ত গকুল চন্দ্ৰ ব্ৰহ্মই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী উদ্বোধন কৰে। পলিঅ'মুক্ত দেশ গঢ়াৰ উদ্দেশ্যে এইবাৰ জিলাখনৰ মুঠ 57,570 শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰামকৃষ্ণ নগৰ, পাথাৰকান্দি, নীলামবজাৰ, কচুৱাদাম, গিৰিশগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032 বুথত প্ৰায় 2,08,264 শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাতো আজিৰে পৰা তিনিদিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত 1,69,967 শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হয়। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ 13 নম্বৰ ৱাৰ্ডৰ এমকৰোডক ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী নামেৰে নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ RRB অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত BTCৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাজ বসুমতাৰীয়ে অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মানকাছাৰ জিলাতো আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান অনুষ্ঠিত হৈছে। অভিযানৰ প্ৰথম দিনা আজি জিলাখনৰ 331টা টীকাকৰণ কেন্দ্ৰৰ 80,000ৰো অধিক শিশুক সামৰি লোৱা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সৰ তলৰ 41,883 শিশু সামৰি লোৱা হৈছে। ইয়াৰ বাবে জিলাখনত 245টা পলিঅ' বুথ স্থাপন কৰা হৈছে। কাৰ্বি আংলং জিলাত 94,000 শিশু সামৰি এই অভিযান আৰম্ভ কৰা হৈছে। ডিফু মাঞ্জাপথৰ ৰংখেলান নগৰ স্বাস্থ্যকেন্দ্ৰত এই অভিযানৰ উদ্বোধন কৰা হয়। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আৰু 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে। চলিত মাহত কলকাতাত INS দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ 3খন যুদ্ধ জাহাজ নৌসেনা বাহিনীক অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ 3খনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। জুনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DODOই ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা দীৰ্ঘ দূৰত্ববেদী ক্ৰুইজ ক্ষেপণাস্ত্ৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে DRDOই ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তুলিছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে অসমৰ হাৰগিলা আৰ্মীৰ কথা উল্লেখ কৰে। তেওঁ কয় যে অসমৰ কেতবোৰ ঠাইত হাৰগিলা চৰাই কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাৰগিলা চৰাইয়ে বাঁহ সজা গছ কাটি দিয়া হৈছিল। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে পক্ষীবিধক লৈ মহিলাৰ সৈতে বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে আলোচনা কৰে। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই আলোচনাত যোগদান কৰিবলৈ লয় আৰু গুৰুত্বৰ পৰিৱৰ্তনৰ সূচনা হয়। হাৰগিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাৰগিলা আৰ্মীৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানৰ শেষত জল সংরক্ষণত গুরুত্ব আরোপ করে প্রধানমন্ত্রীয়ে বৰষুণৰ প্ৰতি টোপাল পানী সংরক্ষণ করা উচিত বুলি মন্তব্য করে। কেচ দ্য ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নতুন দিল্লীত নিষ্পত্তি নোহোৱাকৈ থকা অসম চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে বুলি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰত সাংবাদিকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ মন্ত্ৰীগৰাকী নতুন দিল্লীত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
1: মই যিখিনি কথা দিল্লীত আলোচনা কৰিছোঁ সেইখিনি হৈছে বিশেষকৈ যিটো দুৰ্যোগ প্ৰশমন বিভাগৰ অথৰিটি বুলি কয় NDMA, গতিকে আমাৰ যথেষ্টখিনি প্ৰস্তাৱ তাত পেণ্ডিং হৈ আছে। সেই প্ৰস্তাৱৰ ভিতৰত আমাৰ যিটো ডিমা হাছাওকে ধৰি এটা ডাঙৰ লেণ্ডশ্লাইড হৈছিল, তাত 67 কোটি টকা আমি তাৰ কাৰণে দিয়া কথা আছিল, সেইটো কথা এটা চূড়ান্ত পৰ্যায় পাইছোঁ। তাৰ উপৰিও নতুন নতুন কিছুমান প্ৰস্তাৱৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশনৰ

0: ব্যাপকভাৱে নাৰিকল পুলি ৰোপণ, শালি ধানৰ কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয় যে তেওঁ নিজে আগতে খেতি কৰা নাছিলে কিন্তু এতিয়াৰ পৰা খেতি কৰিবলৈ চেষ্টা কৰিব। কৃষিমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি পীযুষ হাজৰিকাই প্ৰথমবাৰৰ বাবে নগাঁৱৰ পথাৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু আজি মধ্য অসমৰ অন্যতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও বিশ্ববিদ্যালয়ত উপস্থিত হয়। শিক্ষামন্ত্ৰীগৰাকীৰ আগমনৰ উপলক্ষে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী ডাঃ পেগুৱে বিশ্ববিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগত মত বিনিময়ৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা, পঞ্জীয়ক ডঃ ধ্ৰুৱজ্যোতি বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যত গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণৰ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ SRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে। ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত অসমৰ হাড়গিলা আৰ্মীৰ বিষয়ে উল্লেখ। দুৰ্যোগ প্ৰশমন বিভাগৰ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনা হৈছে বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত নিশা 12:30 বজাত নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা আৰু কানাডা মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।
1: चांद भी सो गया मगर नींद न आई मुझको। कौन था तू कि फिर न देखा तुझे। मिट गया ख्वाब आंख मरते ही। वो कौन है उससे तुम्हें वाकिफ भी नहीं हूं। जो मुझको किसी और का होने नहीं देता। हमें चाहिए था मिलना किसी अहदे मेहरबान में, किसी ख्वाब के यकीन में, किसी और आसमान पर, किसी और सरजमीन में।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো গয়া ৰাইজৰ চৰা। আগবঢ়াইছো আমাৰ গাঁও।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমাৰ গাঁও অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ গাঁও অনুষ্ঠানত আমি এটি গীত মাতৰ অনুষ্ঠান প্ৰচাৰ কৰিবলৈ লৈছোঁ। প্ৰথমে এটি নাম পৰিৱেশন কৰিছে তিলোত্তমা কলিতা, দীপামণি দেৱী, মমি দেৱী, মীনাক্ষী দেৱী, প্ৰেমলতা দেৱী, লিলি দেৱী, টংকেশ্বৰী দেৱী, আৰু বাদ্য সংগত কৰিছে বাবুল নাথ আৰু জিংকু নাথে।

0: দিহানামটি শুনিলে। এবাৰ মহিলাসকলে পৰিৱেশন কৰিছে এটি বিয়া নাম।
1: ৰুমালতে কৰো চিলাই আৰু গুঠো মোজা, আৰু গুঠো মোজা অত

ততে ততে মামই যতে ততে রাতি হলে পড়ি থাকিম পি।

बो ना कांदिया बो ओटो दिने आसी।

0: ইমান পৰে গীত মাতৰ অনুষ্ঠানটি শুনিলে, পৰিৱেশন কৰিলে তিলোত্তমা কলিতা, দীপামণি দেৱী, মমী দেৱী, মীনাক্ষী দেৱী, প্ৰেমলতা দেৱী, লিলি দেৱী, টংকেশ্বৰী দেৱী, আৰু বাদ্য সংগ্ৰহ কৰিলে দীপাংকৰ নাথ, বাবুল নাথ আৰু জিংকু নাথে। আজিৰ আমাৰ গাঁও অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: আমাৰ গাঁও অনুষ্ঠানটি শুনিলে যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। আজিৰ গোঁয়া ৰাইজৰ চৰা অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। আপোনাৰ দোকান, স্বাস্থ্য কেন্দ্র, বিদ্যালয়ৰ বিজ্ঞাপন প্ৰচাৰ কৰি ব্যৱসায়ৰ পৰিসৰ বঢ়াব পাৰে। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবর্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507 এই নম্বৰত। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 9864160507।

0: আকাশবাণী নগাঁও কেন্দ্রৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।
1: এই বাৰিষাকালত জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি ব্যৱস্থা ল'ব পাৰোঁ জানো আহকচোন। জাপানীজ এনকেফেলাইটিছ ভাইৰাছৰ দ্বাৰা হোৱা এবিধ জ্বৰ আৰু কিউলেক্স মহৰ এটি প্ৰজাতিয়ে এই ৰোগ বিয়পায়। প্ৰাকৃতিকভাৱে এই ভাইৰাছ গাহৰি, বগলী, কণামুচৰি জাতীয় প্ৰাণীৰ দেহত থাকে আৰু এই মহে গাহৰি, বগলী, কণামুচৰি আদিক কামুৰি মানুহক কামুৰিলে মানুহজনো এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয়। অতিপাত জ্বৰ, মূৰৰ বিষ, অস্থিৰতা, মূৰ্ছা যোৱা, অচেতন আদি জাপানীজ এনকেফেলাইটিছৰ লক্ষণ। এনে ৰোগীক উপযুক্ত চিকিৎসাৰ বাবে তৎক্ষণাত ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাওক। ৰাতি শোৱাৰ সময়ত সদায় আঁঠুৱা ব্যৱহাৰ কৰক। ঔষধযুক্ত আঁঠুৱা অধিক সুফলদায়ক। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ পৰা আঁতৰত ৰাখক। বাহিৰত কাম কৰোঁতে দীঘল হাতৰ চোলা, পেণ্ট ইত্যাদি পিন্ধি লওক। আমৈসকল, সন্ধিয়া সময়ত ঘৰৰ ভিতৰত ধূপ ধূনা দিয়ক। নিমপাত ব্যৱহাৰ কৰি বাহিৰত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিলে মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰি। ঘৰৰ ওচৰৰ অনাৱশ্যকীয় নলা নৰ্দমাবোৰ পুতি পেলোৱাৰ লগতে বুৱতি নলা নৰ্দমাবোৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখক। জাপানীজ এনকেফেলাইটিছৰ লক্ষণবোৰ দেখা দিলে চিকিৎসালয়ৰ পৰিৱৰ্তে বেজৰ ওচৰলৈ গৈ সময় নষ্ট নকৰিব। আঁঠুৱা নোলোৱাকৈ কেতিয়াও নুশুব। গাহৰি বা গাহৰিৰ গঁৰাল মানুহৰ বাসস্থানৰ লগত বা ওচৰত নাৰাখিব। খালী গাৰে কেতিয়াও নাথাকিব। সন্ধিয়া সময়ত ঘৰত ধূপ ধূনা নিদিয়াকৈ নাথাকিব। ঘৰৰ ওচৰৰ নলা নৰ্দমা আদি বন্ধ হৈ থাকিব নিদিব। আপোনালোকৰ এনে সমস্যাই দেখা দিলে ওচৰৰ আশাগৰাকীৰ লগত যোগাযোগ কৰিব।

শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰে। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

0: আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত উল্লেখ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন, দুৰ্যোগ প্ৰশমন বিভাগৰ কেইবাটাও প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনা হৈছে বুলি ৰাজহ মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত নিশা 12:30 বজাত নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা আৰু কানাডা মুখামুখি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা আজি মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাইয়ে বাঁহ সজা গছো কাটি দিয়া হৈছিল। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰে। তেওঁ মহিলাসকলৰ সৈতে হাড়গিলাৰ সৈতে জড়িত বৈজ্ঞানিক দিশসমূহ আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলস্বৰূপে লাহে লাহে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰে। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাড়গিলা আৰ্মীৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও মন্তব্য কৰে।
1: असम में एक पक्षी पाया जाता है, उस पक्षी का नाम है हरगीला। हरगीला एक दुर्लभ पक्षी है, ये प्रकृति को स्वच्छ रखने में अहम भूमिका निभाता है, लेकिन असम के कुछ इलाकों में लंबे समय तक इसे अशुभ माना जाता था। कई बार उन पेड़ों को भी काट दिया जाता था जिन पर हरगीला के घोंसले बने होते थे। सोचिए, एक ऐसा पक्षी जो पर्यावरण की सफाई में मदद करता है, वही हरगीला लोगों के डर का शिकार बन गया था। इसी दौरान जीव वैज्ञानिक पूर्णिमा देवी बर्मन ने ये सब देखा। उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया। उन्होंने महिलाओं से बात की, उन्होंने लोगों को विज्ञान के आधार पर समझाया। धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी, फिर एक बड़ा बदलाव शुरू हुआ। हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई। आज उन्हें हरगिला आर्मी के नाम से जाना जाता है।
0: শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুট ব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণক সৃষ্টিশীলতাক প্ৰতিফলিত কৰে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেল খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ নাগালেণ্ড চৰকাৰৰ দুটা আকৰ্ষণীয় পদক্ষেপ, নাগালেণ্ড বেবী লীগ আৰু নাগালেণ্ড মহিলা ফুটছাল লীগৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে 3 বছৰ সম্পূৰ্ণ হোৱা নাগালেণ্ড বেবী লীগৰ জৰিয়তে 5-10 আৰু 12 বছৰ বয়সৰ ল'ৰা ছোৱালীক ফুটবল খেলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। একেদৰে ফুটছাল হৈছে ইনডোৰ ফুটবল খেল আৰু এই খেলত প্ৰতিটো দলত 5জনকৈ খেলুৱৈ থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ সাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। ডিমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডঃ তপন দাসে এই কাৰ্যসূচী উদ্বোধন কৰে। জিলাখনত এই কাৰ্যসূচীৰ জৰিয়তে 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হৈছে। ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এই দিৱসৰ শুভাৰম্ভণি কৰা হয়। এই কাৰ্যসূচীত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শিশু আৰু মাতৃৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিষেধক অত্যন্ত ফলপ্ৰসূ বুলি প্ৰকাশ কৰে। এই কাৰ্যসূচীত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱিৰ, ধেমাজি জিলা যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জগতমোহন প্ৰসাদকে ধৰি স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। গোলাঘাট জিলাৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ শুভাৰম্ভণি কৰা হয়। অতিৰিক্ত জিলা আয়ুক্ত জিন্তু বৰাই এই কাৰ্যসূচী উদ্বোধন কৰে। জিলাখনত এই অভিযানৰ অধীনত 5 বছৰ বয়সলৈকে মুঠ 1,28,060 শিশুক লক্ষ্য কৰি লোৱা হৈছে। শিৱসাগৰ আদৰ্শ চিকিৎসালয়ত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্বনাথ জিলাতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। চৰাইদেউ জিলাত 5 বছৰ বয়সৰ 67,592 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে জিলাখনত 365টা প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে। শোণিতপুৰ জিলাত 1,49,000 শিশু সামৰি লোৱাৰ লক্ষ্যৰে পালছ পলিঅ' অভিযান আৰম্ভ কৰা হৈছে। তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই অভিযানৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। নতুন দিল্লীত নিষ্পত্তি নোহোৱাকৈ থকা অসম চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে বুলি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰত সাংবাদিকৰ আগত প্ৰকাশ কৰে। শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা প্ৰকাশ কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ'ব বুলিও তেওঁ কয়।
2: মই যিখিনি কথা দিল্লীত আলোচনা কৰিছোঁ সেইখিনি হৈছে বিশেষকৈ যিটো দুৰ্যোগ প্ৰশমন বিভাগৰ অথৰিটি বুলি কয় NDMA, গতিকে আমাৰ যথেষ্টখিনি প্ৰস্তাৱ তাত পেণ্ডিং হৈ আছে। সেই প্ৰস্তাৱৰ ভিতৰত আমাৰ যিটো ডিমা হাছাওকে ধৰি এটা ডাঙৰ লেণ্ডশ্লাইড হৈছিল, তাত 67 কোটি টকা আমি তাৰ কাৰণে দিয়া কথা আছিল, সেইটো কথা এটা চূড়ান্ত পৰ্যায় পাইছে। তাৰ উপৰিও নতুন নতুন কিছুমান প্ৰস্তাৱৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশ্যনৰ যিবিলাক ৰীতি নীতি আছিল, 16 ফাইনেন্স কমিশ্যনে সেইবিলাক অকণ সালসলনি কৰিছে। সালসলনি কৰাৰ ফলত আচলতে ডিজাষ্টাৰ ক'ত কিমান বেছি হয় সেইটো হিচাপে আবণ্টন হ'লে তেতিয়া আমি 15 ফাইনেন্স কমিশ্যনত সেইটো আছিলে। এই কথাটোৰ বিষয়েও আমি কিছু কথা আলোচনা কৰিলোঁ। তেখেতসকলে কৈছে যে আমাক প্ৰস্তাৱ দিয়ক, আমি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কাৰণে এইটো স্পেচিয়েলি বিবেচনা কৰিম।

0: এই বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিনো ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ পানী বিপদজনকভাৱে বৃদ্ধি পোৱাত জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ চিমেন নৈৰ প্ৰলয়ংকৰী বানত 60টা পৰিয়াল আবদ্ধ হৈ পৰাৰ লগতে চিমেন চাপৰি ৰেলৱে দলঙৰ তলত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি হৈছে। ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজ্জ্বলপুৰৰ 60টা পৰিয়াল বানত আবদ্ধ হৈ থকাত সম্প্ৰতি এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে বুলি জোনাইৰ বিধায়ক ভুৱন পেগুৱে প্ৰকাশ কৰিছে। তদুপৰি চিমেন নৈ ঢলে বহু পশুধনো উটুৱাই নিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে বৰ্তমান বান পৰিস্থিতি তদাৰক কৰি পৰিস্থিতিৰ বুজ লৈছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জলসম্পদ বিভাগৰ চাকৰিৰ নামত প্ৰবঞ্চনা কৰা এটা চক্ৰক উৎসাত কৰিবলৈ সক্ষম হৈছে। ভুৱা নিযুক্তিৰ এটা ঘটনাত অপৰাধ অনুসন্ধান বিভাগে শেহতীয়াকৈ নলবাৰীৰ গুণমণি বৈশ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। ইয়াকে লৈ জলসম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ গোচৰত এতিয়ালৈকে মুঠতে 7জন লোকক গ্ৰেপ্তাৰ কৰা হয়। চি আই ডিৰ তথ্য অনুসৰি চক্ৰটোৱে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বহু নিবনুৱাৰ পৰা হাজাৰৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছে। অভিযুক্ত লোককেইজনে ভুৱা নিযুক্তিপত্ৰ, নকল চৰকাৰী চিল আদি ব্যৱহাৰ কৰি চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিছিল। অপৰাধ অনুসন্ধান বিভাগে জনসাধাৰণক চৰকাৰী চাকৰিৰ বিষয়ে জানিবলৈ, সদায় চৰকাৰী মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ আৰু চাকৰিৰ নামত কাকো ধন নিদিবলৈ আহ্বান জনাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাজ্যত গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। যোৰহাটৰ প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সমাজকৰ্মী আজিজুৰ ৰহমানৰ আজি 74 বছৰ বয়সত মৃত্যু হয়। যোৱা শতিকাৰ 60ৰ দশকত যোৰহাটৰ বালিগাঁৱত ৰঞ্জিত ক্লাব ফুটবল দল গঠন কৰি উজনি অসমৰ ফুটবলৰ ক্ষেত্ৰখনত যোৰহাটক তেওঁ বিশেষ পৰিচয় দিবলৈ সমৰ্থ হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাৰগিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাৰগিলা আৰ্মীৰ বিষয়ে মন কী বাতত উল্লেখ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত নিশা 12:30 বজাত নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা আৰু কানাডা মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: শ্ৰোতাইদেউলৈ শুভেচ্ছা জনাইছোঁ আৰু মুকলি কৰিছোঁ আজিৰ আয়তী অনুষ্ঠান। আইদেউসকল, আপোনালোক সকলোৱে জানে যে আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক। এই শিশুসকলৰ স্বাস্থ্যৰ সুৰক্ষা, ক্ষুধা দূৰীকৰণ আৰু অপুষ্টিত যাতে নুভোগে তাৰ লগতে মাতৃসকলৰো স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ প্ৰকল্পৰ অধীনত অংগনবাড়ী কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে। এই অংগনবাড়ী কেন্দ্ৰসমূহে আমাৰ সমাজলৈ শিশুসকলৰ লগতে মাতৃসকলৰো স্বাস্থ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সেৱা আগবঢ়াই আহিছে। আহকচোন, আজি অনুষ্ঠানৰ যোগেদি আমি সেৱা আগবঢ়োৱা দুগৰাকী আয়তীৰ সৈতে কথা পাতোঁ। ক্ৰমে হিৰণ দেৱী বৰা আৰু ৰেখাৰাণী দেৱী। বাইদেউ নমস্কাৰ, আপোনালোক দুয়োকে আমি নমস্কাৰ জনাইছোঁ আৰু আমন্ত্ৰণ জনাইছোঁ আমাৰ এই আয়তী অনুষ্ঠানলৈ। হয়, আজিৰ অনুষ্ঠানৰ আমি প্ৰথমে আমি কথা পাতিব বিচাৰিছোঁ ৰেখাৰাণী দেৱী, আপোনাৰ ওচৰলৈ আমি প্ৰথমে আহিছোঁ বাৰু। কওকচোন, আপোনাৰ অংগনবাড়ী কেন্দ্ৰটি কোনখিনি ঠাইত, আপোনাৰ ঠাইডোখৰৰ কথা কওক, কোনখিনি ঠাইত আপোনাৰ অংগনবাড়ী কেন্দ্ৰটি আছে কওকচোন, আৰু তাৰ লগতে আপোনাৰ অংগনবাড়ী কেন্দ্ৰটিয়ে সামৰি লোৱা কিমান লোকক সামৰি লৈছে সেইখিনি বিষয়ে অকণমান জানিম কওক।
3: হয়, ধন্যবাদ। হয়, ৰহা ICDS প্ৰজেক্টৰ
2: হয়
3: ৰহাৰ 3 নং ৰজাগাঁও চেণ্টাৰক মই কৰ্মী। মোৰ কেন্দ্ৰটোৰ এলেকাৰ জনসংখ্যা হৈছে 318 জন। তাৰপিছত সেই 318 জনৰ লগতে আমি ধুনীয়াকৈ কাম বন কৰি আছোঁ। আৰু যেতিয়া এগৰাকী গৰ্ভৱতী

0: অৱস্থাৰ কথা আমি গম পাওঁ। আমি কেন্দ্ৰত আনি নাম চাম লিখি পঞ্জীয়ন কৰোঁ, তাৰপিছত আমি মোবাইলত পঞ্জীয়ন কৰোঁ। কৰাৰ পিছত আকৌ নাৰ্ছে আনি তেওঁক 3 মাহ পূৰ হোৱাৰ পিছত TT ফাৰ্ষ্ট ড'জটো দিয়ে
1: হয়
0: তেওঁৰ শিশুটো সুৰক্ষাৰ কাৰণে। তাৰপিছত আকৌ 4 মাহত তেওঁ ছেকেণ্ড ড'জটো পায়। যদি কেঁচুৱাত প্ৰথম বেবী হয় তেতিয়া 2টা বেজী পায়। তাৰপিছত যদি দ্বিতীয় সন্তান হয়, প্ৰথম বেবীটো 3 বছৰ যদি সম্পূৰ্ণ পূৰ হয় তেওঁ 2টা বেজী পাব, আৰু যদি 3 বছৰ পূৰ নহওঁতে আকৌ হয় তেতিয়া তেওঁ 1টা বেজীয়ে পাব।
1: হয় হয়
0: তাৰপিছত বেবীটো জন্ম হোৱাৰ পিছত, প্ৰথম জন্ম হোৱাৰ পিছত তেওঁ কলচামখিনি খোৱা হয়, হালধীয়া গাখীৰকণ। গাখীৰকণ খোৱাৰ পিছত তেওঁক BCGটো দিয়া হয়। 1.5 মাহত পেণ্টা ফাৰ্ষ্ট ড'জটো দিয়া হয়। তাৰপিছত আকৌ আছে 2.5 মাহত পেণ্টা ছেকেণ্ড ড'জ, 3.5 মাহত পেণ্টা থাৰ্ড ড'জটো দিয়া হয়। তাৰপিছত 9 মাহত মেজুল দিয়া হয়।
1: হয়, সন্তানটিৰ ক্ষেত্ৰত আপুনি মাকৰ কথা ক'লে।
0: হয়
1: হয় হয়। এতিয়া বাৰু আমি আহিছোঁ হিৰণ দেৱী বৰা বাইদেউৰ ওচৰলৈ। বাইদেউ
0: নমস্কাৰ। বাইদেউ
1: হয়, আপোনাৰ কেন্দ্ৰটিৰ কথা কওকচোন। আপোনাৰ কেন্দ্ৰটি ক'ত অৱস্থিত আৰু আপোনাৰ কেন্দ্ৰটিয়ে কিমান লোক সামৰি লৈছে?
2: হয়, মোৰ কেন্দ্ৰটো ৰহা ACDS প্ৰজেক্ট, ৰহা GP। মোৰ কেন্দ্ৰৰ নাম দক্ষিণ পশ্চিম ৰজাগাঁও অংগনবাদী কেন্দ্ৰ।
1: হয়,
2: মোৰ কেন্দ্ৰটোৰ এলেকা প্ৰায় মোৰ 390 ঘৰমান জনসংখ্যা সামৰি লৈ মোৰ কেন্দ্ৰটো। তাৰপিছত তাতে আছে মোৰ বেনিফিচাৰী প্ৰায় 20ৰ ওচৰা ওচৰি।
1: হয় হয়,
2: তেওঁলোকক লৈ কাম কৰি আছোঁ। শিশুখিনিৰ কথা বাৰু পিছলৈ আহিম। প্ৰথম আমি গৰ্ভৱতী মহিলা এগৰাকী আমাক যেতিয়া জনায় যে এনেকৈ তেওঁ MC তেওঁ ডেট হেৰি হৈছে, পিছুৱাইছে, তেতিয়া আমি তেওঁলোকক পৰামৰ্শ দিওঁ, তেওঁলোকক পেগা নিউজ প্লেটৰ দ্বাৰা মানে পৰীক্ষাটো কিমান সঁচা কনফাৰ্ম কৰিবৰ কাৰণে আমি তেওঁলোকক পৰামৰ্শ দিওঁ। তাৰপিছতে যেতিয়া কনফাৰ্ম হয় তেতিয়া আমি ANMৰ ওচৰত পঞ্জীয়ন কৰাওঁ। তাৰপিছত আমাৰ মোবাইল, আজিকালি আমি মোবাইলত কাম কৰিব লাগে, আমি মোবাইলৰ হেৰিটো আমি ৰেজিষ্ট্ৰেশ্যন কৰি পেলাওঁ। তাৰপিছত আমি প্ৰথম ANM থাকে আমাৰ লগত, আশা থাকে, তেওঁলোকক আমি প্ৰথম 3 মাহ হোৱাৰ লগে লগে প্ৰথম TT বেজীটো দি দিয়া হয়। তাৰপিছত 1 মাহৰ পিছত TT ছেকেণ্ড ড'জ দিয়া হয়। তেনেকৈ তেওঁলোকৰ ওজন, উচ্চতা, হিমগ্ল'বিন, সেইকেইটা আমি মানে সেইকেইটাৰ ওপৰত আমি লক্ষ্য ৰাখিব
1: লাগে আৰু। হয়,
2: তাৰপিছত ধৰক যদি তেওঁৰ কোনোবা গৰ্ভৱতী মহিলা তেনেকুৱা ওজন কম হৈছে সেইটো আমি চকু ৰাখিব লাগিব, বা ANM হ'লেও সেইটো মানে অলপ ৰিস্কি হেইট মানে ৰাখিব লাগে।
1: হয় হয়।
2: তাৰপিছত তেনেকৈ ধৰি লওক হিমগ্ল'বিন, সেইটো যদি কম থাকে সেইটোৰ ওপৰতো মানে নজৰ থাকে আৰু, সেইটো মানে অলপ ৰিস্কি হেৰিলৈ যায় আৰু।
1: হয় হয় হয়। বাইদেউ, আপুনি যে ক'লে যে হিমগ্ল'বিন অকণমান কম হ'লে অসুবিধা হয় বা আপোনাৰ স্বাস্থ্যকৰ্মীগৰাকীয়ে ক'লে, তাৰপিছত আপোনাৰ ফালৰ পৰা আপুনি তেওঁলোকক কেনেকুৱা পৰামৰ্শ প্ৰদান কৰে?
2: তেওঁলোকক পৰামৰ্শ এনেকৈ দিওঁ, তেওঁ যে মানে তেজটো কমি আছে, তেওঁ এনিমিয়াত ভুগিবলৈ গৈ আছে।
1: হয় হয়।
2: গতিকে তেওঁলোকক পৰামৰ্শ দিয়া হয়। এতিয়া আমাৰ ঘৰুৱা মানে লোকেল খাদ্যৰ ফালৰ পৰা আমি তেওঁলোকক ক'লা কচুটো খাবলৈ দিওঁ।
1: হয়,
2: মানে হেৰিটো ক'লা দিল, ঢেকীয়া, ফলজাতীয় বস্তু আমি ঘৰতে পোৱা মধুৰিআম, তেনেকুৱা জাতীয় মানে আইৰণযুক্ত খাদ্য আমি তেওঁলোকক খাবলৈ উপদেশ দিওঁ।
1: হয় হয়। তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ চিকিৎসা ল'লে, সন্তান প্ৰসৱ হ'ল। প্ৰসৱ হোৱাৰ পিছতো যথেষ্টখিনি কথা থাকে নহয় জানো, যে প্ৰসৱ কালে মানে এগৰাকী প্ৰসূতিৰ যতনৰ কথা কওকচোন অকণমান।
2: প্ৰসূতিৰ যতনৰ কথা ক'ব দিছে ন, প্ৰসূতিৰ যতন মানে এনেকুৱা হেৰিটো
1: যে সন্তানটি জন্ম হ'ল, সন্তানটি জন্ম হোৱাৰ পিছত সেই নৱজাতক আৰু লগতে মাকগৰাকীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে সহায়, কি ধৰণৰ আমি ব্যৱস্থা ল'ব লাগে?
2: হয়, শিশুটো যদি আমাৰ 2.5 কেজিতকৈ কম ওজনৰ হৈছে তেনেহ'লে আমি বহুত যত্ন কৰি ৰাখিব লাগিব। তাৰপাছত মাতৃগৰাকীকো আমি নজৰ দিব লাগিব। মাতৃগৰাকী সেইটো আইৰণ টেবলেটটো গৰ্ভ অৱস্থাৰ পৰা যিটো আইৰণ খাই আছে সেই আইৰণটো কণ্টিনিউ কৰি থাকিব লাগিব।
1: হয় হয়।
2: তেনেকৈ ধৰক খাদ্য পাতিত সেই আমাৰ ঘৰুৱাভাৱে হোৱা খাদ্য, যিবিলাক আইৰণযুক্ত খাদ্য, সেইবোৰ খাদ্য
1: খাবলৈ দিয়া হয়,
2: খাবলৈ কোৱা
1: হয়। এতিয়া যে আপুনি যে ক'লে 2.5 কেজিতকৈ কম হ'লে এটি সন্তান, সেই ক্ষেত্ৰত তেতিয়া কি কৰিব লাগে?
2: সেই ক্ষেত্রত শিশুটো ছমাহ কন্টিনিউ মাকৰ গাখীৰ খুৱাব লাগিব।
1: কেতিয়াবা আমি দেখা পাওঁ যে এগৰাকী মাতৃ হয়তো মানে দুগ্ধ দিয়াত হয়তো অকণমান তেখেত অপাৰগ হ'ব পাৰে, সেই ক্ষেত্ৰত তেতিয়া কি ব্যৱস্থা ল'ব?
2: সেই ক্ষেত্ৰততো এতিয়া ধৰি লওক একেবাৰে যেতিয়া উপায় নাথাকে তেতিয়া কিনা কিবা ব্যৱহাৰ
0: দেখুৱাই পেলাই কিবা ব্যৱস্থা
2: পৰামৰ্শমতে কৰিব লাগিব। কিন্তু বাচ্চাটো অসুখ হৈ থাকিলেও বা ডায়েৰিয়া কিবা হৈ থাকিলেও মাকৰ গাখীৰকণ খুৱাবই লাগিব,
1: খুৱাবই লাগিব।
2: মাকৰ কিবা অসুখ হৈ থাকিলেও মাকৰ
1: তাৰ লগতে ধৰক এতিয়া আপোনাৰ সন্তানটি হ'ল, হোৱাৰ পিছত মাকগৰাকী ঘৰলৈ আহিল সন্তানটি লৈ, তাৰপিছত চাফ চিকুণকৈ ৰখা বা পৰিৱেশটো, সেই মানে ঘৰুৱা পৰিৱেশটো কেনেকুৱা হ'ব লাগে বাৰু?
2: ঘৰুৱা পৰিৱেশটো খুবেই চাফ চিকুণ হ'ব লাগিব।
1: হয়,
2: কাৰণ বেবীটোৰ ক্ষেত্ৰত চাফ চিকুণতা যদি হেৰি নকৰে তেওঁক আৰু কিছুমান বেমাৰে আক্ৰমণ কৰিব পৰা সুবিধা থাকে। গতিকে তেওঁৰ লগত যিবিলাক কাপোৰ কানি ব্যৱহাৰ কৰিব সকলোবিলাক পা পৰিষ্কাৰ হ'ব লাগিব।
1: হয়,
2: খোৱা বোৱা ইত্যাদি পা পৰিষ্কাৰ হ'ব লাগিব।
1: হয়, কেনেকুৱা ধৰণৰ পৰিষ্কাৰ মানে পদ্ধতি কি ল'ব লাগে বাৰু, সেই বিষয়ে অকণমান কওকচোন।
2: পদ্ধতি মানে বেবীটোৰ লগত যিখিনি ধৰি লওক কাপোৰ কানি ব্যৱহাৰ কৰিব
0: ডেটল,
2: সেইখিনি চাফ চাবোনে ধোৱাৰ উপৰিও ডেটল পানীত হেৰি কৰি
1: সম্পূৰ্ণ ৰ'দত শুকুৱাব,
2: সম্পূৰ্ণ ৰ'দত দিব লাগিব।
1: হয় হয়, সম্পূৰ্ণ ৰ'দত শুকুৱা কাপোৰহে পিন্ধাব লাগে, নহয় জানো? তাৰ লগতে ধৰক এতিয়া শিশুটি মাকৰো হেৰি হ'ল, তাৰপিছত লাহে লাহে লাহে লাহে শিশুটি ছমাহ পাৰ কৰাৰ পিছত খোৱা বোৱাৰ যতনৰ কথা কওকচোন।
2: ছমাহ কণ্টিনিউ ছমাহ মাকৰ গাখীৰ খাব লাগিব, তাৰপিছত ছমাহ হৈ যোৱাৰ লগে লগে তেওঁ এটা অকণমান গোটাজাতীয় খাদ্য শিশুটোক দিব লাগিব, দিনটোত কমেও তিনিবাৰকৈ দিব লাগিব। তাৰপিছত তেনেকৈ ধৰি লওক দিনটোত তিনি টাইম গোটা, আজি যদি লুথুৰি খুৱাইছে দুমাহ এমাহ বা দুমাহ যদি লুথুৰি খুৱালে, তাৰপিছত তেনেকৈ ধৰি লওক খিচিৰিজাত খাদ্য বনাই তেনেকৈ সেইটো বঢ়াই বঢ়াই নি থাকিব লাগিব।
1: হয় হয় হয়, এতিয়া আমি আহিছোঁ শিশুৰ গোটা আহাৰৰ ক্ষেত্ৰলৈ, নহয় জানো? গতিকে ধৰক এতিয়া শিশু গোটা আহাৰ আপুনি ক'লে যে ন মাহৰ পিছত, হয় আমি ডাঙৰে যিখিনি খাওঁ সেইখিনিকে দিব পৰা যায়। হয়, আৰু তাৰ লগতে ধৰক এতিয়া শিশুটিয়ে এই যে মাকে জন্ম হোৱাৰ পিছতে দুগ্ধপান যে কৰে, কেতিয়ালৈকে কৰি থাকিব পাৰে?
2: ছমাহলৈকে মাক,
1: ছমাহলৈকেতো মাকৰ গাখীৰে খালে, তাৰ পিছততো তেওঁ গোটা আহাৰ অকণমানকে খাবলৈ ল'লে, তাৰ লগতে মাকৰ স্তনপান কৰাটো কিমান
2: জৰুৰী?
0: তিনিবছৰলৈকে কণ্টিনিউ কৰিব পাৰে, কিন্তু কিছুমান বাচ্চা তাতকৈও বেছি দিন কৰে,
1: বেছি দিন।
0: কিন্তু যেতিয়ালৈকে বাচ্চাটোৱে খাই থাকিবলৈ বিচাৰে মাকৰ কোনো প্ৰব্লেম নহয় তেতিয়ালৈকে খুৱাই থকাটো বেষ্ট
1: হয় নেকি?
0: হয়
1: হয় হয়, মানে তিনি বছৰ পিছলৈকে মানে পাৰে খোৱাবলৈ। হয়, এতিয়া আচলতে এটা এই যে মাকৰ মানে দুগ্ধ পান কৰা সময়খিনি এটা খুব সুন্দৰ পৰিৱেশ এটাৰ আচলতে প্ৰয়োজন হয়, সেই বিষয়ে অকণমান কওকচোন।
2: মাকে বোলে কামত ব্যস্ত হৈ আছে,
1: হয়,
2: শিশুটোক গাখীৰ দিয়া কামৰ কাৰণে ব্যস্ত হৈ থাকি শিশুটোক মানে গাখীৰ দিয়াটোত পলম কৰিব নালাগে।
1: হয়,
2: সময়ে সময়ে মানে জন্মৰ পিছৰ পৰা কমেও কণ্টিনিউ দুঘণ্টাৰ মূৰে মূৰে শিশুটোক গাখীৰ খুৱাব লাগে, আৰু গাখীৰ খুওৱা সময়নি
0: গৈ থাকিলেও যাতে সন্তানটো
2: জগাই
0: হৈ আছে তাক কেতিয়াও নেগলেক্ট কৰিব নালাগে, মানে জগোৱাই হ'লেও
1: খুৱাব
0: লাগে, গাখীৰ খুৱাব
1: লাগে। হয় হয়, কেনেকৈ
2: কোনোবা ধৰক ঘৰত আলহী আহিছে,
1: হয়
2: বোলে আলহীৰ কাৰণে শিশুটোক মানে গাখীৰৰ পৰা বঞ্চিত
0: পোৱা নাই,
2: হয়তো দেৰি কৰি নিছে, সেইটো কোনো কাৰণত কৰিব নালাগে।
1: হয় হয়, বাইদেউ এতিয়া আহিলোঁ যে আমি এটা গম পালোঁ যে শিশুটিক দুগ্ধপান কৰোৱাৰ ক্ষেত্ৰত মাকগৰাকী যথেষ্ট সচেতন হোৱা উচিত, আৰু তাৰ লগতে ধৰক এই যে এটি শিশুৱে সময়মতে খাইছে সময়মতে শুইছে, তাৰ লগতে ধৰক তাৰ কিবা অন্যান্য অসুবিধা যেনেকৈ ধৰক দেখাৰ ক্ষেত্ৰত হওক শুনাৰ ক্ষেত্ৰত হওক, সেই তেনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ সমস্যাবিলাক মাকগৰাকীয়ে কেনেকৈ গম পাব পাৰে বাৰু?
2: কেনেকৈ গম পাব মানে মাকগৰাকী ধৰি লওক সকলো সময়তে বেবীটোৰ লগত লাগি আছে,
1: হয়
2: মাকগৰাকীয়ে চোৱাটো সহজ বুলি মই ভাবোঁ।
1: হয়,
2: কাৰণ মাকগৰাকী এটা বেবী যদি চকুৰে ভালকৈ দেখিছে নে নাই, মাকে বেবীটো চকুলৈ চাব লাগিব,
1: হয়
2: বেবীটোৱে ক'লৈ চাই আছে, যদি মাকৰ চকুৱে চকুৱে পৰিছে তেনেহ'লে জানিব তেওঁ চকু ঠিকেই আছে,
1: হয় বা হাঁহিটো মাৰিছে বা কিবা এটা।
2: কিন্তু কাণৰ কথা ক'ব আহিছোঁ, কাণৰ কথাটো কেনেকুৱা, বেবীটোৱে কাণে ভালকৈ শুনিছে নে নাই, আমি বেবীটো ধৰক বিছনাত শুই আছে আমি নেদেখাকৈ এটা চাপৰি বজাই দেখাব পাৰোঁ, চাপৰিটো ফালে বা কিবা এটা শব্দ কৰি দেখাব পাৰোঁ, শব্দটোৰ ফালে চাইছে নে নাই, শব্দটোৰ ফালে চাইছে নে নাই, যদি শব্দটো হোৱা তেওঁ যদি এনেকৈ অকণমান মূৰটো বেঁকা কৰি চাইছে আমি জানিম যে তেওঁ কাণ ঠিকেই আছে।
1: হয় হয়, সেই তেনেকুৱা তেনেকুৱা সৰু সৰু কামখিনি আচলতে মাকেই মন কৰিব লাগিব নহয় জানো। হয়, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোক ধৰক বিদ্যালয়লৈ মানে আপোনালোকৰ ধৰক অনুষ্ঠানলৈ চেণ্টাৰলৈ আহিব পৰা হয়, কিমান বয়সৰ পৰা আপোনালোকৰ চেণ্টাৰলৈ আহিব পাৰে?
2: তিনি বছৰ।
1: তিনি বছৰ।

0: ল'লে, তাৰ পিছৰ পৰ্যায়খিনি কওকচোন, কেনেদৰে শিকোৱা বুজোৱাখিনি ক্ষেত্ৰত কি কি কৰে আপোনালোকে?
1: তাৰপিছত সেই তেনেকৈ মুক্ত কথোপকথন কৰি লৈ সিহঁতক ধুনীয়াকৈ উঠাচোন তোমালোকে, আমি প্ৰাৰ্থনা গাম, প্ৰাৰ্থনাটো গোৱালোঁ।
0: হয়, কি ধৰণৰ প্ৰাৰ্থনা গায় বাৰু অকণমান শুনোচোন।
1: প্ৰথমতে প্ৰাৰ্থনাটো

0: হয় এনেদৰে মানে তেওঁলোকক আহ্বান কৰে আৰু ভগৱানৰ আহ্বান কৰে,
1: বহুতো প্ৰাৰ্থনা আছে,
0: বহুতো প্ৰাৰ্থনা আছে, সদায় বেলেগ বেলেগ শিকায় চাগে, হয়। তাৰপিছত তাহাঁত তেওঁলোক চাগে তেতিয়াই মানে এটা নিজৰ হেৰিত আহি যায়,
1: আহি যায়
0: মানে মৰম এটা আহি
1: যায়, তাৰপিছত সিহঁতে নিজে জানে আৰু যে আমি ব্যায়াম অকণমান কৰিব লাগিব,
0: হয় অঁ ব্যায়ামৰ কথা আছে,
1: ব্যায়াম অকণ কৰে, কৰি মেলি লৈ পেলাই সিহঁতে আকৌ নিজৰ জেগাই জেগাই বহে,
0: হয়।
1: প্ৰথমতে সিহঁতক মানে এটা নিৰ্দিষ্ট হেৰিলৈ আনিবলৈ দিগদাৰ হয়, সিহঁতে কোনোবাটোৱে খেলা বস্তুকে উলিয়াই ল'লে, কোনোবাটোৱে মানে কোনোবাটোৱে কিতাপ এখনকে উলিয়ালে, বাইদেউ মই ৰং কৰিম, কোনোবাটোৱে খেলা বস্তুকে টানি আনিলে, বাইদেউ মই খেলি।
0: আজিকালিতো আপোনালোকৰ অংগনবাড়ী কেন্দ্ৰৰ যোগেদি শিশুসকলৰ কাৰণে মানে পঢ়া শুনাৰ ক্ষেত্ৰত বহুতো কিতাপ বা কালাৰ পেঞ্চিল এইখিনি বহুতখিনি আপোনালোকে যোগান ধৰা দেখা পাওঁ, হয় হয়। গতিকে শিশুসকল যথেষ্ট আগ্ৰহী নহয় জানো, হয়। তাৰপিছতে পঢ়া শুনাৰ কথা, এতিয়া পঢ়া শুনাৰ কথা বা ক টোকে বা অ টোকে আপোনালোকে লিখিবলৈ আপোনালোকৰ নিশ্চয় সেইটো ব্যৱস্থা আছে চাগে, এতিয়া কেনেকৈ শিকায় প্ৰথম সিহঁতক পেঞ্চিলডাল ধৰিবলৈ কেনেকৈ শিকায়?
2: পেঞ্চিলডাল ধৰিবলৈ মানে প্ৰথমে আমি শিকাওঁ, আমাক বৰ্ড দিছে নহয়,
0: হয়,
2: বৰ্ডত আমি তেওঁলোকক চক পেঞ্চিল দি দিওঁ, চক পেঞ্চিল বা যিটো ধৰি লওক হেৰি পেইনে আঁকা
0: বৰ্ডত আঁকা পেইন,
2: মাৰ্কাৰ পেইনে আঁকা বৰ্ডো আছে, তাতে আমি তেওঁলোকক হেৰিটো অভ্যাস কৰাই থাকোঁ,
0: হয়।
1: সিহঁতে যি মন যায় তাকে,
2: যি মন যায় তাকে আঁকিব দিওঁ,
1: কোনোবাটো কওঁ ফুল এটা আঁকা, কোনোবাটো কওঁ ভূত এটা আঁকা, কোনোবাটো কওঁ সাপ এটা আঁকা,
0: হয়,
2: তেনেকৈ কৰি মানে তেওঁলোকে ইটোৰ পিছত সিটো আগ্ৰহী হৈ আহি থাকে,
0: হয়।
2: তাৰপিছত পেঞ্চিলডাল ধৰিব নাজানিলে এনেকৈ ধৰিবা, এনেকৈ ধৰিবা, এনেকৈ লিখিবা, এনেকৈ শিকাই দিওঁ অলপ,
0: হয় হয়। তাৰপিছতে মানে প্ৰথম অ আ স্বৰবৰ্ণ আপোনালোকে তেনেকৈ শিকায়, আখৰৰ চিনাকিটো তেনেকৈ কৰায় নহয় জানো। এতিয়া আহাৰৰ ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ নিয়ম পালন কৰে?
2: আহাৰ খোৱাৰ আগতে আমি তেওঁলোকক হাত ধুৱাওঁ, চাবোন থাকে, চাবোনেদি হাত ধুৱাওঁ, হাত ধোৱাৰ নিয়মকেইটা আছে,
0: হয়,
2: নিয়মকেইটা শিকাই দিওঁ,
0: হয়। কি নিয়ম আছে বুলি ক'লে কওকচোন?
2: হাত ধোৱা নিয়ম আছে, প্ৰথমে চাবোন সানি লৈ হাত দুখন এনেকৈ দিব লাগিব,
0: হয়,
2: তাৰপিছত এইবোৰ মাজিব লাগিব,
0: হয়,
2: তাৰপিছত নখ কৰিব লাগিব। যিকেইটা ল'ৰা ছোৱালীয়ে ধৰি লওক অলপ বুজি পোৱা হয় তেওঁলোকক কৰাবলৈ ভাল আৰু, বুজি নোপোৱাখিনিৰ লগত অলপ প্ৰব্লেম হয়,
0: হয়। প্ৰব্লেম মানে আপোনালোকে কৰিবই লাগিব নহয় জানো, কাৰণ শিশুটিক আমি আগবঢ়াই কৰে, হয়। তাৰপিছত তেওঁলোকে তেনেদৰে আহাৰ গ্ৰহণ কৰে, হয়। আৰু এই যে পৰিষ্কাৰ পৰিচ্ছন্নতা এই কথাবিলাক আপোনালোকে কেনেকৈ শিকায় ল'ৰা ছোৱালীক?
1: শিকাওঁ মানে তেওঁলোকক ধুনীয়াকৈ সদায় গা পা ধুই আহিবলৈ দিওঁ,
2: কিবা এটা খালে,
0: হয়,
2: খোৱাৰ পিছত মানে সেই বাকলিটো ক'ত পেলাব লাগিব তেওঁলোকক এদিন দেখাই দিলে, তেওঁলোকে আমাতকৈ অলপ বেছিহে জানে,
0: বেছিহে জানে,
2: এদিন দেখাই দিলে ধৰি লওক এটা বেবীয়ে যদি কল এটা খাই বাকলিটো মাটিতে পেলালে, এটাই গৈ ডাষ্টবিনত পেলাই থৈ আহিলে, সেই ডাষ্টবিনত পেলাই থোৱা অহাটোৱে আকৌ ইয়াক কৈ দিব ইয়াত কিয় পেলাইছা, তাত যোৱা
0: তেনেকৈ তেনেদৰে শিকে। আৰু আপুনি কৈছে যে গা ধোৱা ঘৰতে গা পা ধুই আহিবলৈ চাফা চিকুণ হৈ আহিবলৈ কয় ন,
1: কেতিয়াবা কোনোবাটো শিশু মূৰত তেল অকণো নোহোৱাকৈ গোটেই আউলি বাউলি হৈ আহে, সিহঁতক কওঁ আই ইমান ধুনীয়াকৈ আহিছে চোৱাচোন, কাইলৈ পৰা তুমিও আহিবা দেই, তেনেকৈ
0: আপোনালোকে ধৰক আপোনালোকৰ চেণ্টাৰলৈ অহা ল'ৰা ছোৱালীখিনিৰ যতন তেনেদৰে ল'লে, তাৰ মাজতে মাজে মাজে বোধহয় আপোনালোকে গাঁৱৰ বিভিন্ন ঠাইলৈকো আপোনালোকে যাব লগা হয় চাগৈ, কেতিয়া কেতিয়া যায় বা কি কি কৰা হয় তেনেকুৱা ক্ষেত্ৰত?
2: তেনেকুৱা মানে কাৰোবাৰ যদি কিবা সমস্যা আছে আমি শুনিলো,
0: হয়, সমস্যা সমস্যাৰ কথা আছে আহে বাৰু,
2: কাৰোবাৰ ধৰি লওক বেবী এটা জ্বৰ হৈছে, জ্বৰ হৈছে বা কিবা ডায়েৰিয়া হৈছে, তেনেকুৱাত আমি খবৰটো ল'ব যাবই লাগে, কিন্তু মানে আৰু উপদেশখিনিও দিব লাগিব, ডায়েৰিয়া হৈছে ধৰি লওক আমি হেৰিটো অ' আৰ এছ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইখিনি কৈ থৈ অহা হয়, তাৰপৰা আকৌ

0: জ্বৰ চৰ হ'লে ডক্টৰক দেখাবলৈ কওঁ, তেনেকৈ কিবা পৰামৰ্শ দি আহোঁ।
1: হয়
0: তাৰোপৰি গৰ্ভৱতী কিজনী ঘৰলৈ যাবই লাগে, তেওঁলোকক বেজী ল'বলৈ মাতিব যাব লাগে। আকৌ তাৰ বাহিৰেও বেজীকেইটা লোৱাৰ পিছত চেকআপকেইটা কৰিবলৈ কাৰণে কাইলৈ ভেকচিন আছে আহিবা তোমালোকে বুলি মাতি থৈ আহিব লাগে, তেনেকৈ হোম ভিজিটকেইটা হৈ থাকে আৰু।
2: হয় হয়, মানে সম্পূৰ্ণৰূপে আপোনালোকে তেওঁলোকৰ লগত লাগি
1: হয় লাগি
2: থাকিব লগা
1: থাকিব
2: নহয় জানো। তাৰপিছত এতিয়া আমি আহিছোঁ বাৰু, এতিয়া এই সময় সময়খিনিতে এই যে মানে জহকালি অহাৰ লগে লগে, গৰমকালি অহাৰ লগে লগে আমি দেখোঁ যে মেলেৰিয়া বা অন্যান্য জ্বৰবিলাকৰ খুব প্ৰাদুৰ্ভাৱ ঘটা দেখা যায়, বাহকজনিত ৰোগবিলাকৰ। এই ক্ষেত্ৰত আপোনালোকে কেনেদৰে তেওঁলোকক সহায় কৰে?
0: মেলেৰিয়াটোৰ কাৰণে ধৰি লওক এতিয়াতো বাৰিষা দিন, মহৰ বহুত সমস্যা
2: সমস্যা
0: মহৰ সমস্যা, গতিকে আমি তেওঁলোকক কওঁ যে জমা কৰি পানী ক'ত মানে তেনেকৈ থ'ব নালাগে, জাবৰ জোঁথৰ সম্পূৰ্ণ ঘৰৰ পৰা একদম আউট কৰি থ'ব লাগে, তাৰপৰা মহে কণী পাৰে, মহৰ সেই মহ মহ কণী পাৰিলে মহ মহবোৰ বেছি হৈ যায়, আৰু আঁঠুৱা ব্যৱহাৰ নকৰাকৈ একদম শুব নালাগে, তেনেকুৱা কথাবোৰ মানুহবোৰ আজিকালিতো বহুতেই সতৰ্ক বাৰু, তথাপিতো তাৰ মাজতে দুই এঘৰ তেনেকুৱা থাকে।
2: কাৰণ যিহেতু আপোনালোকৰ কৰ্মই সেইখিনি নহয় জানো, গতিকে আপোনালোকে সতৰ্ক কৰাটো আপোনালোকৰ ফালৰ পৰা অতি জৰুৰী কথা, গতিকে আপোনালোক সেইখিনি ক্ষেত্ৰত সদায় সতৰ্ক হৈ থাকে নহয় জানো। তাৰ ক্ষেত্ৰত লগতে আমি আহিছোঁ যে জন্ম নিয়ন্ত্ৰণৰ কথা, যে বহুতত দেখা যায় যে জন্ম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিছু কিছু নিয়ম পালন কৰিব লগা হয় বা বাল্য বিবাহো আমি দেখোঁ, গতিকে আপোনালোকৰ অঞ্চলত কেনেকুৱা ধৰণৰ সেইখিনি কথা আপোনালোকে কেনেদৰে কৰে কওকচোন।
1: তেনেকৈ মানে ধৰক কিছুমান নতুন ছোৱালী কম বয়সতে বিয়া হৈ যোৱা, সিহঁতক আমি তেনেকৈ ক'বলৈ যাব লাগে যে তোমালোকে সজাগতা সেইটো হৈ থাকে, আমাৰ এন জি অ' ফালৰ পৰা মানুহ গৈছে বাৰু, তেনেকৈ আমি মানে কেইবাজনীও কেইবাগৰাকীও মানুহ আমি গোট খুৱাই পেলাই মানে তেনেকৈ এন জি অ'ৰ পৰা মানুহ মাতি পেলাই এইখিনি বুজাই দিয়া যায়। তাৰ বাহিৰেও ডক্টৰৰ ফালৰ পৰা ট্ৰিটমেণ্ট আছে, সেইবিলাক কৰিবলৈ লৈ যোৱা যায়, টেবলেট আছে, সেই তেনেকুৱাবিলাক কৰি থকা হয় আৰু, এ এন এমৰ লগত পতা হয় এইবিলাক কথা।
2: হয় হয়, এনেই আপোনাৰ অঞ্চলটিত ধৰক যিহেতু গাঁৱৰ পৰিৱেশত কেতিয়াবা আমি দেখোঁ যে বাল্য বিবাহৰ বহুত প্ৰচলন ঘটা দেখা যায়, তেনেকুৱা ধৰণৰ কিবা সমস্যা আছেনে? চাগে
1: থকাত আছে
2: আছে
1: আছে
2: হয়, কেনেকৈ বুজায় মানুহক
1: তেওঁলোকক, মানে আমি আমি বুজাই দিয়াতকৈ আমি তেওঁলোকক কেম্পলৈ মাতি লৈ যাওঁ,
2: মাতি লৈ
1: যিদিনা আমাৰ ভেকচিন হয় সেই ভেকচিনত মানে আশা ছুপাৰভাইজাৰ যায়, তাৰপিছত আমাৰ এ এন এম থাকে, আশা থাকে, এই গোটেই মানুহখিনিয়ে মানে ধুনীয়াকৈ বহাই লৈ পেলাই বুজাই দিয়া যায়।
2: আৰু তাৰ লগতে আপোনালোকৰ অঞ্চলটোত ধৰক এতিয়া ড্ৰাগছ সেৱনকাৰী, ধূমপান সেৱনকাৰী তেনেকুৱা ধৰণৰ লোক নিশ্চয় আছে চাগে, কেনেকৈ বুজায় তেওঁলোকক?
0: আছে।
2: হয় বাইদেউ, আপোনালোক যিহেতু দুয়োগৰাকী অংগনবাড়ী কেন্দ্ৰৰ একোগৰাকী সক্ৰিয় কৰ্মী নহয় জানো, গতিকে আপোনালোকক চৰকাৰৰ ফালৰ পৰা আপোনালোকক নিশ্চয় বহুতো হেৰি দিছে, প্ৰশিক্ষণ দিছে, গতিকে সেই প্ৰশিক্ষণৰ যোগেদি আপোনালোকে আৰু কি কি শিকিছে কওকচোন।
0: হয়, প্ৰশিক্ষণৰ যোগেদি আমি শিকিছোঁ বহু কথাই, তাৰ মাজতে আমাৰ ধৰি লওক যিবিলাক আমাৰ নিচাযুক্ত দ্ৰব্যই আমাৰ গোটেই পৰিৱেশটো নষ্ট কৰি দিছে, সেই পৰিৱেশটো আমি কেনেকৈ মানে কণ্ট্ৰল কৰিব লাগিব, তেনেকুৱাৰ ওপৰত আমি মাদক দ্ৰব্য সেৱন কৰা মানে যিজন যুৱকেই হওক বা যুৱতীয়ে হওক তেওঁ গাৰ্জেণ্টৰ ওচৰত আমি গৈ কাষ চাপিব লাগিব, তাৰপিছত গাৰ্জেণ্টক আমি ক'ব লাগিব যে তেওঁ যদি এনেকৈ মানে পৰিৱেশ নষ্ট কৰে তেনেহ'লে ওচৰ চুবুৰীয়া তেওঁৰ লগতে আৰু 10 জন বেয়া হোৱা হেৰি থাকে, গতিকে অতি বেয়ালৈ নাযাওঁতে আপোনাৰ সন্তানটো অলপ হ'লেও আপোনালোকে বুজাওক বা মানাওক, এনেকুৱা কথাবিলাক আমি কোৱা দৰকাৰ।
2: হয়, আচলতে আপোনালোকৰ যথেষ্ট দায়িত্ব নহয় জানো, মানে এটি শিশু মহিলা আৰু কিশোৰীৰ কথাও আহিছে বাৰু, গতিকে কিশোৰীসকলৰ ক্ষেত্ৰত আপোনালোকৰ কেনেকুৱা কৰণীয় কি কি, আপোনালোকে কি কি কৰে?
1: কিশোৰীসকলক আমি মানে ঘৰে ঘৰে নাযাওঁ, কেতিয়াবা টেবলেট চেবলেট দিব লগা হ'লে যাওঁ, কিন্তু আমি পেলু দিয়া যায়, তাৰপিছত আকৌ মাজতে আইৰণ দিয়া গৈছে, তাৰপিছত এনেই আমি বেজী কেম্পলৈকে মাতি লওঁ চবকে, কিশোৰীকো মাতোঁ, আকৌ আমাৰ কেতিয়াবা ধৰক পোচন পখেৰা হেৰিটো থাকে নহয় সেইবোৰ তাত তেতিয়া মাতি আনি গোটেই কথাখিনি সিহঁতক।
2: হয়, এই যে পোচন পখেৰা কথা ক'লে যে তাত আপোনালোকে শিশুসকলৰ লগতে কিশোৰীসকলৰ বাবে কি কি মানে দৰকাৰী কথা প্ৰয়োজনীয় কথা কি কি কয় কওকচোন, পোচন পখেৰাৰ কামখিনি কি কি হয় মানে আচলতে?
0: সেইখিনি গোটেই কথাখিনি আমাৰ পুষ্টিৰ লগত জড়িত হয়,
2: পুষ্টিৰ লগত জড়িত হয়, মানে খোৱা বোৱা আমাৰ আচলতে কেনেকুৱা হ'ব লাগে বা দৈনন্দিন আমাৰ

0: খাদ্য কেন্দ্ৰত
1: কেনেকুৱা
0: কেনেকুৱা
1: হ'ব
0: হ'ব
1: লাগে
0: লাগে,
1: সেইখিনি কথা
0: আমি
1: অকণমান
0: কি
1: জানো।
0: কি বস্তুৱেদি কেনেকুৱা বস্তু মানে ৰান্ধিব পাৰোঁ টেষ্ট হোৱাকৈ, তেনেকুৱা কিছুমান আমাৰ পোচন পোখৰাত আছে।
1: হয় তেনেকুৱা এবিধ
0: তেল
1: খাদ্যৰ কথা
0: কমাই খাব
1: কওকচোন।
0: লাগে,
1: হয়
0: তাৰপিছত
1: আৰু
0: নিমখ
1: জানো,
0: নিমখ কমকৈ খাব লাগে, কেঁচা নিমখ খাব নালাগে, চেনি কমাই খাব লাগে, সেই তেনেবিলাক হেৰি দেখুওৱা যায় আৰু কোৱা যায়।
1: কোৱা যায়
0: কেন্দ্ৰৰ যোগেদি আমি পাব্লিক হেল্থ মিটিং পাতিব লাগে,
1: হয় হয়
0: সেই মিটিংবিলাকতে আমাৰ মাহত দুখনকৈ মিটিং পাতিব লাগে। সেই মিটিঙতে আমি মাতোঁ যিখিনি মানুহ আহে, তাতে আমি পা পৰিষ্কাৰৰ বিষয়ে ক'ব লাগে, কিশোৰীসকলৰ বিষয়ে ক'ব লাগে, তাতে আমি কিশোৰীসকলকো নিমন্ত্ৰণ দিওঁ আহে। আমি এই যে বাল্য বিবাহ হেৰিটোৰ ওপৰত আমি তেওঁলোকক ভালকৈ বুজাই দিওঁ।
1: হয় হয় হয় বাইদেউ, যিয়ে নহওক বাৰু বহুখিনি কথাই পাতিলোঁ শুনিলোঁ। শেষত আপোনালোকৰ অনুষ্ঠানৰ যোগেদি আপোনালোকে শিশুসকলক গীত মাতৰ যোগেদি পঢ়া শুনা কৰায় নহয়
0: হয়
1: জানো, কাৰণ তেওঁলোক তেতিয়াহে আকৰ্ষিত হ'ব।
0: হয়
1: সেই আকৰ্ষিত হোৱাকৈ যে আপোনালোকে গীতসমূহ পৰিৱেশন কৰে, তাৰে
0: হয়
1: এটি দুয়োগৰাকী পৰা গীত এটি শুনো গাওকচোন তেনেহ'লে।
0: হয় ঠিক আছে এটি মানত।

0: ধৰণৰ
1: হয়, তাৰ যোগেদি কি কি শিকিলে ল'ৰা ছোৱালী আচলতে, যে বাওঁফাল সোঁফাল সোঁফাল তাৰপিছতে আগলৈ পিছলৈ এনেকৈ শিকালে নহয় জানো? আৰু তাৰ লগতে খোৱা বোৱাৰ ক্ষেত্ৰত তেনেকুৱা গীত আছে নিশ্চয়, মানে কি খালে ভাল হয়, কি কি খাব লাগে আমি, তেনেকুৱা ধৰণৰ গীত কি আছে বাৰু শিশুসকলৰ?

0: পকাম পকা পকা আমবোৰ পেট ভৰাই খাম।
1: হয়, এতিয়া মানে বতৰৰ আমৰ আম খোৱাৰ কথা তেনেকৈ শিকালে। এতিয়া ধৰক বতৰৰ ফল মূল যে খোৱা ভাল, বা আমি যে দৈনিক আমাৰ খাদ্য তালিকাখনত আমি থলুৱা বস্তুবিলাক খাব লাগে, সেইখিনি আচলতে শিশুসকলৰ লগতে বোধহয় আপোনালোকে মাতৃসকলক বেছিকৈ বুজাব লগা হয়, নহয় জানো? কাৰণ মাতৃসকলেহে তৈয়াৰ কৰি তেওঁলোকক খোৱাব। সেই ক্ষেত্ৰত আপোনালোকে কেনেকৈ বুজায় মাকক?
2: মাকক কেনেকৈ বুজাওঁ মানে, যোৱাকালি বন্ধ আছিলে, পৰহি দিনা মোৰ চেণ্টাৰতে হৈছে। মই ঘৰৰ পৰা এটা মধুৰিয়াম আনিলোঁ। মধুৰিয়ামটো মানে বহুত ডাঙৰ মধুৰিয়াম, পকা মধুৰিয়াম। তাৰপিছত তাৰে এটা শিশুৱে খালে, কাটি দিছোঁ ধুনীয়াকৈ, সহায়িকাগৰাকীয়ে কাটি দিছে, এটা শিশুৱে ধুনীয়াকৈ খাইছে। তাৰপিছত এটা শিশুক দিছোঁ, হাত পাতি
1: নলয়
2: নেখাওঁ বুলি কৈছে। তাৰপিছত হেৰি মাকৰ হাতত দিব বিচাৰিলে, মাকে কৈছে নেখায় খি। তাৰপিছত মই বোলো তোমালোকৰতো সেইটোৱে ভুল, তেওঁ যে তেওঁ ল'ৰাটোক যে সৈমান কৰাব পাৰিলে, কৈছে পকা হেৰি মধুৰিয়াম পকাটো ভাল নাপায়। বোলো ভাল নাপায় সেইটো পিছৰ কথা, কিন্তু মধুৰিয়ামটোৰ ভিতৰত কি আছে সেইটোহে মেইন কথা। তুমি সোৱাদ নহ'লেও তুমি এটা বুদ্ধি কৰি খুৱাই দিব লাগিব। তুমি কি বুদ্ধি কৰিবা, তুমি নিজে অকণমান খাই দেখুৱাই, ময়ো বেয়া পাওঁ, তেওঁ কৈছে ময়ো বেয়া পাওঁ পকা মধুৰিয়াম, মই কেঁচাটোহে ভাল পাওঁ। মই বোলো নহয়, বেয়া পালেও কিছুমান বস্তু কৰিব লাগে। তুমি ল'ৰাটোক খুৱাবলৈ হ'লে তুমি কি কৰিব লাগে জানানে? তুমি খোৱা নোখোৱা সেইটো পিছৰ কথা, কিন্তু তুমি ল'ৰাটোক দেখুৱাই দিব লাগিব, চোৱা মই খাইছোঁ, চোৱা বা কি ধুনীয়া মিঠা লাগিছে দেই, খোৱা খোৱা খোৱা, এইটো বহুত ভাল ধুনীয়া বস্তু, তুমি তেনেকৈ খুৱাই দিব লাগে। তুমি নেখাওঁ বুলি যে ক'লা, গতিকে তোমাৰ ল'ৰাটো নেখায়।
1: সেই ক্ষেত্ৰত সেইকাৰণে মাকগৰাকী বেছি সজাগ হ'ব লাগিব, হয় জানো? হয় হয়।
2: কিন্তু ইগৰাকী গাৰ্জেন তেনেকুৱা নহয়, তাই নিজে নেখালেও ল'ৰাটোক মানে বুদ্ধি কৰি কৰি খোৱা কেপাচিটিটো আছে।
1: হয়, গতিকে মানে আপোনালোকৰ কেন্দ্ৰৰ যোগেদি আপোনালোকে যিমানেই চেষ্টা কৰিছে বা কৰিব লাগে, তাৰ লগতে মাকহঁতো সজাগ হ'ব লাগিব, নহয় জানো? হয় বাইদেউ, বহুখিনি কথাই শুনিলোঁ, জানিলোঁ। আপোনালোকৰ সৈতে আজি কথা পাতি ভাল লাগিল। আমি আগলৈও কথা পাতিম, আৰু কথা জানিম আপোনালোকৰ পৰা। তেনেহ'লে আজিৰ কথা বতৰা আমি ইমানতে সামৰিছোঁ।
2: নমস্কাৰ, ধন্যবাদ।
1: আইদেউসকল, ইমান পৰে শিশুসকলৰ স্বাস্থ্যৰ সুৰক্ষা, ক্ষুধা দূৰীকৰণ আৰু অপুষ্টিত যাতে নুভোগে, তাৰ লগতে মাতৃসকলৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে আমাৰ চৰকাৰৰ তৰফৰ পৰা স্থাপন কৰা অংগনবাড়ী কেন্দ্ৰৰ দুগৰাকী কৰ্মী আমি হিৰণ দেৱী বৰা আৰু ৰেখাৰাণী দেৱীৰ সৈতে আমি ইমান পৰে কথা পাতিলোঁ। আজিৰ কথাৰ বতৰা আমি ইমানতে সামৰিলোঁ, আৰু আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিবলৈ লৈছোঁ। ধন্যবাদ, নমস্কাৰ।
3: আয়তি অনুষ্ঠানটি শুনিলে, অনুষ্ঠানটি যুগুতাই আগবঢ়ালে নিহাৰিকা শইকীয়াই।
4: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBI কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
7: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
8: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
7: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
8: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
7: অকুলাছ আই হস্পিটেল।
8: খুটিকটীয়া হৈমৰ গাঁও নতুন GD হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
7: পুনৰ কৈছো 6000-6783-83।
8: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
9: হেৰা শুনাচোন, কালিলৈ জলজীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
8: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জলজীবন মিশন, হোটেল, শপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্রতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত এল ডি পি, জি আৰ পি, জিংক পানী টেংকীৰ লগতে এইচ ডি পি পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
9: হয় নেকি?
8: হয়, গতিকে পলম নকৰি আজিয়ে যোগাযোগ কৰক নগাঁও জিলাৰ পানীখাইটিৰ দৈনিক বজাৰৰ সমীপৰ শইকীয়া এণ্টাৰপ্ৰাইজৰ সৈতে। ফোন নম্বৰটো লিখি লওক 7002268634। লিখিলেনে?
9: লিখিলো 7002268634।
7: শইকীয়া এণ্টাৰপ্ৰাইজৰ টেংকী, য'ত বহে পানীৰ চিন্তা কেতিয়াও নাথাকে।
8: শইকীয়া এণ্টাৰপ্ৰাইজ, মজবুত আজি, নিশ্চিন্ত কাইলৈ।
3: এয়া আকাশবাণী নগাঁও। এইখিনিতে আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। কাইলৈ পুৱা 5:55 যোৱাৰ লগে লগেই আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰ মুকলি কৰা হ'ব। আকাশবাণী দিল্লী কেন্দ্ৰৰ হিন্দী আৰু ইংৰাজী বাতৰি শুনিবলৈ পাব ক্ৰমে 6:00 আৰু 6:05। পুৱা 6:15 উপাসনা, 6:30 কৃষি আলোচনা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 7:00 আৰু 7:05। সুপ্ৰভাত অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:15। 7:30 গীতৰ অনুষ্ঠান মূৰ্চনা। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব ক্ৰমে 8:00 আৰু 8:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9:00 আৰু 9:15। 9:20 আগবঢ়োৱা হ'ব কথাশিল্প মোৰো এটা সপোন আছে। কাইলৈ অনুষ্ঠানটিৰ তৃতীয় খণ্ডটি আগবঢ়োৱা হ'ব। 9:40 প্ৰচাৰ কৰা হ'ব শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী। দিনৰ 10:00 সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি আৰু 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব। ইয়াৰ মাজতে দিনৰ 12:00 হিন্দী বাতৰি ক্ৰমে 11:00

বাৰ বাজি পাঁচ মিনিট, এক বাজি চল্লিছ মিনিট আৰু বিয়লি তিনি বজাত অসমীয়া বাতৰি, দুই বজাত মিড ডে নিউজ ইন ইংলিছ আৰু দুই বাজি পোন্ধৰ মিনিটত মিড ডে নিউজ ইন হিন্দী আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। যুৱ তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব বিয়লি চাৰে চাৰি বজাত, সন্ধ্যা পাঁচ বজাত হিন্দী বাতৰি, পুনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে সন্ধ্যা পাঁচ বাজি পোন্ধৰ মিনিট, ছয় বজাত, ছয় বাজি পঞ্চল্লিছ মিনিট, সাত বজাত আৰু নিশা ন বাজি পঁচিছ মিনিটত। কাইলৈ সন্ধ্যা পাঁচ বাজি পঁচিছ মিনিটত প্ৰচাৰ কৰা হ'ব আমৈ অনুষ্ঠান, পাঁচ বাজি পঞ্চল্লিছ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিদ্যাৰ্থীৰ অনুষ্ঠান, ছয় বাজি দহ মিনিটত কৃষকবাণী অনুষ্ঠানৰ পুনৰ প্ৰচাৰ আগবঢ়োৱা হ'ব, ছয় বাজি চল্লিছ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ক্ৰীড়া আলোচনীৰ অনুষ্ঠান, কাইলৈ সন্ধ্যা সাত বাজি কুৰি মিনিটত আধুনিক গীতৰ অনুষ্ঠানটি ৰূপায়িত কৰিব দিগন্ত ভাগৱতীয়ে, চাৰে সাত বজাত হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী, নিশা আঠ বাজি দুই মিনিটত আগবঢ়োৱা হ'ব মোৰ প্ৰিয় গীত, আঠ বাজি বত্ৰিছ মিনিটত লোকসংগীতৰ অনুষ্ঠান। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইন শুনিবলৈ পাব ক্ৰমে আঠ বাজি পঞ্চল্লিছ মিনিট আৰু ন বজাত, কাইলৈ নিশা ন বাজি পোন্ধৰ মিনিটত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব, কাইলৈ নিশা চাৰে ন বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উস্তাদ বিলাস খাৰ চিতাৰ আৰু উস্তাদ জাকিৰ হুছেইনৰ তবলাবাদনৰ যুগলবন্দী আগবঢ়োৱা হ'ব আৰু উস্তাদ গোলাম খাৰ কণ্ঠৰ ঠুমৰি শুনিবলৈ পাব, আৰু দহ বজাত কাইলৈ দিনটোৰ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব। এয়া আকাশবাণী নগাঁও, ক্ষন্তেক পিছতেই আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত প্ৰকাশ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা, ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ প্ৰতি সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিশুসকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ, জলসম্পদ বিভাগৰ চাকৰি নামত প্ৰবঞ্চনা কৰা এটা চক্ৰ, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উৎখাত আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতৰ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত। সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা আজি মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে।
1: অসম মে এক পক্ষী পায়া জাতা হে উস পক্ষী কা নাম হে হাড়গিলা। হাড়গিলা এক দুৰ্লভ পক্ষী হে ये प्रकृति को स्वच्छ रखने में अहम भूमिका निभाता है, लेकिन असम के कुछ इलाकों में लंबे समय तक इसे अशुभ माना जाता था। कई बार उन पेड़ों को भी काट दिया जाता था जिन पर हर गिला के घोंसले बने होते थे। सोचिए, एक ऐसा पक्षी जो पर्यावरण की सफाई में मदद करता है, वही हर गिला लोगों के डर का शिकार बन गया था। इसी दौरान जीव वैज्ञानिक पूर्णिमा देवी बर्मन ने ये सब देखा। उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया। उन्होंने महिलाओं से बात की, उन्होंने लोगों को विज्ञान के आधार पर समझाया। धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी, फिर एक बड़ा बदलाव शुरू हुआ। हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई। आज उन्हें हरगिला आर्मी के नाम से जाना जाता है।
0: শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুট ব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণক সৃষ্টিশীলতাক প্ৰতিফলিত কৰে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেল খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ নাগালেণ্ড চৰকাৰৰ দুটা আকৰ্ষণীয় পদক্ষেপ, নাগালেণ্ড বেবী লীগ আৰু নাগালেণ্ড মহিলা ফুটছাল লীগৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে তিনি বছৰ সম্পূৰ্ণ হোৱা নাগালেণ্ড বেবী লীগৰ জৰিয়তে পাঁচৰ পৰা দহ আৰু বাৰ বছৰ বয়সৰ ল'ৰা ছোৱালীক ফুটবল খেলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। একেদৰে ফুটছাল হৈছে ইনডোৰ ফুটবল খেল আৰু এই খেলত প্ৰতিটো দলত পাঁচজনকৈ খেলুৱৈ থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈও অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7-মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় 5,000 ৰোগী একে সময়তে সেৱা আগবঢ়াব পৰাকৈ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে উন্নত চিকিৎসা, শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ পানী বিপদজনকভাৱে বৃদ্ধি পোৱাত জোনাই, চিমেন চাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চিমেন নদীৰ বিধ্বংসী বানে আজি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ঘটনাৰ খবৰ পোৱাৰ পাছতেই ৰেল বিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। ইফালে ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজ্জ্বলপুৰৰ 60টা পৰিয়াল বানত আবদ্ধ হৈ থকাত সম্প্ৰতি SDRFএ উদ্ধাৰ অভিযান চলাই আছে বুলি জোনাইৰ বিধায়ক ভূপন পেগুৱে প্ৰকাশ কৰিছে। তদুপৰি চিমেন নৈৰ ঢলে বহু পশুধনো উটুৱাই নিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূপন পেগুৱে বৰ্তমান বান পৰিস্থিতি তদাৰক কৰি পৰিস্থিতিৰ বুজ লৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
2: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ হাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ডঃ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত 5 বছৰ বয়সলৈকে 1,99,551টি শিশুক সামৰি লোৱা হৈছে। এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজি এই দিৱসৰ কাৰ্যসূচীত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শিশু আৰু মাতৃৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিষেধক অত্যন্ত ফলপ্ৰসূ মাধ্যম বুলি কয়। গোলাঘাট জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সলৈকে মুঠ 1,28,060 শিশুক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ বাবে সমগ্ৰ জিলাখনত মুঠ 872টা টীকাকৰণ বুথ স্থাপন কৰা হৈছে। শিৱসাগৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাং জিলাত এইবাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুঠ 57,570টি শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। শ্ৰীভূমি জিলাতো 1,032টা বুথত প্ৰায় 2,08,264টা শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। গোৱালপাৰা জিলাত এই অভিযানৰ অধীনত 1,69,967 শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। মানকাছৰ জিলাত আজি প্ৰথম দিনা জিলাখনৰ 331টা চিতাকৰণ কেন্দ্ৰত 80,000ৰো অধিক শিশুক সামৰি লোৱা হৈছে। বিশ্বনাথ জিলা, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ আৰু শোণিতপুৰ জিলাতো পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত 1,86,907টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জলসম্পদ বিভাগৰ চাকৰিৰ নামত প্ৰবঞ্চনা কৰা এটা চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে। ভুৱা নিযুক্তিৰ এই ঘটনাত অপৰাধ অনুসন্ধান বিভাগে শেহতীয়াকৈ নলবাৰীৰ গুণমণি বৈশ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। ইয়াকে লৈ জলসম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ গোচৰত এতিয়ালৈকে মুঠতে 7 জন লোকক গ্ৰেপ্তাৰ কৰা হয়। চি আই ডিৰ তথ্য অনুসৰি চক্ৰটোৱে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বহু নিবনুৱাৰ পৰা হাজাৰৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছে। অভিযুক্ত লোককেইজনে ভুৱা নিযুক্তি পত্ৰ, নকল চৰকাৰী চিল আদি ব্যৱহাৰ কৰি চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিছিল। অপৰাধ অনুসন্ধান বিভাগে জনসাধাৰণক চৰকাৰী চাকৰিৰ বিষয়ে জানিবলৈ, সদায় চৰকাৰী মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ আৰু চাকৰিৰ নামত কাকো ধন নিদিবলৈ আহ্বান জনাইছে। অসম চৰকাৰৰ নিষ্পত্তি নোহোৱাকৈ থকা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে বুলি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তে প্ৰকাশ কৰিছে। কলিয়াবৰত আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। শেহতীয়াকৈ তেওঁ নতুন দিল্লীত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।
3: মই যিখিনি কথা দিল্লীত আলোচনা কৰিছোঁ সেইখিনি হৈছে বিশেষকৈ যিটো দুৰ্যোগ প্ৰশমন বিভাগৰ অথৰিটি বুলি কয় NDMA, গতিকে আমাৰ যথেষ্টখিনি প্ৰস্তাৱ তাত পেণ্ডিং হৈ আছে। সেই প্ৰস্তাৱৰ ভিতৰত আমাৰ যিটো ডিমা হাছাওকে ধৰি এটা ডাঙৰ লেণ্ডশ্লাইড হৈছিল, তাত 67 কোটি টকা আমি তাৰ কাৰণে দিয়া কথা আছিল, সেইটো কথা এটা চূড়ান্ত পৰ্যায় পাইছিল। তাৰ উপৰিও নতুন নতুন কিছুমান প্ৰস্তাৱৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশনৰ যিবিলাক ৰীতি নীতি আছিল, 16 ফাইনেন্স কমিশনে সেইবিলাক অকণ সালসলনি কৰিছে। সালসলনি কৰাৰ ফলত আচলতে ডিজাষ্টাৰ ক'ত কিমান বেছি হয় সেইটো হিচাপে আবণ্টন হ'লে তেতিয়া আমি 15 ফাইনেন্স কমিশনত সেইটো আছিলে। এই কথাটোৰ বিষয়েও আমি কিছু কথা আলোচনা কৰিলোঁ। তেখেতসকলে কৈছে যে আমাক প্ৰস্তাৱ দিয়ক, আমি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কাৰণে এইটো স্পেচিয়েলি বিবেচনা কৰিম।
2: কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলি পঞ্চায়তৰ বৰকছাৰী গাঁৱৰ পথাৰত ভূঁই ৰোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞানসন্মতভাৱে নাৰিকল পুলি ৰোপণ, শালিধানৰ কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয় যে পূৰ্বে খেতি কৰাৰ কোনো অভিজ্ঞতা নাই যদিও তেওঁ এতিয়াৰে পৰা কৃষি কাৰ্যৰ সৈতে জড়িত হ'বলৈ চেষ্টা কৰিব। কৃষিমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি পীযুষ হাজৰিকাই প্ৰথমবাৰৰ বাবে নগাঁৱৰ পথাৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে। কাৰ্যসূচীত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত দেৱাশীষ শৰ্মাও উপস্থিত থাকে।
0: গোৱালপাৰা জিলাৰ কুমৰিবিল নামনি অসমৰ ভিতৰতে এখন বৃহৎ জলাশয়। পশ্চিম গোৱালপাৰা বিধায়ক পবিত্ৰ ৰাভাই আজি এই বিলখনত উপস্থিত হৈ মাছৰ পোনা এৰি দিয়াৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিলখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলোৱা হ'ব বুলি প্ৰকাশ কৰে।
4: মোৰ সমষ্টিত এইটো চাৰিটা বিল আছে, চাৰিটা বিলৰ ভিতৰত এই বিল এটা মোৰ অন্যতম বিল। এই বিলটো আজি মাছ এৰি দিছোঁ মই, এতিয়া মই ভাবোঁ এই মাছটো অকল এই নামনি অসম বুলি নহয় সমগ্ৰ অসমতে বা নৰ্থ ইষ্টতে আমি যদি এইটো চবেই মীন পালনবিলাকে যদি মাছটো চাপ্লাই দিব পাৰে সেইবোৰ আমি আশা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা কৰণীয় যি থাকিব বিভাগীয় কৰ্তৃপক্ষৰ লগত কথাটো পাতি কিমান মাছ উৎপাদন কৰিব লগা আছে, ইয়াৰ পৰা যাতে অসম বাহিৰৰ যাতে আমি পঠাই দিব পাৰোঁ সেই বস্তুটো আমি চাব লাগিব, যাতে আমাৰ গোৱালপাৰা জিলাৰ আৰু ৰেভিনিউ যাতে জেনেৰেট হয়। এই ৰেভিনিউ জেনেৰেট হোৱাৰ কাৰণে আমি কাম কৰিম একেলগে। আমাৰ ইয়াতে পৰ্যটক স্থলৰ কাৰণে মই অলৰেডি প্ৰপজেল দিছোঁ, তো মই ভাবোঁ তেওঁ নিশ্চয় চিন্তা চৰ্চা কৰিব। আৰু মই ভাবোঁ পৰ্যটক যেতিয়া গুৱাহাটী আহিব, গুৱাহাটীৰ পৰা ছেকেণ্ড আমি ক'ত যাম সেইটো গোৱালপাৰা বুলি ক'বলৈ অনাগত দুই বছৰৰ পিছত আপোনালোকে গম পাব।
0: উল্লেখযোগ্য যে প্ৰায় 274 হেক্টৰ এলেকা আগুৰি থকা এই বিলখনত উৎপাদন হোৱা মাছৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱাৰ লগতে মৎস্যপালকসকলে মাছ পালন কৰি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে। বজালী জিলাৰ পাঠশালাত আজি ভাৰতীয় ইতিহাসৰ গৌৰৱ সংৰক্ষণৰ লক্ষ্যৰে বজালী জিলা ইতিহাস সংকলন সমিতি গঠন কৰা হয়। পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ জিলা পৰ্যায়ৰ সমিতিখন গঠন কৰা হয়। সভাত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ডঃ গজেন্দ্ৰ অধিকাৰীয়ে কয় যে ভাৰতীয় ইতিহাস বিশ্বৰ অন্যতম প্ৰাচীন আৰু সমৃদ্ধ ইতিহাস। ঔপনিৱেশিক যুগত একাংশ ব্ৰিটিছ ইতিহাসবিদে বিকৃতভাৱে উপস্থাপন কৰা ভাৰতীয় ইতিহাসৰ পৰিৱৰ্তে তথ্যভিত্তিক প্ৰকৃত ইতিহাস সমাজৰ আগত দাঙি ধৰাই ইতিহাস সংকলন সমিতিৰ মূল লক্ষ্য। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আজি মধ্য অসমৰ অন্যতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও বিশ্ববিদ্যালয়ত উপস্থিত হয়। শিক্ষামন্ত্ৰীগৰাকীৰ আগমনৰ উপলক্ষে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী ডাঃ পেগুৱে বিশ্ববিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগত মত বিনিময়ৰ লগতে চাৰিবছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে। সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা, পঞ্জীয়ক ডঃ ধ্ৰুৱজ্যোতি বৰুৱাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ

নহব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। আমালৈ বাতৰি অহা পৰলৈকে আয়াৰলেণ্ডে 10 অভাৰত 3টা উইকেট হেৰুৱাই 60 ৰাণ কৰি খেলি আছে। যোৱা শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক 37 ৰাণত পৰাস্ত কৰি 1-0 অগ্ৰগতি লাভ কৰে। ভাৰতে এই শৃংখলাত সমতা স্থাপনৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিশুসকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ। জলসম্পদ বিভাগৰ চাকৰিৰ নামত প্ৰবঞ্চনা কৰা এটা চক্ৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উৎখাত। আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতৰ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান সমান্তৰালভাৱে শুনি আছে নিউজ অন এয়াৰ মোবাইল এপতো। এতিয়া আগবঢ়োৱা হৈছে এটি কথিকা, বিষয় অসমীয়া ভাষাৰ জতুৱা ৰূপ। পূৰ্বে প্ৰচাৰিত এই কথিকাটি আগবঢ়াইছে ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাই।
1: সত্যনাথ বৰাই তেখেতৰ বহল ব্যাকৰণৰ এঠাইত কৈছে, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ প্ৰত্যেক ভাষাৰ এটা লগত উপজা ধৰণ আছে। সেই ধৰণ এৰি আন ধৰণত কথা ক'লেও লগৰ মানুহে বুজিব পাৰে, কিন্তু কোনেও সেই ধৰণ সলাই কথা নকয়। সত্যনাথ বৰাই কোৱা লগত উপজা ধৰণটোৱেই হ'ল জতুৱা ঠাঁচ। ঠাঁচ শব্দই সাঁচ বুজায় আৰু জতুৱা শব্দৰ আভিধানিক অৰ্থ হ'ল নিজ জাতত থকা, নিজৰ জাতৰ বস্তুৰ দৰে হোৱা, বিজতৰীয়া নোহোৱা। প্ৰতিটো ভাষাৰ ঠাঁচ সুকীয়া সুকীয়া, আৰু সেই সেই ঠাঁচ সেই সেই ভাষাৰ বেলিকা জতুৱা। আমাৰ ওচৰ চুবুৰীয়া হ'লেও বংগদেশৰ লোকসকলে বঙলা ভাষা যিদৰে কয় বা লিখে, আমি অসমীয়াই সেইদৰে নকওঁ আৰু নিলিখোঁ। তেনেকৈ কোৱা বা লিখা উচিতো নহয়। আমাৰ ভাষাৰ লগত উপজা ধৰণটোত কোলেহে বা লিখিলেহে কথাখিনি আমাৰ নিজৰ জাতত থাকিব, নিজৰ জাতৰ বস্তুৰ দৰে হ'ব আৰু বিজতৰীয়া নহ'ব। অসমীয়া শব্দ ব্যৱহাৰ কৰিলেই অসমীয়া ভাষা নহয়। নহয় অসমীয়ালৈ আখৰে আখৰে ভাঙি ক'লে বা লিখিলেও, অসমীয়া শব্দখিনি নিজা সাঁচত ঢালি কামত লগালেহে ক'ব খোজা কথাষাৰ খাজে খোপে খাই পৰে। ৰায়চাহাব ফণীধৰ চলিহাৰ বিষয়ে বেণুধৰ শম্মাই কোৱা কাহিনী এটা মনত পৰিছে। ফণীধৰ চলিহাই হেনো 1885 চনত চৰকাৰী চাকৰি এটাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা এটা দিছিল। আনজন প্ৰতিযোগী আছিল কেম্পবেল চাহাব। অসমীয়া প্ৰশ্নকাকতত চলিহাই পাইছিল 100ৰ ভিতৰত 30 নম্বৰ আৰু কেম্পবেলে পাইছিল 100ৰ ভিতৰত 70 নম্বৰ।
2: बहुत अच्छी फॉर्म में है, नेदरलैंड्स के विरुद्ध शानदार 55 रन की पारी उन्होंने खेली थी। विकेटों के चारों तरफ स्ट्रोक लगाए थे, 38 गेंदों में ये 55 रन उन्होंने बनाए थे, और साउथ अफ्रीका के विरुद्ध भी 31 रन की शानदार पारी थी, और बांग्लादेश के विरुद्ध भी अर्धशतक बनाया था। स्मृति मानधना इस समय स्ट्राइक पर, और लूसी हैमिल्टन की ये पहली गेंद, बाएं हाथ की तेज गति की गेंदबाज लूसी हैमिल्टन, जिन्होंने स्टंप्स के बीचों बीच गुड लेंथ पर यह गेंद डाली थी, जिसे सीधे बल्ले से वापस गेंदबाज की तरफ खेला था स्मृति मानधना ने। लूसी हैमिल्टन एक बार फिर से ओवर द विकेट, ओवर पिच गेंद, सीधे बल्ले से ड्राइव किया, मगर सीधा मिड ऑफ पर खड़ी फील्डर के पास, रन बनने की कोई संभावना नहीं। आरंभक जो बल्लेबाज हैं भारत के, वो काफी महत्वपूर्ण हैं, और पारी में अगर मजबूती बनानी है तो आरंभक जोड़ी से साझेदारी दरकार होगी भारतीय टीम को, और इस बात को बखूबी जानती हैं ये दोनों बल्लेबाज शफाली वर्मा

0: स्मृति। स्मृति सामना करने के लिए तैयार। इस बार ये गेंद लेग स्टंप के बाहर फ्लिक कर दिया गया डीप फाइन लेग क्षेत्र पर। रन भागने का मौका स्मृति के पास, जब तक गेंद को फील्ड करके वापस थ्रो किया जाए, एक रन भागने का मौका। भारत का खाता खुला, स्मृति एक भारत एक, बिना किसी विकेट पर। ल्यूसी हैमिल्टन, जिनकी गेंदों में थोड़ा उछाल थोड़ी मूवमेंट देखने को मिली है, इन तीनों गेंदों में उन्होंने इन स्विंग डाली है स्मृति मानधना को, और बल्ले के बीचों बीच लेते हुए इन गेंदों को खेला है स्मृति ने, जो ये बताता है कि पूरी तरह से आत्मविश्वास में फॉर्म में अच्छी बल्लेबाजी कर रही हैं। एक अच्छी साझेदारी की जरूरत रहेगी भारत को यहां पर। तीन गेंदों में एक रन। ल्यूसी हैमिल्टन ऑस्ट्रेलिया की तरफ से गेंदबाजी करती हैं। शफाली वर्मा अब सामना करेंगी। ओवर द विकेट ल्यूसी हैमिल्टन की ये गेंद, ओवर पिच कवर ड्राइव किया मगर स्ट्रोक में ज्यादा जान नहीं, सीधी फील्डर के हाथ में गेंद, जिसकी वजह से रन बनने की कोई संभावना नहीं। शफाली वर्मा ने ये पहली गेंद बल्ले के बीचों बीच लेते हुए खेली। शफाली वर्मा का बल्ला बुलंद है इस वर्ल्ड कप में, अच्छी बल्लेबाजी की है उन्होंने, स्पिन गेंदबाजी के विरुद्ध काफी आत्मविश्वास से खेले हैं वो, विकेट के चारों तरफ स्ट्रोक खेले हैं, और इस वर्ल्ड कप में उनकी बल्लेबाजी में ये देखा गया कि ज्यादा क्रॉस बैट से नहीं खेल रही हैं, विशेष तौर पर स्पिन गेंदबाजी के सामने वी शेप में स्ट्रोक लगाने का प्रयास किया है। ल्यूसी की अगली गेंद शॉर्ट ऑफ लेंथ बैकफुट पर जाकर इसे कट किया बैकफुट पॉइंट क्षेत्र पर, जब तक अपनी बाईं तरफ भागकर गेंद को फील्ड करेंगी डीप बैकफुट पॉइंट से फील्डर, एक रन भागने का मौका शफाली वर्मा के पास। पांच गेंदों में दो रन भारत के इस पहले ओवर में। लॉर्ड्स के इस खूबसूरत मैदान में भारत और ऑस्ट्रेलिया का यह मुकाबला, विकेट अब तक बिल्कुल सटीक सपाट, बल्ले पर अच्छी तरह से गेंद आती हुई। उसी की अगली गेंद इस ओवर की आखिरी, सीधी गेंद ऑफ स्टंप के बाहर, ड्राइव करना चाहती थी, बल्ले का भीतरी किनारा लेती हुई गेंद स्क्वायर लेग क्षेत्र पर गई, जब तक गेंद को फील्ड किया जाए भागकर एक रन पूरा किया। एक रन के साथ भारत का स्कोर तीन इस पहले ओवर की समाप्ति के बाद।
1: तुम रिपोर्ट्स लाई हो ना?
2: नहीं, मुझे लगा तुम लाए हो।
1: तुम हो ही भुलक्कड़।
2: भूल बस इतनी है कि तुमसे शादी कर
3: ली। जानिए आभा के बारे में।
2: आभा
3: यानी आयुष्मान भारत हेल्थ अकाउंट, जहां आप अपने मेडिकल रिकॉर्ड सुरक्षित रख सकते हैं और जब चाहें और जहां चाहें ये रिपोर्ट्स दिखा सकते हैं। आभा, सेहत के सफर में आपका हम सफर। आज ही आभा ऐप डाउनलोड करें या डायल करें 1-4-4-7-7।
4: Cautious start by India here at the crucial match. India after first over, they are three without loss. So Smriti Mandhana and Shefali Verma doing what they're supposed to. They are not taking anything lightly. They are positioning, waiting for the ball, and that's what they're going to do, because this match is going to be a crucial and very crucial for India's point of view, because these two players need to put in a partnership, put runs on board. They have won the toss. They need to put runs on board and to put pressure in Australia's mighty powerful Australians. They need to do something different this time. Kim Garth is now bowling from further end from us, and Smriti is going to take the strike. Goodland delivery, no movement there of footwork, plays with a soft hand back to the bowler, and no damage done. So 1.1 over, 3 runs without loss. Shefali Verma and Smriti Mandhana at crease, and as I mentioned, this is going to be very very important match for India if they are to progress further in the World Cup, and they need to do something which builds a platform, and then later on when Jemima Rodrigues, Harmanpreet and Richa Ghosh comes in, that they give a platform to go. Leg delivery on the middle stump, slashes it down to boundary line, going in the area of deep mid wicket for 4 runs. What a great shot this has been.
5: Ye laga abha ka choka.
4: She actually got the ball quite early. There was a great movement, places herself in the middle and middles that ball towards the square leg boundary for 4. A lovely shot coming on from Smriti. That shows the confidence that she has. She's middling the ball really well and very calm-headed. Gets the first boundary for India. India now 7 without loss. 1.2 overs. Here's Kim Garth for the third delivery. Goes farther from the umpire. Again, a short length delivery. Drives in the same direction. And the same results again a very, very similar shot, this one, and gets a boundary for her.
5: ये लगा आभा का चौका.
4: So two boundaries coming off two balls, that sets the Indian that they are not going to take anything lightly. Again, a similar kind of ball, positions herself, went on the back foot and drives it along the ground, and no chase possible for the fielders there. Got two boundaries, two valuable boundaries for India. India score moves on to 11, 1.3 overs, 11 without loss. If you look at the fielding position, there's one gully, point, cover, deep cover, mid on, mid off. This is the ball which she waited for it to play it with the soft hand, and by the time ball rushes to cover region, no damage done, batsman still intact in her crease. It is Smriti Mandhana of 10 runs in 8 balls. Shefali at the other end haven't faced much balls today. She is just faced 2 balls and scored a single in that. 1.4 overs gone, 11 without loss India. It needs to be seen that what intent they need to show. Again, went on the back foot, drives it nicely, but there's a good fielding there at the point region. And with that, nicely collected throw back to the wicketkeeper. And there's a kind of clapping between the Australians. They are boosting each other's confidence here. 11 for no loss, second over in progress. So India starting cautious. There's nothing they are going to give away in the air. Both the shots that they have played today, it's all along the ground that we could see. And that's what the coach Amol Muzumdar wanted from these two, to spend some time in the middle, see the ball nicely, and then they change shift the gears. This time on the leg side, there was a bad delivery, I would say. Glanced it down, she missed an opportunity to drive it. And that ends the over number two, India 11. Without loss.
6: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है. टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें. कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है. यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है. आप अकेले नहीं है, मदद बस एक कॉल दूर है.
0: लॉर्ड्स के मैदान पर भारत और ऑस्ट्रेलिया के बीच ये मुकाबला चलता हुआ. आईसीसी टी20 मुकाबलों की अगर बात करें तो ऑस्ट्रेलिया ने अब तक 53 मैचेस खेले हैं.
7: बातरी खोते मौय भास्वती देवी एटियर प्रधान बातरी खोमोहोल. প্রধানমন্ত্রী নরেন্দ্র মোদীক আজি পরিবেশ সুরক্ষা আর বহনক্ষম উন্নয়নের ক্ষেত্র লওয়া নেতৃত্বর সিসিলির সর্বোচ্চ সন্মান গার্ডিয়ান অব দ্য ব্লু হরিজন প্রদান করা হয়। গৃহমন্ত্রী অমিত শাহ, বৈদেশিক পরিক্রমা মন্ত্রী ডক্টর এস জয়শঙ্কর আর প্রতিরক্ষা মন্ত্রী রাজনাথ সিংয়ে প্রধানমন্ত্রী মোদীক সিসিলির সর্বোচ্চ সন্মান লাভ করার অভিনন্দন জ্ঞাপন করেছে। আকাশবাণীর মন কি বাত অনুষ্ঠানের যোগেদি প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি দেশ বিদেশের জনসাধারণের সঙ্গে মত বিনিময় করে। বিগত কেইবাদিনো ধৰি ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্মপ্ৰবাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া শুনক বিতং বাতৰি। তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিত যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দ্বীপৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। ছিচিলিৰ ৰাষ্ট্ৰপতি ডক্টৰ পেট্ৰিক হাৰ্বিডিয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহত সেউজ আন্দোলনৰ লগতে অৰ্থনৈতিক উন্নয়ন, জলবায়ু সুৰক্ষা, সামুদ্ৰিক সম্পদৰ ব্যৱহাৰ আৰু সৰু দ্বীপৰাষ্ট্ৰসমূহৰ উন্নয়নৰ উচ্চাকাংক্ষা পূৰণৰ নেতৃত্ব লোৱাৰ বাবে তেওঁক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে কাম কৰা প্ৰতিখন দেশৰ নাগৰিকলৈ প্ৰধানমন্ত্ৰীয়ে এই সন্মান উচৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মাকে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিজ্ঞেত সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই সন্মানে ভাৰত মহাসাগৰীয় অঞ্চলত পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশত ভাৰতে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপক ছিচিলিৰ অংশীদাৰিত্বক গুৰুত্ব প্ৰদান কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহ, বৈদেশিক পরিক্রমা মন্ত্রী ডঃ এছ জয়শঙ্কর আর প্রতিরক্ষা মন্ত্রী রাজনাথ সিংয়ে প্রধানমন্ত্রী মোদীক সিসিলির সর্বোচ্চ সম্মান লাভ করার বাবে অভিনন্দন জ্ঞাপন করেছে। সিসিলির রাষ্ট্রপতি ডঃ পেট্রিক হার্মিডিয়ে পরিবেশ সংরক্ষণ আর বহনক্ষম উন্নয়নের ক্ষেত্র লওয়া নেতৃত্বর প্রধানমন্ত্রী নরেন্দ্র মোদীক আজি গার্ডিয়ান অব দ্য ব্লু হরিজন সম্মান প্রদান করে। সামাজিক মাধ্যমের এটা বার্তাত গৃহমন্ত্রী অমিত শাহে কয় যে এই সম্মানে পরিবেশতন্ত্র পুনরুজ্জীবিত করার বহনক্ষম উন্নয়নের ক্ষেত্র ভারতের উত্থানক প্রতিফলিত করে। বৈদেশিক পরিক্রমা মন্ত্রী ডঃ জয়শঙ্করে কয় যে সিসিলির এই সর্বোচ্চ সম্মানে জলবায়ু পরিবর্তন আর বহনক্ষম উন্নয়নের ক্ষেত্র প্রধানমন্ত্রীর নেতৃত্বর ভারত আর সিসিলির অংশীদারিত্বত গুরুত্ব আরোপ করে। প্রতিরক্ষা মন্ত্রী রাজনাথ সিংয়ে সামাজিক মাধ্যমের এটা বার্তাত উল্লেখ করে যে এই সম্মানে শ্রীমোদীর দূরদর্শী নেতৃত্ব আর বিশ্বর জলবায়ু পরিবর্তনের প্রতি থাকা প্রতিশ্রুতির কথা দোহারে। কয় যে প্রধানমন্ত্রী মোদীর নেতৃত্বত বিশ্বজুড়ি ভারতের সম্মান বৃদ্ধি হয়েছে। আজি লাভ করা এই সম্মান প্রতিজন ভারতীয়র গৌরবর বিষয় বলে শ্রীসিংয়ে বার্তাত উল্লেখ করে। তদুপরি মন্ত্রী পীয়ূষ গোয়েল, মনোহর লাল, ডঃ জিতেন্দ্র সিংকে ধরে অন্যান্য মন্ত্রীসকলেও প্রধানমন্ত্রী মোদীক অভিনন্দন জ্ঞাপন করেছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি কয় যে জলবায়ু সম্বন্ধীয় কাম কাজ সমূহ নিরপেক্ষতা, দায়িত্বশীল আর সমতার আগবাই নিব লাগিব। সিসিলির রাষ্ট্রীয় সদনত ভাষণ প্রদান করে শ্রীমোদীয়ে জলবায়ু সুরক্ষার ক্ষেত্র ইয়াকে মূল বিষয় বলে অভিহিত করে। শ্রীমোদীয়ে ভাষণ প্রসঙ্গত কয় যে ভারত আর সিসিলিয়ে এনে এখন উন্নত বিশ্বর আশা করে যত আন্তঃরাষ্ট্রীয় প্রতিষ্ঠানসমূহে বাস্তবতাক প্রতিফলিত করে। ভারত মহাসাগরের ভারতের দৃষ্টিভঙ্গির ক্ষেত্র সিসিলিয়ে সদায় এক বিশেষ স্থান অধিকার করে আছে বলে উল্লেখ করে শ্রীমোদীয়ে কয় যে সিসিলির এই স্থানে সময়ের অধিক শক্তিশালী রূপ লাভ করেছে। শ্রীমোদীয়ে কয় যে যেতিয়া মানুষে এখন মানচিত্র প্রত্যক্ষ করে সিসিলিক ভারত মহাসাগরত থাকা কেটামান দ্বীপপুঞ্জ হিসাবে দেখা পায়, কিন্তু ভারতে সিসিলিক এনে এখন রাষ্ট্র হিসাবে কল্পনা করেছে যার সীমা কেবল সাগরের উপকূলতে সীমিত নহয়, ই তাতকৈও অধিক বিস্তৃত। শ্রীমোদীয়ে উল্লেখ করে যে প্রথমগী ভারতীয় প্রধানমন্ত্রী হিসাবে সিসিলির রাষ্ট্রীয় সদনত ভাষণ প্রদান করা এটি বিশেষ সম্মান। সিসিলির সর্বোচ্চ সম্মান গার্ডিয়ান অব দ্য ব্লু হরিজন সম্মান প্রদান করার রাষ্ট্রপতি হার্মিনির সিসিলির জনসাধারণক ধন্যবাদ জ্ঞাপন করে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আৰু 40 বিমান নির্মাণ করে থাকা হয়েছে। তেওঁ কয় যে ইয়ার ফলত অতি ক্ষুদ্র ক্ষুদ্র আর মজলিয়া উদ্যোগ তথা বিমানাকাশ ক্ষেত্রে গতি লাভ করার কর্মসংস্থাপনের সুযোগ সৃষ্টি হয়েছে আর আত্মনির্ভর ভারতের সংকল্প সুদৃঢ় হয়ে উঠেছে। চলিত মাহত কলকাতাত INS দুরাগিরি, সংশোধক আর অগ্রয় নামের 3 যুদ্ধ জাহাজ নৌসেনা বাহিনীক অন্তর্ভুক্ত করা বলে উল্লেখ করে শ্রীমোদীয়ে কয় যে জাহাজ 3 আর্হির পর নির্মাণলৈকে সকলোখিনি স্বদেশী। কয় যে DRDO ভারতীয় উদ্যোগ জগতের সহযোগিতার এই ক্ষেপণাস্ত্রবিধ বিকশাই তোলা হয়েছে। কয় যে ভারত সমুদ্রৰ পৰা আকাশলৈ ক্রমান্বয়ে আত্মনির্ভরশীলতার দিকে অগ্রসর হয়েছে। প্রধানমন্ত্রীয়ে অনুষ্ঠানত বিশ্বজুড়ি পালন করা আন্তঃরাষ্ট্রীয় যোগ দিবসের বিষয়েও উল্লেখ করে। কয় যে এইবার এই দিবসের সঙ্গে সংগতি রাখি বিশ্বর বিভিন্ন দেশের 2500তকৈও অধিক স্থানত জনসাধারণে যোগাভ্যাসের কার্যসূচীত ভাগ লয়। রাষ্ট্র গঠন প্রক্রিয়া জনসাধারণের অংশগ্রহণ দেশের অমূল্য সম্পদ বলে অভিহিত করে শ্রীমোদীয়ে কয় যে পশ্চিম এশিয়ার যুদ্ধের ফলত সৃষ্টি হওয়া পরিস্থিতিলৈ চাই জনোৱা আহ্বানৰ প্ৰতি কিছুমান ঠাইৰ লোকে একতাৰ পৰিচয় দিয়ে আৰু সোণৰ ক্ৰয় তথা বিদেশ ভ্ৰমণ স্থগিত ৰাখে। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত অন্ধবিশ্বাসৰ বিষয়েও চৰ্চা কৰে। তেওঁ কয় যে মানৱ সমাজত যুগ যুগ ধৰি অন্ধবিশ্বাস প্ৰতীত হৈ আছে। তেওঁ লগতে কয় যে অধিকাংশ ক্ষেত্ৰত অন্ধবিশ্বাস অকল ভুল ধাৰণাৰে নহয় বৰং ইয়াৰ পৰা ভয় সৃষ্টি হয় আৰু ভয়ে আবরি রাখিলে সত্যটো দেখা পোৱা না যায়। প্রধানমন্ত্রীয়ে অন্ধবিশ্বাসী ব্যক্তিয়ে কোনো ধরনের যুক্তি অবিহনে সিদ্ধান্ত গ্রহণ করার বিষয় লৈ উদ্বেগ প্রকাশ করে। কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদরে অস্পৃশ্য বলে গণ্য করা হয়েছিল বলে আর অন্ধবিশ্বাসের বশবর্তী হয়ে আনকি হাড়গিলা চৰাই বা সজা গছ কাটি দিয়া হয়েছিল বলে প্রকাশ করে। এনে সময়তে পূর্ণিমা দেবী বর্মনে জনসাধারণের মাজত গভীরভাবে শিপাই থাকা এই ভুল ধারণাবোৰ দূৰ কৰাৰ বাবে সংকল্প লয়। তেওঁ প্ৰকৃতি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীবিধক লৈ মহিলাৰ সৈতে কথা পাতে আৰু বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাৰগিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলাই আজি হাৰগিলা আৰ্মী ৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে মেঘালয়ত শিপাৰে প্ৰস্তুত কৰা দলঙৰ বিষয়ে উল্লেখ কৰি কয় যে এনে একোখন দলং নিৰ্মাণৰ বাবে কেইবা দশকৰ প্ৰয়োজন। ৰবৰ গছৰ শিপাসমূহ বছৰ বছৰ ধৰি নিৰ্দিষ্ট আকৃতিলৈ আনি এনে দলং প্ৰস্তুত কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দলংসমূহ জীৱিত আৰু সময়ৰ লগে লগে অতি শক্তিশালী হৈ পৰে। এনে দলঙে মেঘালয়ৰ জনসাধাৰণৰ কলাশৈলী আৰু ঐতিহ্যক প্ৰতিফলিত কৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে মেঘালয়ৰ এই আকৰ্ষণীয় দলঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ ইতিমধ্যে আবেদন কৰা হৈছে। অনুষ্ঠানৰ শেষত জল সংৰক্ষণৰ গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেচ দ্য ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিগত কেইবাদিনো ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। মহাদেশখনৰ ফ্ৰান্স, জাৰ্মানী আৰু চেক গণৰাজ্যৰ তাপমাত্ৰা যোৱা সপ্তাহত অভিলেখ সংখ্যকভাৱে বৃদ্ধি পাইছে। ফ্ৰান্সৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি বুধবাৰৰ পৰা দেশখনত অত্যাধিক গৰমৰ বাবে প্ৰায় সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছে। টছত জিকি ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ চাৰিখন খেলৰ তিনিখনতে জয়লাভ কৰি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। আনহাতে গ্ৰুপৰ চাৰিওখন খেলতে জয়লাভ কৰি অষ্ট্ৰেলিয়া গ্ৰুপ এৰ শীৰ্ষত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। বিগত কেইবাদিনো ধৰি ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা আঠ বজাত শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহৰ্জ চতিয়া আকাশবাণী নগাঁও। আমাৰ পৰৱৰ্তী অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। প্ৰিয় শ্ৰোতা, আপোনালৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আমাৰ আজিৰ এই বিশেষ সেউজীপাত অনুষ্ঠান। আজিৰ অনুষ্ঠানটি নগাঁৱৰ খ্ৰাইষ্টজ্যোতি স্কুলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। এইখিনিতে আপোনাক জনাব বিচাৰিছোঁ যে আপুনি বাৰু আপোনাৰ সন্তানক খ্ৰাইষ্টজ্যোতি স্কুলত নামভৰ্তি কৰিব বিচাৰে নেকি? বাৰু যদি বিচাৰে তেনেহ'লে আজিয়েই নগাঁৱৰ ঢিংৰোডৰ প্ৰেমনগৰত অৱস্থিত খ্ৰাইষ্টজ্যোতি স্কুল কৰ্তৃপক্ষৰ লগত 9366-71044 নম্বৰত যোগাযোগ কৰক। নম্বৰটি আকৌ কৈছোঁ, 9366-71044। আজিৰ এই বিশেষ সেউজীপাত অনুষ্ঠানটি নগাঁৱৰ খ্ৰাইষ্টজ্যোতি স্কুলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ আৰম্ভণিতে শুনক এটি সমবেত কণ্ঠৰ বৰগীত। বৰগীতটিত অংশগ্ৰহণ কৰিছে খ্ৰাইষ্টজ্যোতি স্কুলৰ ছাত্ৰ ছাত্ৰীসকল ক্ৰমে জ্যোতি আদিত্য নাথ, সৰ্বেশ সাহা, অৰ্ণৱ বৰদলৈ, প্ৰাপ্তি মহন্ত, অনন্যা দাস, জিজ্ঞাসা শইকীয়া, ঋতৃষ্ণা সাহা, শ্ৰেয়াশ্ৰী বৰা, কাশ্যপী বণি, আয়ুষী ভৰদ্বাজ, স্বস্তিকা কাশ্যপ বৰা, অভিলীনা হাজৰিকা, তিস্তা বৰা আৰু কাইৰভী দেৱাংগিনী বৰায়।

সমবেত কণ্ঠৰ বৰগীতটি শুনিলে। এবাৰ শুনাবলৈ লৈছোঁ খ্ৰাইষ্টজ্যোতি স্কুলৰ ছাত্ৰী আয়ুষী ভৰদ্বাজে পৰিৱেশন কৰা এটি পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীত।

0: আয়ুষী ভৰদ্বাজৰ কণ্ঠত পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতটি শুনিলে। এইখিনিতে শুনক এটি কবিতা আবৃত্তি। আবৃত্তি কৰিছে ক্ৰাইজ্যোতি স্কুলৰ ছাত্ৰী পিয়ুষী প্ৰিয়ম লস্কৰে।
1: নমস্কাৰ, মোৰ নাম পিয়ুষী প্ৰিয়ম লস্কৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, কবি ডক্টৰ ভূপেন হাজৰিকা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ প্ৰাপ্য কি কোৱা? মনৰ দুৱাৰ খুলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো, বজ্ৰ, তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈক্য গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে মাগিছা সৰ্বকাশ সক্তা? মই ক'লো, তুমি এইটো কৈছিলা ৰাতিপুৱা, যিমানে বিলাই দিবা সিমানে মহান হবা, তাৰ নাম সঁচা উদাৰতা। সেয়েহে আকাশ তুমি দিব যদি খুজিছা, সংকীৰ্ণতা এৰিয়ে দিয়া, অৱদান ৰূপে তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া। মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই প্ৰচণ্ড শক্তি, বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি। বজ্ৰৰ কণ্ঠেৰে ধুমুহাৰ শক্তিৰে গীত গাই কপাম দিগন্ত, দানৱৰ সমাজতেই গাম মানৱৰে গীত কলিজাৰ সঁচা সুৰ সিক্ত। মুমূৰ সমানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব যদি পাৰোঁ, আকাশ ধুমুহা আৰু বজ্ৰ তাৰ বাবে হতবাৰ প্ৰণিপাত কৰোঁ, হতবাৰ প্ৰণিপাত কৰোঁ।
0: পিয়ুষী প্ৰিয়ম লস্কৰৰ কবিতা আবৃত্তি শুনিলে। শ্ৰোতাসকল, আপোনালোকে আজি এই বিশেষ সেউজীপাত অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আজিৰ এই অনুষ্ঠানটিৰ প্ৰচাৰ কৰা হৈছে নগাঁৱৰ ক্ৰাইজ্যোতি স্কুলৰ সৌজন্যত। এইবাৰ আগবঢ়াইছোঁ এটি ৰবীন্দ্ৰ সংগীত, পৰিৱেশন কৰিছে ক্ৰাইজ্যোতি স্কুলৰ ছাত্ৰ সৰ্বেশ সহায়।

ৰবীন্দ্ৰ সংগীতটি শুনিলে। পৰিৱেশন কৰিলে খ্ৰাইজ্যোতি স্কুলৰ ছাত্ৰ সৰ্বেশ সহায়। এইবাৰ শুনাবলৈ লৈছোঁ খ্ৰাইজ্যোতি স্কুলৰ প্ৰাৰ্থনা সংগীত। সমবেত কণ্ঠত পৰিৱেশন কৰা এই গীতটিত অংশগ্ৰহণ কৰিছে অৰ্ণৱ বৰদলৈ, প্ৰাপ্তি মহন্ত, সৰ্বেশ সাহা, জ্যোতিয়াদিত্য নাথ, জিজ্ঞাসা শইকীয়া, অনন্যা দাস, ঋতৃষ্ণা সাহা, শ্ৰেয়াশ্ৰী বৰা, কাশ্যপী বণি, স্বস্তিকা কাশ্যপ বৰা, আয়ুষী ভৰদ্বাজ, তিস্তা বৰা, অভিলীনা হাজৰিকা আৰু কাইৰভী দেৱাংগিনী বৰাই।

0: সমবেত কণ্ঠত প্ৰাৰ্থনা সংগীতটি শুনিলে।
1: আপোনাক জনাব বিচাৰোঁ যে আপুনি বাৰু আপোনাৰ সন্তানক খ্ৰাইষ্টজ্যোতি স্কুলত নামভৰ্তি কৰিব বিচাৰে নেকি? যদি বিচাৰে তেনেহ'লে আজিয়েই এক উন্নতমানৰ শৈক্ষিক পৰিৱেশ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে সকলো ধৰণৰ সুবিধা উপলব্ধ নগাঁৱৰ ধিংৰোডৰ প্ৰেমনগৰত অৱস্থিত খ্ৰাইষ্টজ্যোতি স্কুল কৰ্তৃপক্ষৰ লগত 9366671044 পুনৰ কৈছোঁ 9366671044 নম্বৰত আজিয়েই যোগাযোগ কৰক। প্ৰিয় শ্ৰোতা, আজিৰ এই বিশেষ সেউজীপাত অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে নগাঁও খ্ৰাইষ্টজ্যোতি স্কুলৰ সৌজন্যত। আহকচোন এইবাৰ আমি শুনো ছাত্ৰ জ্যোতিয়াদিত্য নাথৰ কণ্ঠত ভূপেন হাজৰিকাৰ এটি গীত।

জ্যোতিয়াদিত্যনাথৰ কণ্ঠত ভূপেন হাজৰিকাৰ গীতটি শুনিলে। এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ এটি আধুনিক গীত। গীতটি পৰিৱেশন কৰিছে খ্ৰাইজ্যোতি স্কুলৰ ছাত্ৰ সিদ্ধান্ত কাশ্যপে।

ক্ৰাইজ্যোতি স্কুলৰ ছাত্ৰসকলে পৰিৱেশন কৰা যন্ত্ৰ সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল। প্ৰিয় শ্ৰোতা, আজিৰ এই বিশেষ সেউজীপাত অনুষ্ঠানটি ক্ৰাইজ্যোতি স্কুলৰ সৌজন্যত আৰু ফাদাৰ ষ্টাৰলাইট এছ ডি এছৰ তত্বাৱধানত প্ৰচাৰ কৰা হ'ল। বাদ্যযন্ত্ৰী শিল্পীসকল আছিল ক্ৰমে সিদ্ধান্ত কাশ্যপ, দিশান্ত দিবং বৰা, অৰূপ শইকীয়া, চাহৰাণ হাজৰিকা, বৰ্ণিল কাকতি আৰু অংকুৰণ আদিত্য কাকতি। অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা আৰু পৰিচালনা প্ৰশান্ত গোস্বামীৰ। প্ৰিয় শ্ৰোতা, নগাঁৱৰ ক্ৰাইজ্যোতি স্কুলৰ সৌজন্যত প্ৰচাৰ কৰা আজিৰ এই বিশেষ সেউজীপাত অনুষ্ঠানটি ইমানতে সামৰি বিদায় লৈছোঁ। নমস্কাৰ।

0: ইমান পৰে শ্ৰোতাই নগাঁৱৰ খ্ৰাইষ্টজ্যোতি বিদ্যালয়ৰ সৌজন্যত আগবঢ়োৱা বিশেষ সেউজীপাত অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰশান্ত গোস্বামীয়ে। প্ৰিয় শ্ৰোতা, আপুনিও আপোনাৰ বিদ্যালয় বা অন্যান্য প্ৰতিষ্ঠানৰ সৌজন্যত প্ৰায়োজিত অনুষ্ঠান প্ৰচাৰৰ বাবে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ ফোন নম্বৰটি হৈছে 9435053214। নম্বৰটো পুনৰ কৈছোঁ, 9435053214।
1: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি?
2: তেন্তে চিন্তাৰ কোনো কাৰণ নাই। সুস্থ চকু, স্পষ্ট দৃষ্টি, এতিয়াৰে পৰা নগাঁৱত উপলব্ধ চকুৰ উন্নত চিকিৎসাৰ নতুন ঠিকনা অকিউলাছ আই হস্পিটেল।
1: আধুনিক মেচিনেৰে চকু পৰীক্ষা আৰু ফেকো মেচিনেৰে ছানি অপাৰেশ্যনৰ বিশেষ সুবিধা মাত্ৰ 4,000 টকাৰ পৰা।
2: গতিকে এতিয়াৰে পৰা চকুৰ সমস্যাৰ বাবে বহিৰাজ্যলৈ নগৈ চিকিৎসা কৰাওক, স্পষ্টকৈ চাওক, সুন্দৰকৈ জীয়াই থাকক আৰু আজিয়েই বুকিং কৰক
3: অকুলাছ আই হস্পিটেল।
2: খুটিকটীয়া হৈমৰ গাঁও নতুন জি ডি হস্পিটেলৰ বিপৰীতে। যোগাযোগৰ নম্বৰ 6000-6783-83।
1: পুনৰ কৈছো, 6000-6783-83।
2: মনত ৰাখিব, প্ৰতি সোমবাৰৰ পৰা দেওবাৰলৈ পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে চকুৰ সকলো চিকিৎসা সেৱা উপলব্ধ কেৱল অকুলাছ আই হস্পিটেলত।
4: হেৰা শুনাচোন, কালিলৈ জল জীৱন মিছনৰ টেণ্ডাৰ জমা দিয়াৰ অন্তিম দিন। আনহাতে হোটেলতো এটা ডাঙৰ টেংকীৰ প্ৰয়োজন। ইফালে শ্বপিং মলৰ পৰাও ফোন কৰিছে, তাতো বোলে টেংকীটো আজিহে ফুটিবলৈ পালে। এতিয়া তুমিয়ে কোৱাচোন, ইমান বৃহৎ প্ৰকল্প আৰু ব্যস্ত প্ৰতিষ্ঠানৰ বাবে ইমান ডাঙৰ আকাৰৰ মজবুত পানী টেংকী ক'ত পাম বাৰু?
2: চিন্তা নকৰিব, আছে নহয় শইকীয়া এণ্টাৰপ্ৰাইজ। জল জীৱন মিছন, হোটেল, শ্বপিং মল অথবা অন্য যিকোনো বাণিজ্যিক প্ৰতিষ্ঠানৰ বাবে শইকীয়া এণ্টাৰপ্ৰাইজে নিৰ্মাণ কৰে উন্নত মানৰ মজবুত LDPE, GRP, জিংক পানী টেংকীৰ লগতে HDPE পাইপ, আইৰণৰ ষ্টেণ্ড আৰু ফিটিংছৰ সকলো সামগ্ৰী।
0: এয়া আকাশবাণী নগাঁও। ক্ষন্তেক পিছতেই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰা আজি প্ৰচাৰিত হোৱা মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ আগবঢ়োৱা হ'ব। আৰু ইয়াৰ পাছতেই লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা ICC মহিলা T20 বিশ্বকাপৰ ভাৰত বনাম অষ্ট্ৰেলিয়া খেলখনিৰ চলন্ত বিৱৰণী আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ, মন কী বাতৰ জৰিয়তে আপোনাৰ খবৰ সৈতে পুনৰবাৰ জড়িত হবলৈ পাই মই আনন্দিত হৈছো। 2026 বৰ্ষৰ আধা শেষ হবৰে হৈছে। বিগত এই ছমাহত আমি মন কী বাতত দেশবাসীৰ অনেক অভিজ্ঞতা সম্পৰ্কে চৰ্চা কৰিলো। জুন মাহতো দেশে এনে কিছু অভিজ্ঞতা আহৰণ কৰিছে যিসমূহে দেশবাসীক গৌৰৱান্বিত কৰিব। এই সফলতা দেশৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। অলপতে মই কলকাতাত আয়োজিত নৌসেনাৰ এটি অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলো। তাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হ'ল। এই জাহাজৰ নিৰ্মাণ তথা ডিজাইন সকলো দেশীয়। বন্ধুসকল, জুন মাহতেই বিমান পৰিবহণৰ ক্ষেত্ৰতো দেশে সফলতা লাভ কৰিছে। C-295 বিমানখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে প্ৰথম উৰণ সমাপ্ত কৰিছে। এনে আৰু 40খন বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে, সংস্থাপনৰ সুযোগ বাঢ়িছে, লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হৈছে। এই মাহতেই DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ প্ৰয়োগশালা আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি সমুদ্ৰৰ পৰা আকাশলৈ আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500তকৈও অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতে আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114টা পদক লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে 102টা স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছো। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছো। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলো। মই কৈছিলো, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলো, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰ্পুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলো। মই কৃষকসকলক ৰাসায়নিক সাৰ মুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে অনুৰোধ কৰিছিলো। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয়, সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হলে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহুলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰ্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হলে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ, জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেৰৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নান্দেৰৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেথকৰ পৰিয়াল। তেওঁলোকে ভাবিলে, যদি আনন্দ ভাগ কৰিবই বিচাৰিছো, তেনেহলে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় 3,500 লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে 1,00,000 টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল, কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কবচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ 20% প্ৰিমিয়াম দি 2,00,000 টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে 58 কোটিতকৈও অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে 28 কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে 3,700 কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হলে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে 2,00,000 টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ 436 টকা, অৰ্থাৎ এদিনত প্ৰায় 1.5 টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণৰ আঁৰত 00,00,000 পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে। ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছোঁ যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায়, মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা, সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক মানুহে এই পক্ষীবিধক দেখা পালে

লগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে। তেওঁ মহিলাসকলৰ সৈতে আলোচনা কৰিলে, মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ল'লে। তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হ'ল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মি নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিব লগা হৈছিল। এইদৰেই অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়ে কওঁ যে যি খেলে তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছোঁ। প্ৰথমটো হ'ল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে 5 বছৰৰ পৰা 12 বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। 5 বছৰৰ পৰা 12 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্ৰতিযোগিতাখনে ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল 5জন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু, সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে আমাৰ জীয়ৰীহঁতক নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছোঁ। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে, নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছোঁ। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ। সেয়া হ'ল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। 1000 বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তাৰূপে দেখা দিছে। 2 বছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনা চক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হ'ল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হ'লেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছোঁ। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা
অতি প্ৰশংসনীয়। ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছোঁ। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছোঁ, তেওঁলোকেও যাতে এই ধৰণৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক যুৱতীসকলক নতুন প্ৰযুক্তিকৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে। দিল্লীত থকা কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত বিটেক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু হেজাৰ কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্ময়ম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছো। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছো। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়ে সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহুদিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছো। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা। এই ৰুট ব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুট ব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটিপাৰৰ পৰা আনটো পাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়ে এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰিজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰিজসমূহ সৃষ্টি হয়। এই ব্ৰিজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুট ব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুট ব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰিজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুট ব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰিজসমূহৰ পৰীক্ষণ কৰে। এই ৰুট ব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'চিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈও অধিক কাল
এই ৰুটব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে। তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুটব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক, কিন্তু আমি কাচিতহে ভাবি চাওঁ আমাৰ কেওপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে। বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ, কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছোঁ। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল, নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হল আৰু সেই প্লাষ্টিকৰ পৰা ইকো ব্ৰিক্স প্ৰস্তুত কৰিবলৈ ললে। এতিয়া সেই ইকো ব্ৰিক্স ৰাজহুৱা স্থানৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্য বৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছো। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে, তথাপি বিষয়টো এতিয়াই আলোচ কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈ মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অৱ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে। আমাৰ বিশ্বাসো অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস, এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা ভাৱনা আৰু পৰামৰ্শ মোক জনাব।

0: চমৎকার।
1: ইমান পৰে আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান শ্ৰোতাসকলে শুনি আছে নিউজ অন AIR মোবাইল এপটো। নিবেদন কৰা হৈছে এটি বৃন্দগান, গীতৰ ৰচনা মুক্তিনাথ বৰদলৈৰ।

এফ এম বেণ্ডৰ 102.7 মেগাহৰ্জ চতিয়া আকাশবাণী নগাঁও। এইখিনিতে এটি বৃন্দগীত শুনোৱা হওক। গীতৰ কথা ৰেণু মহন্তৰ।

0: आपके सफर में आपका हम सफर। आज ही आभा ऐप डाउनलोड करें या डायल करें 1-4-4-7-7।
1: Just when the partnership was building between the two, they scored 50 of those 42 deliveries. India struck the chord. And who else than Sri Channi picking that 13th wicket of the tournament. She's the leading wicket taker. And as we discussed, Birendraji, that Indians, with the field expansion, India would give them opportunity to go over the rope. And that's what they did. And eventually found safe hand of Smriti Mandhana to lose the second wicket. So that brings smile to Indian players all over. And the fans who are supporting the women in blue from all over the globe. So 54 for 2.
2: Yeah. চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত কেইবাদিনো ধৰি বৰষুণ হৈ থকাৰ ফলত বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে। ধেমাজি জিলাৰ চিমেন নদীৰ বাঢ়নি পানীয়ে আজি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে, অৰুণাচল প্ৰদেশত হৈ থকা বৰষুণ আৰু ভূমিস্খলনৰ ফলত নামনি চিয়াং জিলাৰ লিকাবালি, চিজি নদীৰ পাৰৰ গাঁও তথা অসমৰ নামনি অঞ্চলৰ জনসাধাৰণৰ বাবে জিলা প্ৰশাসনে সতৰ্কতামূলক জাননী জাৰি কৰিছে। ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত অস্থায়ী বান্ধৰ সৃষ্টি হৈছে। ইয়াৰ ফলত ধেমাজি জিলাৰ বৰলুং, আমগুৰি, চিচিবৰ গাঁও, বেতনিপাম, শ্ৰীপানী, নীলখ, মৰিধল, গোহাঁইগাঁও আদি অঞ্চলত আকস্মিক বান অহাৰ আশংকাই দেখা দিছে। জিলা প্ৰশাসন, সেনা, NDRF আৰু SDRFে সমন্বিতভাৱে কাম কৰি আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তা জিলাখনৰ বান পৰিস্থিতি নিৰীক্ষণ কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে জলসম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক তৎকালে জিলাখনলৈ ৰাওনা হ'বলৈ নিৰ্দেশ দিয়ে। ডক্টৰ শৰ্মাই মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰাখি উদ্ধাৰ আৰু সাহায্য অভিযান তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে চিৰাং জিলাৰ মাজেৰে বৈ যোৱা আই, চম্পাৱতী আৰু নাঙলভাঙা নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে। ভূটানৰ পৰা নামি অহা পানীয়ে বানৰ সৃষ্টি কৰিছে বুলি আমাৰ চিৰাঙৰ সংবাদদাতাই জনাইছে। জিলা প্ৰশাসনৰ তথ্য অনুসৰি বানত চিদলি চিৰাং ৰাজহ চক্ৰৰ 4,324 পৰিয়াল প্ৰভাৱিত হৈছে। একেদৰে বেংটল ৰাজহ চক্ৰৰ অন্তৰ্গত মাদাৰপুৰ গাঁৱৰ 790 পৰিয়াল বানৰ কবলত পৰিছে। আনহাতে বিজনীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিচুবাৰী গাঁৱত গৰাখহনীয়াৰ ফলত 13 পৰিয়াল স্থানান্তৰ কৰা হৈছে। BTCৰ নিচিমা পৰিষদীয় সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰীয়ে আজি কেইবাটাও বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি লঘু আহাৰৰ ব্যৱস্থা কৰে। চিৰাং জিলা দণ্ডাধীশে জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বানৰ সময়ত নৈত নাও চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈ অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত হাতমহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱাখণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় 5,000 ৰোগী একে সময়তে সেৱা আগবঢ়াব পৰাকৈ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে উন্নত চিকিৎসা শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। ৰাজ্য চৰকাৰে ঘোষণা কৰা গ্ৰন্থবৰ্ষ কাৰ্যক্ৰমণিকাৰ আধাৰত 2025 বৰ্ষত ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা গ্ৰন্থমেলাৰ উদ্যোক্তাসকলক আজি চৰকাৰৰ তৰফৰ পৰা 5,00,000 আৰু 2,50,000 টকাৰ চেক প্ৰদান কৰা হয়। গুৱাহাটীৰ বামুনী বৈনামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণুজ পেগুৱে মুঠ 50,00,000 টকাৰ চেক বিতৰণ কৰে। অনুষ্ঠানত জিলা পৰ্যায়ত আয়োজিত মৰিগাঁও, বজালি, ডিব্ৰুগড়, গোৱালপাৰা, বৰপেটা, গোলাঘাট, শিৱসাগৰ আৰু তামোলপুৰ গ্ৰন্থমেলাৰ উদ্যোক্তাক 5,00,000 টকাকৈ প্ৰদান কৰা হয়। ইপিনে সমজিলা পৰ্যায়ত আয়োজিত লক্ষীপুৰ, দুলিয়াজান, দেৰগাঁও আৰু ডিমৌৰ সোণাপুৰ সাহিত্য আৰু গ্ৰন্থমেলাৰ উদ্যোক্তাক 2,50,000 টকাকৈ প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰন্থবৰ্ষ 2025 সফল হোৱা বুলি মন্তব্য কৰি কয় যে এই গ্ৰন্থমেলাসমূহে ৰাজ্যৰ অধ্যয়ন সংস্কৃতিক নতুন মাত্ৰা প্ৰদান কৰিছে। অনাগত দিনতো চৰকাৰৰ এনে প্ৰচেষ্টা অব্যাহত থাকিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শিৱসাগৰ নগৰৰ মাজত থকা যমুনাৰ পুনৰুদ্ধাৰ, পৰিষ্কাৰ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে চলাই থকা কাম কাজ আজি বিধায়ক অখিল গগৈয়ে পৰিদৰ্শন